এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি মঙলবাৰ অসমীয়া লেখেৰে 1948ৰ জেঠ মাহৰ আজি 25 দিন, ইংৰাজী 2026ৰ জুন মাহৰ 9 তাৰিখ পুৱা 5:50 হোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই মুকুন্দ নাথ, আৰু আজি আমাৰ সৈতে নিয়ন্ত্ৰণ কক্ষত আছে হিমশেখৰ বৰুৱা আৰু কাৰ্যকক্ষত জ্যোতিকা শৰ্মা বৰুৱা।

খন্তেক পাছতেই ছয় বজাত হিন্দী বাতৰি আৰু ছয় বাজি পাঁচ মিনিটত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত। 7:32 শুনিবলৈ পাব মূৰ্ছনা। 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব। গীতিমালিকা শুনিবলৈ পাব 8:30। 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰায়ৰূপ শুনিবলৈ পাব। আপুনি বিচৰা গীত এই অনুষ্ঠানটি আপোনালোকে শুনিবলৈ পাব পুৱা 9:20।

আৰু ইয়াৰ পিছতেই গীত শুনিবলৈ পাব। 11 বজাত শুনিবলৈ পাব আঞ্চলিক বাতৰি, 11:05 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ, 12 বজাত শুনিবলৈ পাব হিন্দী বাতৰি, 12:05 আঞ্চলিক বাতৰি, 12:15 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব, 1:40 শুনিবলৈ পাব অসমীয়া বাতৰি, 1:50 শুনিবলৈ পাব বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ, 2 বজাত শুনিবলৈ পাব মিড ডে নিউজ ইন ইংলিছ, 2:15 হিন্দী বাতৰি শুনিবলৈ পাব, 2:30 শুনিবলৈ পাব বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ, 3 বজাত শুনিবলৈ পাব নিউজ হেডলাইনছ ইন আসামিজ, 3:05 বিবিধ ভাৰতীয় অনুষ্ঠানসমূহ, 4 বজাত নিউজ হেডলাইন ইন আসামিজ, 4:02 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব, 4:30 শুনিবলৈ পাব যুৱ তৰংগ, 5 বজাত নিউজ ইন হিন্দী, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব, 5:25 আপোনালোকৰ অনুষ্ঠান আমি শুনিবলৈ পাব, 5:00

পঞ্চল্লিছ মিনিটত নাম, 6 বাজিত অসমীয়া আঞ্চলিক বাতৰি, 6:10 কৃষক বাণী, 6:44 আঞ্চলিক বাতৰি আৰু 7 বজাত অনুষ্ঠানৰ ঘোষণা শুনিবলৈ পাব আৰু 7:05 এটি বৃন্দগীত আপোনালোকে শুনিবলৈ পাব। 7:10 নিবেদন কৰা হ'ব আকাশবাণী দিল্লী কেন্দ্ৰৰ যোগে প্ৰচাৰিত চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশেষ শৃংখলাৰ সম্প্ৰচাৰ। 7:45 সুৰ লহৰী আগবঢ়োৱা হ'ব। 8:00 শুনিবলৈ পাব নিউজ হেডলাইন ইন আছামিজ। 8:02 ৰাইজৰ পদূলিত আকাশবাণী। শ্ৰোতাসকলে এই অনুষ্ঠানত শুনিবলৈ পাব ৰহা কামগাঁও প্ৰাথমিক বিদ্যালয়ত হোৱা কথা বাৰ্তা। অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। 8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ 8:09 আৰু 9:15 পুৰণি অসমীয়া গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব আৰু 9:30 আইঅ'টিৰ অনুষ্ঠানটি পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব আৰু 10:00 অনুষ্ঠানৰ সামৰণি পৰিব।

শ্ৰোতাই ইমান পৰে উপাসনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে বাপধন মহন্তৰ কণ্ঠত বৰগীত, মোজাম্মেল হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ, ৰাগিনী চক্ৰৱৰ্তী ভট্টাচাৰ্যৰ কণ্ঠত ভক্তিমূলক গীত শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ কৃষি আলোচনা। এই অনুষ্ঠানটিৰ পাছতেই শুনিবলৈ পাব গান্ধী প্ৰসংগ।

0: জনাই আজিৰ আমাৰ কৃষি আলোচনা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ বিষয় মীন পালন পুখুৰীৰ পুনা প্ৰতিপালন ব্যৱস্থা। ইয়াত ভাগ লৈছে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ কৌস্তভ ভাগৱতীয়ে। তেখেতৰ সৈতে কথা পাতিছে পম্পি হাজৰিকাই।
1: এই প্ৰজনন ঋতুৰ সময়ত মাছৰ কৃত্ৰিম প্ৰজনন হেচাৰিত কৰা হয়। কৃত্ৰিম প্ৰজননৰ ফলত পোনা উৎপাদন হয়। সেই পোনাসমূহ আমি তিনিটা পৰ্যায়ত বিভক্ত কৰোঁ। এটা হৈছে ভ্ৰূণ পোনা, ফ্ৰাই পোনা, ফিংগাৰলিং পোনা। ব্যৱস্থাপনা আমাৰ দুটা পৰ্যায়ত হয়। এটা হৈছে নাৰ্চাৰী প্ৰতিপালন বা নাৰ্চাৰী পুখুৰী ব্যৱস্থাপনা আৰু এটা হৈছে ৰেয়াৰিং পুখুৰী ব্যৱস্থাপনা। এতিয়া নাৰ্চাৰী পুখুৰী ব্যৱস্থাপনাত কিছু কথা আহি পৰিব যে আমাৰ পুখুৰীৰ নিৰ্বাচন, এতিয়া আমি কেনেকুৱা ধৰণৰ পুখুৰী নিৰ্বাচন কৰিম। আমাৰ যোনখিনি আমাৰ নাৰ্চাৰী বা ভ্ৰূণ পোনা, আমাৰ যেতিয়া হেচাৰিত কণী ফুটি পোনা ওলাব, তেতিয়া আমি তিনিদিনৰ পাছত সেই পোনাসমূহ আমি হেচাৰিৰ পৰা আনি পেলাই আমি পুখুৰীত এৰিব লাগিব। সেই যোনটো পুখুৰীত এৰিম সেই পুখুৰীটো আমি নাৰ্চাৰী পুখুৰী বুলি কোৱা হয়। আৰু সেই পোনা মেলাৰ আগতে আমি কিছু ব্যৱস্থাপনা আমি ল'ব লাগিব। ব্যৱস্থাপনাসমূহ হৈছে পুখুৰী নিৰ্বাচন, এক কথাৰ পৰা ডেৰ কথা হ'ব লাগিব। জলজ অপতীৰ্ণ নিয়ন্ত্ৰণ কৰিব লাগিব, কিয়নো আমাৰ জলজ উদ্ভিদ বহুত থাকে। আমি পানী মেটেকা বুলি ক'ব পাৰোঁ, বৰপুনি, সৰুপুনি ইত্যাদি বহুতখিনি যোনখিনি জলজ উদ্ভিদ, সেইবিলাকে মানে যোনবিলাক আমাৰ মাছৰ পোনা সেইবোৰক হানি কৰিব। কাৰণ যেতিয়া সেই জলজ অপতীৰ্ণবোৰ থাকিব

0: সূৰ্যৰ ৰশ্মি পুখুৰীত নপৰিব, পানীৰ উৰ্বৰতা কমি যাব, আৰু সেই জলজ অপতৃণ থাকিলে মানে কি হয়, বিভিন্ন অলাগতিয়াল মাছ, যোনবিলাক ডাঙৰ ডাঙৰ মাছ তাত পুখুৰীত পোৱা যাব, যোনবিলাকে পোনাবোৰ ভক্ষণ কৰিব, গতিকে সেইবোৰ সকলোবোৰ দিশ আমি চাব লাগিব আৰু জলজ অপতৃণ আমি নিবাৰণ কৰিব লাগিব। অলাগতিয়াল মাছ আমি নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া অলাগতিয়াল মাছ বুলি ক'লে আমাৰ গৰৈ মাছ, শ'ল মাছ, যদি আমাৰ পুখুৰীত বৰালি মাছ এইবিলাক থাকে, সেইবিলাক আমাৰ পোনা মাছক, সেইবিলাক হৈছে মাংসভোজী মাছ, সেইবিলাকে পোনা মাছক খায়, গতিকে সেইবোৰ মাছো আমি নিয়ন্ত্ৰণ কৰিব লাগিব। সেইখিনি আহি যাব আমাৰ পোনা মেনাৰ আগত ল'বলগীয়া ব্যৱস্থাপনা। তাৰপিছত আহিব আমাৰ চূণ প্ৰয়োগ, সাৰ প্ৰয়োগ। এতিয়া চূণ প্ৰয়োগে কি কৰে, পুখুৰীত পানীৰ উৰ্বৰতাটো বৃদ্ধি কৰে, আৰু চূণ প্ৰয়োগৰ মাত্ৰা সাধাৰণতে আমি pHৰ ওপৰত নিৰ্ভৰ কৰোঁ, আৰু 1 বিঘা পানীকালি পুখুৰীত আমাৰ 40-45 কিলোগ্ৰাম চূণ ব্যৱহাৰ কৰিব লাগে, আৰু সেইখিনি আমি পোনা মেলাৰ আগত চূণ প্ৰয়োগ কৰিব লাগিব। তাৰপিছত আহিব আমাৰ সাৰ প্ৰয়োগ। সাৰ আমি কিয় প্ৰয়োগ কৰিব লাগে, আমি কেঁচা গোবৰ দিব লাগিব, কাৰণ যেতিয়া পোনাখিনি আমি নাৰ্চাৰী পুখুৰীত মেলিম, তেতিয়া যোনটো সময়ত আমি মেলিম সেইখিনি সময়ত পানীত যথেষ্টখিনি প্ৰাকৃতিক খাদ্য উপলব্ধ থাকিব লাগিব। প্ৰাকৃতিক খাদ্য বুলি ক'বলৈ গ'লে আমাৰ উদ্ভিদ প্লাৱক, প্ৰাণী প্লাৱক, সেই প্ৰাণী পালকখিনি উৎপন্ন হোৱাৰ বাবে আমি সাৰ প্ৰয়োগ কৰিব লাগে, কাৰণ নাৰ্চাৰী যোনবিলাক ভ্ৰূণ পোনা সেইবিলাকে প্ৰাণী পালকহে ভক্ষণ কৰে। গতিকে আমি 1 বিঘা পুখুৰীত 1300-1400 কিলোগ্ৰাম আমি গোবৰ প্ৰতি বিঘা হিচাপত, আমি কিস্তি হিচাপত আমি দিব লাগিব। তাৰপিছত আমি অপকাৰী কীট পতংগ নিয়ন্ত্ৰণ এইবিলাকো কৰিব লাগিব। সেইখিনি আমাৰ ব্যৱস্থাপনা পোনা মেলাৰ আগত
1: আগতে কৰিব
0: লাগিব। হয়, এতিয়া পোনা মেলাৰ সময়ত আমি কি কি ব্যৱস্থাপনা ল'ম, আমাৰ আমি প্ৰজাতি নিৰ্বাচন কৰিব লাগিব, কাৰণ আমাৰ যেতিয়া মীন পালনৰ কথা কওঁ, আমি 6টা প্ৰজাতিৰ কথা কওঁ, তাত থাকিব আমাৰ ভাৰতীয় কাৰ্প, ৰৌ, ভকুৱা, মিৰিকা, বিদেশী কাৰ্প, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প, সেইবোৰ সকলো পোনা মিশ্ৰণ কৰি পেলাই আমি নাৰ্চাৰী পুখুৰীত এৰিব লাগিব। আৰু নাৰ্চাৰী পুখুৰীত অকল আমি 2 সপ্তাহে ৰাখোঁ, 2 সপ্তাহত সেইবোৰ ভ্ৰূণ পোনাবোৰ ফ্ৰাই পোনালে বৃদ্ধি হ'ব, আৰু প্ৰায় 1 বিঘা পুখুৰীত আমি 3.5-4 লাখ পোনা আমি মেলিব পাৰিম। আৰু পোনা মেলাৰ যেতিয়া আমি পোনা মেলিম, আমি চাব লাগিব ভ্ৰূণ পোনাবোৰ স্বাস্থ্যৱান, সুস্থ, সবল, নিৰোগী পোনা এৰিব লাগিব, যাতে পোনাখিনি একো তাত সিহঁতৰ বেমাৰ আজাৰে দেখা নিদিয়ে, গাত ঘাঁহ নলগা পোনা, সেইবোৰ পোনা আমি চিনাক্ত কৰিব লাগিব। তাৰপিছত আহিব আমাৰ পাছৰ ব্যৱস্থাপনাখিনি, তাত খাদ্যখিনি আহিব, কি কি খাদ্য আমি খুৱাব লাগিব, আমাৰ চাউলৰ পলিচ, তাৰপিছত আমাৰ খলিহৈ সম পৰিমাণে আমি মিক্স কৰি পেলাই, পাউডাৰ কৰি পেলাই আমি পুখুৰীত মেলিব লাগিব, আৰু সময়ে সময়ে আমি খাদ্যৰ যোগান পুখুৰীত দিব লাগিব। এইখিনি পৰৱৰ্তী কথাখিনি আমি ক'ম।
1: হয়, ব্যৱস্থাপনাৰ পিছত আমি খাদ্য কৰিব লাগিব। হয়, খাদ্য আমি কিমান দিনটোত আমি কেইবাৰ দিব লাগিব?
0: হয়, আমি সাধাৰণতে মীন পালন পুখুৰীত আমি দিনত 2বাৰকৈ মাছক খাদ্য খুৱাব লাগে। দৈনিক দিবলগীয়া খাদ্য 2ভাগত ভাগ কৰি পোনাবোৰক ৰাতিপুৱা এবাৰ আৰু আবেলি এবাৰ দিব লাগে। এতিয়া আমি যিহেতু পোনা অকল 14-15 দিনলৈকেহে ৰাখোঁ নাৰ্চাৰী পুখুৰীত, এতিয়া প্ৰথম 1 নম্বৰ দিনৰ পৰা 5 নম্বৰ দিনলৈ আমি প্ৰতি 4 লাখ পোনাৰ বাবে আমি 2.2 কিলোগ্ৰাম বা 2.5 কিলোগ্ৰাম খাদ্য প্ৰতিদিনে দিব লাগিব। তাৰপিছত 6-12 দিনলৈ এইটো বৃদ্ধি হৈ 4.5 কেজি দানা 1 বিঘা পুখুৰীত দিব লাগিব। 13-14 দিনৰ ভিতৰত, 13 দিনত আমি একো খাদ্য দিয়া নহয়, কাৰণ 14-15 দিনত আমি আকৌ সেইবোৰ ফ্ৰাই পোনাক আমি আকৌ ডাঙৰ পুখুৰীলৈ নিম, যোনটো আমি কোৱা হয় ৰেয়াৰিং টেংক, সেই তাত নি পেলাই আমি প্ৰতিপালন কৰিম। সেইখিনি আমি 3 মাহ ৰাখিম, 90 দিন ৰখাৰ পিছত সেই ফ্ৰাই পোনাবোৰ আঙুলি দৈৰ্ঘ্যৰ পোনা হ'ব, যোনটো আমি কওঁ ফিংগাৰলিং বুলি।
1: এতিয়া এই ফ্ৰাই পোনা উৎপাদনত আমাৰ ইতিবাচক দিশ কি বাৰু?
0: ফ্ৰাই পোনাৰ পৰা আমি নাৰ্চাৰী পুখুৰীত কৰোঁ, এতিয়া সৰু পুখুৰীয়ে আমি ল'ব পাৰোঁ, 1 কঠা পুখুৰী

0: হ'ব পাৰোঁ। আৰু গোটেই বছৰ সেই পুখুৰীত পানী নাথাকিলেও হ'ব, কাৰণ আমি যিহেতু প্ৰজনন ঋতুৰ সময়তহে আমি পোনা প্ৰতিপালন কৰিম, আৰু যিহেতু 15 দিন হয় প্ৰতিপালনৰ সময়, গতিকে এটা প্ৰজনন ঋতুত আমি 4-5 বাৰ পোনা প্ৰতিপালন কৰিব পাৰিম, আৰু খুব লাভজনক এটা বৃত্তি। আৰু ঘৰৰ বাৰীৰ পাছফালৰ পুখুৰীটো আপুনি পোনা প্ৰতিপালন কৰিব পাৰিব, আৰু কম সময়ত একক ক্ষেত্ৰৰ পৰা অধিক উৎপাদন
1: পাব পাৰি। একঠা মাটিত আমি কিমান পোনা পুহিব পাৰিম?
0: হয়, একঠা মানে আমাৰ 1 বিঘা হিচাপত হয়, 1 বিঘা পুখুৰীত আমাৰ প্ৰায় 3.5-4 লাখ আমি ফ্ৰাই পোনা এৰিব পাৰোঁ।
1: সেইটো
0: হিচাপত আমি কঠা আনিলে হ'ল আৰু সেনেকৈ পাওঁ। ৰেয়াৰিং পুখুৰীত আমি ফ্ৰাই পোনা 25,000 প্ৰতি বিঘা আমি পুখুৰী এৰিব লাগিব। নাৰ্চাৰী পুখুৰীত আমি ফ্ৰাই পোনা নেৰোঁ, আমি ফ্ৰাই পোনালে ডাঙৰহে কৰোঁ, গতিকে ভ্ৰূণ পোনা আমি 3.5-4 লাখ সংখ্যা আমি ভ্ৰূণ পোনা এৰিব লাগিব।
1: তাৰপিছত ফ্ৰাই পোনালে আপুনি,
0: যেতিয়া 15 দিন ভ্ৰূণ পোনাবোৰ ফ্ৰাই পোনা হ'ব, তাৰপিছত ফ্ৰাই পোনাবোৰ আকৌ আমি ৰেয়াৰিং পুখুৰীত প্ৰতিপালন কৰিম। এতিয়া ৰেয়াৰিং পুখুৰীত 3 মাহ ৰখাৰ পিছত সেইবোৰ আঙুলি দৈৰ্ঘ্যৰ পোনা হ'ব, যোনটো আমি ফিংগাৰলিং পোনা বুলি কোৱা হয়।
1: তিনিটা
0: স্তৰ থাকে।
1: এতিয়া পুখুৰীও বেলেগ বেলেগ হ'ব লাগিব,
0: পুখুৰীও বেলেগ বেলেগ হ'ব লাগিব, কাৰণ নাৰ্চাৰী পুখুৰীটো এটা সৰু পুখুৰী, এতিয়া ৰেয়াৰিং পুখুৰীটো ডাঙৰ পুখুৰী, এতিয়া 3 কঠাৰ পৰা 1 বিঘালৈকে হ'ব পাৰে, গতিকে যিহেতু আমি 3 মাহ ৰাখিম তাত, গতিকে পুখুৰীটো ডাঙৰ হয়, বাকী ব্যৱস্থাপনাসমূহ চব একে হয়, খাদ্যটো সেই হিচাপত দিব লাগিব, মাছৰ ওজন লৈ পেলাই আমি খাদ্য দিব লাগিব, গতিকে সেই একেখিনি কথা, ব্যৱস্থাবিলাকখিনি একেই, যোনখিনি পুখুৰী নিৰ্বাচন কৰিব লাগিব আমি, জলজ অপতৃণ নিয়ন্ত্ৰণ, অপকাৰী মাছ নিবাৰণ, চূণ প্ৰয়োগ, সাৰ প্ৰয়োগ, গোটেইখিনি বস্তুৱেই তাত আহিব পৰিব, পোনা মেলাৰ নিৰিখ ইতিমধ্যে ক'লোৱে আমি, সেইখিনি কথা আহিব।
1: এতিয়া আমাৰ যিখিনি নাৰ্চাৰী পুখুৰী পোনা কথা কৈছে, সেইখিনি আপোনাৰ খাদ্য তাত কি কম পৰিমাণে দিব লাগেনে নে খাদ্য দিব লাগিবনে?
0: খাদ্য দিব লাগিব, এইখিনি মই কৈছোঁ নহয়, 4 লাখ পোনা যদি পুখুৰীত মেলোঁ আমি, প্ৰথম 5 দিনলৈ বা প্ৰথম সপ্তাহত আমি 2.5 কেজিকৈ খাদ্য খুৱাব লাগিব পুখুৰীত, তাৰপিছত আমি বৃদ্ধি কৰিব লাগিব খাদ্যটো, কাৰণ সৰু মাছে বেছি আহাৰ গ্ৰহণ কৰে, গতিকে সেই 6-12 দিন আমি 4.5 কেজি প্ৰত্যেক দিনাই আমি খাদ্য দিব লাগিব। তাৰপিছত যোনদিনাখন আমি পোনাখিনি নাৰ্চাৰী পুখুৰীৰ পৰা ৰেয়াৰিং পুখুৰীলৈ নিম, তাৰ আগদিনাখন আমি একো খাদ্য দিব নালাগে, খালী পেটেৰে ৰাখিব লাগে, কাৰণ অকল আমি সেই যোনখিনি আমাৰ ফ্ৰাই পোনা হ'ব সেইখিনি আমি অকল ওচৰ পুখুৰীটোত নেৰিয়ে আমি বিভিন্ন জেগালৈ স্থানান্তৰো কৰিব পাৰোঁ, কাৰণ সেইটো এটা হৈছে ব্যৱসায়িক ভিত্তিত মীন পালন কৰাই বুজায়, গতিকে আমি যদি আন ঠাইলৈ নিওঁ তেতিয়া আমি পলিথিন বেগত আমি অক্সিজেন ভৰাই পেলাই আমি
1: লৈ
0: যাব পাৰিম,
1: গতিকে মানে খাদ্যটো নিদিলে, মানে
0: খাদ্যটো নিদিলে যেতিয়া আমি পোনাখিনি স্থানান্তৰ কৰিম এটা ঠাইৰ পৰা আন ঠাইলৈ, তেতিয়া সেই পোনাখিনি মৰি নাযায়, মানে সাধাৰণতে মৰ্টেলিটি নহয়, সুস্থ সবল হৈ থাকে। যদি সেই পলিথিনটোত অকল 6 লিটাৰ পানীহে ধৰে, আৰু 6 লিটাৰ পানীত প্ৰায় 25,000 বা 50,000 ফ্ৰাই পোনা থাকে, গতিকে অধিক ঘনত্বত পোনা থাকে, আৰু যদি সিহঁতৰ পেটটো ফুলি থাকে খাদ্যৰে, গোটেই সিহঁতে মানে অক্সিজেনখিনি সোনকালে ল'ব লৈ পেলাই শেষ কৰি দিব মানে, গতিকে সেই হিচাপত মৰ্টেলিটিটো বেছি হ'ব।
1: সেইটো মানে পোনা পোহাৰ নিয়ম আৰু
0: নিয়ম আৰু
1: সকলো যিসকল মানে মীন পালক আছে তেওঁলোকে
0: জানিব। ফ্ৰাই প্ৰতিপালন অৰ্থনৈতিক দিশসমূহ হৈছে আমাৰ খৰচ, এতিয়া কিমান আমাৰ খৰচ হ'ব, এতিয়া খৰচখিনি ক'ব গ'লে আমাৰ ইয়াত আমাৰ হেক্টৰত হিচাপ কৰে, গতিকে ভ্ৰূণ পোনা আমাৰ বা ভ্ৰূণ পোনা কিনা বা পৰিপূৰক খাদ্য, সাৰ প্ৰয়োগ, কীটনাশক, পুখুৰী পৰিচালনা আৰু মাছ ধৰাৰ হাজিৰা, অন্যান্য খৰচ মিলি প্ৰায় 64,500 টকা হয়, আৰু সেই হিচাপত আমি 15 দিনৰ পিছতে আপুনি 1 হেক্টৰ পুখুৰীৰ পৰা 15 লাখ ফ্ৰাই পোনা বিক্ৰী কৰিব পাৰিব। এতিয়া 15 লাখ ফ্ৰাই পোনা আমি আপুনি বিক্ৰী কৰিলে আপুনি 1.5 লাখ টকা পাব, গতিকে আপুনি কিমান খৰচ কৰিলে 64

0: 1,250 টকা আৰু পালে আপুনি 1.5 লাখ। গতিকে লাভটো হ'ব আপোনাৰ মুঠ হাই বিয়োগ মুঠ খৰচ, গতিকে আপোনাৰ প্ৰায় 85,750 বা 800 টকা আপোনাৰ লাভেই থাকিব। আৰু সেইটো হৈছে আপোনাৰ এটা চাইকেল, কিন্তু আপুনি 3-4টা চাইকেল কৰিব পাৰিব প্ৰজনন ঋতুত। গতিকে সেইটোৱে এটা খুব মানে লাভজনক ব্যৱসায় আৰু হ্ৰস্বকালীন পদ্ধতি এটা,
1: আমি শ্বৰ্ট
0: কম দিনতে আপুনি
1: অধিক
0: লাভ কৰিব পাৰিব।
1: এতিয়া এবছৰীয়া পোনা উৎপাদনৰ পদ্ধতি কেনেকুৱা?
0: এবছৰীয়া পোনাটো যথেষ্ট চাহিদা আছে। এতিয়া এবছৰীয়া পোনাটো আমি কেতিয়া উৎপাদন, আমি অলপ দেৰিকৈ আৰম্ভ কৰোঁ। আমাৰ যিহেতু প্ৰজনন ঋতু, এতিয়া আগষ্ট মাহলৈকে মাছে প্ৰজনন কৰে। এতিয়া আগষ্ট মাহত আমি পোনা উৎপাদন কৰোঁ, আমি কৃত্ৰিমভাৱে প্ৰজনন কৰি আমি মাছৰ পোনা উৎপাদন কৰোঁ। কিছু মীন পালকে সেইবোৰ পোনা আকৌ বিক্ৰী কৰি নিদিয়ে, কাৰণ আগষ্ট মাহৰ পিছত আমাৰ প্ৰায় শীত আহিয়ে গ'ল আৰু। নৱেম্বৰ, ডিচেম্বৰ, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, 3 মাহত আৰু মাছ ডাঙৰ নহয়। গতিকে সেইবোৰ পোনা আকৌ 5 বছৰলৈ বিক্ৰী কৰিব। গতিকে সেই 6-7 মাহ সেই পোনাসমূহ অধিক ঘনত্বত প্ৰতি বিঘা পুখুৰীত ৰখা হয়। এতিয়া আমি যেতিয়া কৈছোঁ ফ্ৰাই পোনাবোৰ আমি 4.5 লাখ 5 লাখ এনেকৈ ৰাখিব, সেইবোৰ পোনা 10 লাখলৈকে ৰাখিব অধিক ঘনত্বত, আৰু খাদ্য হাৰটো খুব কমি যাব। দৈহিক ওজনৰ প্ৰায় 0.50% খাদ্য দিয়া হ'ব, গতিকে খুব চাপত ৰখা হয় সেইবোৰ পোনা, আৰু সেইবোৰ পোনা মানে সোনকালে বৃদ্ধি নহয়। সেইকাৰণে সেইবোৰ পোনাক আমি ষ্টাণ্টেড ইয়াৰলিং পোনা বা একবছৰীয়া পোনা বুলি কোৱা হয়। সেইবোৰ পোনাক অধিক ঘনত্ব ৰখাৰ পিছত মানে কি হয়, যেতিয়া আমি 5 বছৰ ডাঙৰ পুখুৰীত মেলি দিম কম ঘনত্বত, তেতিয়া সেইবোৰ বৃদ্ধিটো বাঢ়িব, আৰু গোটেই গৰমকালিখিনি সেইবোৰ পোনাই প্ৰতিপালন কৰাৰ সময়খিনি পাব। গতিকে মাৰ্চ মাহৰ প্ৰায় আপুনি পোনা উপলব্ধতাটো আহি পৰিব। সাধাৰণতে আমাৰ মাৰ্চ মাহত পোনা, কাৰণ মাছৰ প্ৰজননীটো নহয়, পোনা উপলব্ধতাটো নাথাকে, কিন্তু একবছৰীয়া পোনাটো উপলব্ধটো মাৰ্চ মাহতে থাকে। আৰু সেইকাৰণে কি হয়, মীন পালকসকলে মাৰ্চ, এপ্ৰিল, মে' এনেকৈ 8-9 মাহ মীন পালন কৰিব পাৰিব। খুব ৰেগুলাৰলি চূণ প্ৰয়োগ কৰিব লাগে, আৰু পানীটো আমি চাব লাগে ৰংটো, যদি পাতল সেউজীয়াটো হ'লে ভাল, যদি ডাঠ সেউজীয়া হৈ যায় আমি খাদ্য আৰু সাৰ প্ৰয়োগ কৰাটো কিছু সময়ৰ বাবে বা কিছু দিনৰ কাৰণে বন্ধ কৰিব লাগে, যাতে আমাৰ প্ৰাকৃতিক খাদ্যটো অধিক উৎপাদন হৈ গ'লে এইবিলাক খেলুৱৈলৈ ৰূপান্তৰিত হ'ব। এতিয়া খেলুৱৈ উৎপাদনে পানীত উপলব্ধতাই সেই পানীৰ ভৌত ৰাসায়নিক গুণাগুণবিলাক বিনষ্ট কৰিব আৰু সেই মাছ মৰিবলৈ আৰম্ভ কৰিব।
1: আপুনি যে কৈছিলে যে অলাগতিয়াল মাছবোৰ আমি নিবাৰণ কৰিব লাগে, তাৰ কাৰণটো কি বাৰু?
0: হয়, অলাগতিয়াল মাছ সাধাৰণতে নাৰ্চাৰী পুখুৰীত থাকিব নালাগে, আৰু বেছিভাগ ডাঙৰ অলাগতিয়াল মাছে পোনা মাছবোৰক আহাৰ হিচাপে লয়, গতিকে সেই ফলত পোনা মাছ পালন প্ৰায় অসম্ভৱ হৈ পৰে। ইয়াৰ উপৰি সৰু অলাগতিয়াল মাছে পোনাক দিয়া খাদ্য আৰু অক্সিজেন গ্ৰহণ কৰাৰ ফলত পোনা মাছ উপযুক্ত পৰিমাণৰ খাদ্য আৰু অক্সিজেন নাপায়, আৰু সেই যোনবিলাক অলাগতিয়াল মাছ আৰু আমি পুখুৰীত মেলা পোনা মাছ, সেইবোৰ এই দুয়োবিধ মাছৰ মানে কি হয়, কম্পিটিশ্যনটো বাঢ়ি যায়, আৰু সেই হিচাপত মানে কি হয়, সেই পোনা মাছবোৰ ডাঙৰ নহয়। আৰু সাধাৰণতে পুখুৰীত পোৱা ডাঙৰ অলাগতিয়াল মাছসমূহ হৈছে গৰৈ মাছ, চেঙেলী মাছ, শাল, শ'ল, মাগুৰ বিভিন্ন ধৰণৰ, আৰু সৰু সৰু পুঠি, দৰিকণা, খলিহনা, তুৰা, সেইবোৰ বিভিন্ন ধৰণৰ মাছ। কিন্তু সেইবিলাক মাছ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম কেনেদৰে, আমি পুখুৰীটোত সিঁচি পেলাই যদি আমি তলিভাগটো ৰ'দত শুকুৱাব পাৰোঁ, তেতিয়া অলাগতিয়াল মাছৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। তাৰপিছত সৰু আৰু অগভীৰ পুখুৰী হ'লে পাম্প লগাই পানী উলিয়াই বা জালেৰে মাছ নিয়ন্ত্ৰণ কৰিব পাৰি, আমি জাল ধৰিও, জাল মাৰিও অলাগতিয়াল মাছবোৰ আমি আঁতৰাই পেলাব পাৰোঁ। আৰু মাছ মৰা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিও আমি অলাগতিয়াল মাছবোৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমাৰ ব্লিচিং পাউডাৰ, এতিয়া ব্লিচিং পাউডাৰটো আমি প্ৰতি বিঘাত 10-15 কেজি যদি আমি পোনা মেলাৰ আগত পুখুৰীত

0: পানীত মিশ্ৰণ কৰি পেলাই আমি ছটিয়াই দিওঁ। তেতিয়া কি হয়, প্ৰায় 10-12 দিনৰ পিছত সকলোবোৰ মাছ মৰি শেষ হ'ব। আৰু সেই ব্লিচিং পাউডাৰ দিয়াৰ পিছত মাছ একো বিষক্ৰিয়া নহয়, সেইবোৰ মাছ আপুনি বজাৰতো বিক্ৰী কৰিব পাৰিব।
1: আৰু সেইখিনি উঠাই দিয়াৰ পিছত যিখিনি মানে ব্লিচিং পাউডাৰ দিয়াৰ পিছত পুখুৰীটো কোনো
0: অনিষ্ট নহয় আৰু। তাৰপিছত আপুনি
1: শুকাব
0: দিব লাগিব, বা ব্লিচিং পাউডাৰ মৰাৰ পিছত আপুনি 2-3 দিনৰ পিছত আপুনি পোনা এৰিব পাৰে। তেতিয়া আৰু
1: মাছখিনি
0: একো অসুবিধা নহয়। বিভিন্ন ৰাসায়নিক দ্ৰব্যও পায়, বিভিন্ন মেডিচিন পায়, সেইবিলাক আমি মাৰিবলৈ সাধাৰণতে নকওঁ মীনপালকসকলক, কাৰণ বিষক্ৰিয়া থাকে। গতিকে সেই ব্লিচিং পাউডাৰটো আপুনি মাৰিব পাৰে,
1: তেতিয়া সেইখিনি মৰি যাব।
0: হয়,
1: আৰু বেলেগ পদ্ধতি আছে নেকি?
0: আৰু এতিয়া আমাৰ এটা আছে অপকাৰী কীট পতংগ নিয়ন্ত্ৰণ। এতিয়া অপকাৰী কীট পতংগ কি হয়, নাৰ্চাৰী পুখুৰীত যথেষ্ট ক্ষতি সাধন কৰে। বেছিভাগ জলজ কীটে ভ্ৰূণ পোনাবোৰক আক্ৰমণ কৰি খাই পেলাই বা তেজ শুহি লয়। গতিকে নাৰ্চাৰী পুখুৰীত জলজ কীট নিয়ন্ত্ৰণ নকৰিলে জীৱিত ফ্ৰাই সংগ্ৰহৰ শতকৰা হাৰ কমি যাব মানে। আৰু কীট পতংগ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সকলোতকৈ সহজ উপায় হৈছে চাবোন আৰু তেলৰ মিশ্ৰণ, আমি যোনটো চ'প অইল ইমানচন বুলি কওঁ। এতিয়া 1 বিঘা পুখুৰীত আপুনি 2.5 কিলোগ্ৰাম চাবোন আৰু 7.5 লিটাৰ যিকোনো তেল, মিঠাতেলে হওক বা কেৰাচিন তেল, আপুনি চাবোনটো গলাই ল'লে, তেলৰ লগত মিক্স কৰি অলপ তাপত ৰাখি পেলাই পুখুৰীত ছটিয়াই দিলে। আৰু এনেকুৱা সময়ত ছটিয়াব লাগিব যাতে সেই সময়ত একো বতাহ আদি নিদিয়ে মানে। সেই চামনিটো যেতিয়া বহিব, সেই চামনিটো আমি লৰচৰ কৰিব নালাগে। সেই চামনিটোৱে কি হ'ব, বিভিন্ন অপকাৰী কীট পতংগবোৰৰ বিনাশ কৰিব। কাৰণ এই মিশ্ৰণে পুখুৰীৰ উপৰিভাগত লৰচৰ নোহোৱাকৈ থাকিব, আৰু সেইবাবে বতাহ নথকা দিনত বা পোনা মেলাৰ 12-24 ঘণ্টাৰ আগতে ছটিয়াই দিব লাগে। আৰু বহুতে কেৰাচিন তেল বা ডিজেলো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আমাৰ মাছ নাথাকে। আমি মাছ এইবিলাক
1: আগৰ
0: ব্যৱস্থাপনা।
2: মীন পালন পুখুৰীত পোনা প্ৰতিপালন এই বিষয়ৰ আলোচনাতেই শুনিলে। ইয়াত ভাগ ল'লে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ কৌস্তভ ভাগৱতীয়ে। আজিৰ কৃষি আলোচনা অনুষ্ঠান ইমানতে সামৰিছোঁ, নমস্কাৰ।
3: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ এটি অনুষ্ঠান, গান্ধী প্ৰসংগ।

গান্ধীজিৰ হীন স্বৰাজ। গান্ধীজীয়ে পাশ্চাত্য সভ্যতাতকৈ প্ৰাচ্য সভ্যতা বহুগুণে উন্নত বুলি দাবী কৰিছে। ভাৰতীয় সভ্যতাৰ অৰ্থাৎ সনাতন মূল্যবোধৰ কথা বুলিলেই হিন্দুবাদী নহয়। গান্ধীজীয়ে তেওঁৰ আত্মজীৱনীত পোনপটীয়াকৈ লিখিছে, তেওঁৰ বিশেষ কোনো ধৰ্মত মতি নাই, নৈতিকতাই তেওঁৰ ধৰ্ম। সেয়েহে তেওঁ হিন্দু ধৰ্মৰ ধ্বজাধাৰী নাছিল। প্ৰৱাসত থকা অভিজ্ঞতাৰ পৰাই গান্ধীজীয়ে অনুভৱ কৰিছে যে পাশ্চাত্য সভ্যতা অত্যন্ত বৈষয়িক, প্ৰতিযোগিতামূলক আৰু উগ্ৰ। আনকি চিকিৎসক আইনজীৱীসকলৰ মাজতো এইবোৰ বিষ সোমাই পৰিছে। সহৃদয়তাৰ কোনো স্থান নাই এই সভ্যতাত। আনহাতে নাৰীসকলৰ মাজতো উগ্ৰতা ইমান তীব্ৰ যে তেওঁলোকৰ ভিতৰত শিষ্টাচাৰ লেহমাত্ৰাও নাই। গান্ধীয়ে পাশ্চাত্যৰ এনে সভ্যতাৰ তুলনাত ভাৰতৰ সনাতন মূল্যবোধক যথেষ্ট উচ্চ স্থান দিব বিচাৰিছিল। অৱশ্যে এই মূল্যবোধ তেওঁৰ স্বনিৰ্বাচিত। অতীতৰ সকলো ঘটনা বা কথা তেওঁ সমৰ্থন কৰা নাছিল। তেওঁ দাবী কৰিছিল, ভাৰতীয়সকল সৰল জীৱন আৰু মহান চিন্তাৰ পূজাৰী। বাহুল্য বা আড়ম্বৰ বৰ্জিত জীৱন যাপনতেই তেওঁলোক অভীষ্ট। বহু ক্ষেত্ৰত গান্ধীজী যন্ত্ৰ সভ্যতাত বিমুখ হৈ পৰিছিল। দক্ষিণ আফ্ৰিকাত তেওঁ লিও টলষ্টয়ৰ প্ৰদৰ্শিত আশ্ৰম জীৱন যাপনত আগ্ৰহী আছিল। ইয়াৰ সৈতে মিশ্ৰণ হৈছিল ৰাস্কিনৰ তৃণমূল মানুহৰ প্ৰতি সমতা। দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে যি টলষ্টয় আৰু ফিনিক্স আশ্ৰম স্থাপন কৰিছিল, পৰৱৰ্তী পৰ্যায়ত তাৰেই বিকাশ হয় সবৰমতী আশ্ৰমত। ভাৰতীয় আশ্ৰমৰ ঐতিহ্যৰো আছিল সেয়া উত্তৰ সাধক। দক্ষিণ আফ্ৰিকাত আশ্ৰম জীৱন যাপন কৰাৰ সময়তে তেওঁ কঠোৰ স্বনিৰ্ভৰতাৰ পৰিচয় দিছিল। আশ্ৰমৰ পৰিচ্ছন্নতাৰ প্ৰতিও আছিল গান্ধীজীৰ দৃঢ় নজৰ। সকলোৱেই পৰিচ্ছন্নতাৰ প্ৰতি আছিল সতৰ্ক। ভাৰতীয় ঐতিহ্যৰ আধাৰত গান্ধীজীয়ে তেওঁৰ সত্যাগ্ৰহকে ধৰি সকলোবোৰ অহিংসা আন্দোলন পৰিচালনা কৰিছিল। ৰমজান মাহত মুছলমান শিশুসকলৰ শুদ্ধিৰ বাবে মাহব্যাপী অনশন কৰা দেখি তেওঁ অনশনৰ মূল্য বুজিব পাৰিছিল। এই অনশনক তেওঁ শাৰীৰিক সংযমৰ উপৰিও নৈতিক অস্ত্ৰ হিচাপে ভাৰতলৈ উভতি আহি ৰাজনীতিত ব্যৱহাৰ কৰিছিল। গান্ধীয়ে প্ৰাকৃতিক চিকিৎসাত গুৰুত্ব দিছিল। সবৰমতী আশ্ৰমত তেওঁ প্ৰাকৃতিক চিকিৎসাৰ প্ৰচলন কৰিছিল আৰু তাক নিয়মিত কাৰ্যসূচীত পৰিণত কৰিছিল। গান্ধীজীয়ে ফলাহাৰ আৰু গাখীৰ পান কৰাত গুৰুত্ব দিছিল। চম্পাৰণত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ আগতে গান্ধী অস্পৃশ্যসকলৰ এখন গাঁৱত কিছুদিনৰ বাবে কটাইছিল। তাত তেওঁ নিজ হাতেৰে পথৰ জাবৰ জোথৰ পৰিষ্কাৰ কৰিছিল আৰু হাবি জংঘল কাটি পথ পৰিষ্কাৰ কৰিছিল। গাঁওখনৰ মহিলাসকলে পৰিধান কৰা ফটা চিটা কাপোৰ দেখি গান্ধীজীৰ হৃদয় ব্যথিত হৈছিল। অনুসন্ধান কৰি জানিব পাৰিছিল যে গাঁওখনৰ মহিলাসকলৰ পিন্ধাৰ বাবেই এখন বস্ত্ৰই সম্বল। তেওঁলোকৰ মিলৰ কাপোৰ কিনাৰো সামৰ্থ্য নাই। এনে দৃশ্যই গান্ধীৰ চকুৰ টোপনি কাঢ়ি নিছিল। তেতিয়াই গান্ধীজীয়ে যঁতৰৰ কথা ভাবিছিল। যঁতৰ আৰু কপাহ থাকিলে নিজৰ কাপোৰ নিজে বৈ ল'ব পাৰে। বস্ত্ৰ উৎপাদন অধিক হ'লে অতিৰিক্তখিনি বিক্ৰী কৰি ধন উপাৰ্জনো কৰিব পাৰিব। ইয়াতে পৰিয়ালৰ আৰ্থিক অৱস্থা কিছু হ'লেও উন্নত হ'ব। যঁতৰ নাৰী শক্তি বিকাশৰ প্ৰতীক, গ্ৰামীণ অৰ্থনীতিত স্বনিৰ্ভৰশীলতাৰ স্তম্ভ। গান্ধীজীৰ এই যঁতৰেই পিছত জাতীয় শক্তি তথা সংহতিৰ প্ৰতীকত পৰিণত হৈছিল।

0: ইয়াৰ অৰ্থ এনে নহয় যে গান্ধীয়ে শিল্পৰ বিৰোধিতা কৰিছিল। গান্ধীয়ে ভাৰতত বৃহৎ উদ্যোগপতি টাটা, বিৰলা, বাজাজক দেশৰ জনগণক সেৱা কৰাৰ নিৰ্দেশ দিছিল।
1: এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে ইমান পৰে গান্ধী প্ৰসংগ শুনিলে। এতিয়া 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

0: ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডাই আজি নতুন দিল্লীত PMSME-ৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখামন্ত্ৰী HD কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। GITEC লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানৰ পাছতেই ইৰাণ আৰু ইজৰাইলে সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। প্ৰযুক্তিৰ ব্যৱহাৰেৰে সীমান্ত বাণিজ্য আৰু যাত্ৰী চলাচলৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া, স্বচ্ছ আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে LPMS হৈছে এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে দেশৰ আটাইকেইটা স্থলবন্দৰৰ কাৰ্যকলাপক এটা সংহত প্ৰণালীৰ অধীনলৈ অনা হ'ব। ইয়াৰ ফলত বিমান আৰু সাগৰীয় বন্দৰসমূহৰ দৰেই স্থল বন্দৰসমূহতো সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে তথ্যৰ আদান প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব। এই ব্যৱস্থাই মালবাহী বাহন আৰু যাত্ৰীসকলৰ পঞ্জীয়ন, মাচুল সংগ্ৰহ, গতিবিধি নিৰীক্ষণৰ দৰে প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ ডিজিটেল কৰি তুলিব, যাৰ ফলত চৰকাৰী সংস্থা আৰু ব্যক্তিগত পৰিচালনাকাৰীৰ মাজৰ সমন্বয় বৃদ্ধি পাব। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ ডাউকি আৰু ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰ স্থলবন্দৰত নতুনকৈ নিৰ্মাণ কৰা অংশীদাৰসকলৰ বাবে আৱাসিক সুবিধাৰো উদ্বোধন কৰিব। এই আন্তঃগাঁথনিমূলক উন্নয়নে সীমান্ত ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডাই আজি নতুন দিল্লীত PMSME-ৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই অভিযান মুকলি কৰা হ'ব। চৰকাৰৰ এটা অন্যতম ধ্বজাবাহী উদ্যম PMSME-ৰ লক্ষ্য হৈছে সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 9 জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে এই আঁচনিৰ অধীনত 9টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আজিৰ এই কাৰ্যসূচী উপলক্ষে 75 টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় তীখামন্ত্ৰী HD কুমাৰস্বামী আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে যোৱা নিশা বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। শ্ৰীকুমাৰস্বামীয়ে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়লৈ 25 লাখকৈ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 10 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহক তেওঁলোকলৈ আবণ্টন দিয়া বাসগৃহতে থকাৰ অনুমতি প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। শ্ৰীকুমাৰস্বামীয়ে কয় যে তেনে পৰিয়ালৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হ'ব। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ

পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডে ইতিমধ্যে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ অতিৰিক্তভাৱে এখন তিনিজনীয়া বিশেষ তদন্ত কমিটিও গঠন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ বিশাখাপট্টনম তীখা প্ৰকল্পত কালি সন্ধিয়া হোৱা এটা অগ্নিকাণ্ডত 8 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 6 জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত 2 জনৰ অৱস্থা জটিল বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ 2 লাখ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। জি আই টেক লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ প্ৰথমটো ৰপ্তানি ইতিমধ্যে কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে অঞ্চলটোৰ লিচু গোলকীয় মৰ্যাদা প্ৰদান কৰি লিচু খেতিয়কসকলক উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব। অহা 18 জুনত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে এন চি পিৰ ৰাজেন্দ্ৰ জৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰত অন্তৰ্ভুক্তিৰ পাছত উপ মুখ্যমন্ত্ৰী সুনেত্ৰ পাৱাৰে উচ্চ সদনৰ পৰা পদত্যাগ কৰাৰ বাবেই এই উপ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে। ছগন ভুজৱাল, প্ৰফুল্ল পেটেল, দিলীপ ৱালছে পাটিল আৰু পাৰ্থ পাৱাৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত শ্ৰীজৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। এই উপ নিৰ্বাচনৰ বাবে বিৰোধী মহাবিকাশ আঘাৰী এম ভি এই কাকো প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীজৈনৰ বিজয় প্ৰায় নিশ্চিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইজৰাইলে পৰস্পৰৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। অৱশ্যে ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে ইৰাণে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজিও সকীয়াই দিছে যে উত্তৰ ইজৰাইলৰ আক্ৰমণ অব্যাহত থাকিলে বেইৰুটৰ দক্ষিণ প্ৰান্তত থকা হিজবুল্লাহৰ মুখ্য ঘাটিসমূহত ইজৰাইলে পুনৰ আক্ৰমণ চলাব। উল্লেখযোগ্য যোৱা এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পাছত ইৰাণ আৰু ইজৰাইলৰ মাজত এয়া আটাইতকৈ পোনপটীয়া সংঘাত আছিল। দেওবাৰে নিশা ইৰাণে ইজৰাইলৰ ভূখণ্ডলৈ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সেয়া বেইৰুটৰ সমীপত থকা হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইজৰাইলেও ইৰাণৰ দক্ষিণ পশ্চিম অঞ্চলত থকা এবিধ বিশেষ খনিজ তেলভিত্তিক ৰাসায়নিক প্ৰকল্পক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই প্ৰকল্পটো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা যুদ্ধাস্ত্ৰ উৎপাদনৰ সৈতে জড়িত বুলি ইজৰাইলে দাবী কৰিছিল। ইয়াৰ পাছতে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে ইজৰাইলৰ হাইফা চহৰত থকা অনুৰূপ এটা প্ৰকল্পত আক্ৰমণ চলাই প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰে। ইৰাণৰ সামৰিক বাহিনীয়ে কালি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে যদিও দক্ষিণ লেবাননত ইজৰাইলৰ যিকোনো সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে ইয়াতকৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহিও বৰ্তমান সামৰিক অভিযান বন্ধ থকা বুলি প্ৰকাশ কৰি কয় যে ইৰাণৰ যিকোনো নতুন আক্ৰমণৰ ইজৰাইলে যথোচিত প্ৰত্যুত্তৰ দিব। দুয়োখন দেশৰ মাজত স্থায়ী শান্তি ঘূৰাই আনিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চলোৱা প্ৰচেষ্টাৰ মাজতেই এই উত্তেজনাময় পৰিস্থিতিৰ সাম কাটিছে। ট্ৰাম্পে জনোৱা অনুসৰি ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে যুদ্ধ অন্ত পৰাটো বিচাৰে আৰু বৰ্তমান শান্তিৰ বাবে আলোচনা অব্যাহত আছে। ইয়াৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজিশকিয়ানে মন্তব্য কৰিছে যে তেওঁলোকৰ দেশ দ্বিপাক্ষিক আলোচনা আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দুয়োটাৰে প্ৰতি সমানেই প্ৰতিশ্ৰুতিবদ্ধ। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ভাৰতে নিজৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক 26 ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 179 ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে 40টা বলত 56 ৰান কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মন্ধানাই 39 ৰান কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰানহে কৰিবলৈ সমৰ্থ হয়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো সুপ্ৰভাতৰ আজিৰ খণ্ডটি। মৰিচ ছেভালিয়াই কৈছে, সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। আজি মঙলবাৰ, 1948 জেঠ মাহৰ আজি 25 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 9 জুন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:35 আৰু 14 ছেকেণ্ড আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:08 আৰু 33 ছেকেণ্ড। আজি কৃষ্ণা নৱমী। প্ৰিয় শ্ৰোতা, আমাৰ দৈনন্দিন জীৱনত বহুলভাৱে ব্যৱহৃত এটা সামগ্ৰী হৈছে পলিথিন। কিন্তু ইয়াৰ এক সুদূৰ প্ৰসাৰী বেয়া প্ৰভাৱ আছে। পলিথিনৰ অপকাৰিতাৰ সম্পৰ্কত আমি দুআষাৰ কথা পাতিছোঁ ৰূপহী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মহম্মদ জাকাৰিয়াৰ সৈতে।
1: শ্ৰোতাসকললৈ নমস্কাৰ জনাইছোঁ। দৈনন্দিন জীৱনত আমাৰ যিটো ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে পলিথিন, সাধাৰণতে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ মানুহৰ জীৱনৰ বহুত সহজ কৰি তুলিছে। পলিথিনো তেনেকুৱা এক বৈজ্ঞানিক উদ্ভাৱন। 1933 চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে পলিথিন উদ্ভাৱন কৰিছিলে, কাৰণ ইয়াৰ ওজন আছিলে বহুত পাতল, কম খৰচ আৰু নমনীয়, আৰু বিশেষকে পানী প্ৰতিৰোধ গুণৰ বাবে বিশ্বজুৰি ইয়াৰ ব্যৱহাৰ বহুত বেছি বৃদ্ধি পাইছিলে। কিন্তু বিজ্ঞানৰ এটা মৌলিক সত্য কথা আছে যে প্ৰত্যেক ক্ৰিয়াৰ এক প্ৰতিক্ৰিয়া থাকে। পলিথিনৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। যেনেকে পলিথিনৰ মানে কেমিকেল বন্ড যিটো আছে অত্যন্ত শক্তিশালী, আৰু সেইবাবেই বেক্টেৰিয়া বা ভেঁকুৰে ইয়াক সহজে ভাঙিব নোৱাৰে। ফলত পলিথিন মাটিত শতাধিক বছৰ ধৰি অক্ষুণ্ণ অৱস্থা থাকিব পাৰে, পচি নাযায় আৰু মাটি ছিদ্ৰ থাকে, যাৰ জৰিয়তে আমি পানী বা বায়ু মাটিৰ ভিতৰলৈ চলাচল কৰিব পাৰে। সেই ছিদ্ৰসমূহ বন্ধ হৈ যায় আৰু লাহে লাহে কৃষিৰ অনুপযোগী হৈ পৰে, কৃষি উৎপাদন কৰিব পৰা ক্ষমতা নাইকিয়া হৈ যায়। বৰ্তমান যুগত চবতকৈ ডাঙৰ কথা হ'ল যে পলিথিন এনেকুৱা আমাক আগুৰি আছে যে বিভিন্ন সাগৰ বা নদীত প্ৰত্যেক বছৰে লাখ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা জমা হয় আৰু এই প্লাষ্টিকসমূহ লাহে লাহে ক্ষুদ্ৰ কণালৈ পৰিণত হয়, যাক আমি সাধাৰণতে মাইক্ৰ' প্লাষ্টিক বুলি কওঁ। এই মাইক্ৰ' প্লাষ্টিকসমূহ সাগৰীয় যিবিলাক মাছ থাকে, মাছত আহি গৈছে বৰ্তমান আমাৰ বৈজ্ঞানিকসকলে মানে পাইছে, মাইক্ৰ' প্লাষ্টিকবিলাক মানে সামুদ্ৰিক লৱণত সোমাইছে, মাছত সোমাইছে, আমাৰ আমি যিবিলাক টিউবৱেলৰ পানী খাওঁ বা বিনা ফিল্টাৰত যিবিলাক আমি পানী খাওঁ পানীত সোমাই গৈছে। লাহে লাহে আমাৰ শৰীৰতো এই বস্তুৰ জৰিয়তে আমি আমাৰ শৰীৰতো আমাৰ স্বাস্থ্যটো এইটো এটা বিসংগতি সৃষ্টি কৰি আছে। বিশেষকৈ পলিথিনে কিছুমান গেছ উৎপাদন কৰে। আমি ভাবোঁ যে পলিথিনসমূহ জ্বলাই দিলে নষ্ট হৈ যায়, কিন্তু নহয়। পলিথিনসমূহে যিবিলাক গেছ হেৰি হয় মানে নিৰ্গত কৰে, যেনে কাৰ্বন ডাই অক্সাইড, ডাইঅক্সিন, ফিউৰাইন বা অন্যান্য আৰু কিছুমান বিষাক্ত ৰাসায়নিক পদাৰ্থ বায়ুত মিহলি কৰি দিয়ে আৰু এই পদাৰ্থসমূহ মানুহৰ শৰীৰত প্ৰৱেশ কৰি কিছুমান মাৰাত্মক বেমাৰৰ সৃষ্টি কৰে, যেনে কেঞ্চাৰ, হৰ্মনজনিত সমস্যা আৰু বিশেষকৈ চবতকৈ ইম্পৰ্টেণ্ট আমাৰ বৰ্তমান যুগত যিবিলাক চলি আছে চবতকৈ ডাঙৰ

0: সমস্যা কোনেও ক'ব নোৱাৰাকে আমাৰ হাওঁফাওঁৰ কষ্ট, শ্বাস প্ৰশ্বাসত আমি কষ্ট পাওঁ, বা আমাৰ হাৰ্ট এটাক বৰ্তমান হৈ আছে, এই গোটেইখিনি এই পলিথিনৰ পৰা মানে নিৰ্গত হোৱা গেছসমূহৰ কাৰণে বা ৰাসায়নিক পদাৰ্থসমূহৰ কাৰণে। শ্ৰোতা বন্ধুসকল, আমি এই সমস্যাসমূহ মানে ডাঙৰ কৰি লৈছো কিন্তু সমাধান আছে, সমাধান নথকা নহয়। ধৰক আমি যদি প্লাষ্টিকৰ সলনি কাপোৰৰ মোনা, মৰাপাটৰ, আজিকালি বজাৰত মৰাপাটৰ মোনা পায়, বা কাগজৰ বেগ, মানে আমাৰ সচৰাচৰ গ্ৰচাৰী ষ্ট'ৰ বিলাকত আজিকালি কিছুমান দোকানত মানে কাগজৰ এটা পেকেট দিয়ে, বা আমাৰ মিঠাইৰ দোকানত আমাক কিছুমান আজিকালি কাগজৰ পেকেটত বস্তুবিলাক ভৰাই দিয়ে, সেইবিলাক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে প্লাষ্টিকবিলাক আমি লাহে লাহে পৰিহাৰ কৰিব পাৰোঁ। আৰু এই প্লাষ্টিকসমূহ যিবিলাক অলৰেডি হৈ গ'ল, এইবিলাক আমি লাহে লাহে পুনৰ চক্ৰায়ন মানে আকৌ ৰিচাইক্লিং কৰি আমি এইটো সমস্যাটো সমাধান কৰিব পাৰোঁ। যদি আমি এই আমাৰ সন্তানসকলৰ পৰা মানে নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি থৈ নাযাওঁ এই পৃথিৱীখন, পলিথিনৰ দ্বাৰা যদি আমি প্ৰদূষিত কৰি থৈ যাওঁ, তেতিয়াহ'লে আমি এটা অভিশাপত, আমি মৰি যোৱাৰ পিছত আমাৰ কিছুমান অভিশাপে পাব, আমাৰ নেক্সট জেনেৰেশ্যনে অভিশাপ দিব যে আমাক এটা প্ৰদূষণমুক্ত পৃথিৱী আমাৰ কাৰণে থৈ যোৱা নাই। গতিকে আমি সকলোৱে যদি এই বেমাৰসমূহৰ পৰা বা পলিথিনৰ যিবিলাক অপকাৰিতা আছে এইবিলাকৰ পৰা যদি আমি জানি শুনি অলপ মানে সচেতন হওঁ, তেতিয়াহ'লে মই ভাবোঁ এখন সুস্থ পৃথিৱী গঢ়াত কোনেও বাধা দিব নোৱাৰে। যোৱা পৰহি আমাৰ 5 জুন গ'ল এনভাইৰমেণ্টেল ডে, গতিকে আমি সকলোৱে গছ ৰুইছোঁ। মই ভাবোঁ এই গছ ৰোৱাতকৈ যদি আমি পলিথিনৰ ব্যৱহাৰখিনি আমি অলপ কমাওঁ, তেতিয়াহ'লে তাতকৈ বেছি উপকাৰহে হ'ব। কাৰণ যিখিনি গছ আছে সেইখিনিক আমি সংৰক্ষণ কৰাটো জৰুৰী। সেই গছখিনি আমি সংৰক্ষণ নকৰি আমি পলিথিন এনেকৈ ব্যৱহাৰ কৰিছোঁ, প্লাষ্টিকবিলাক এনেকৈ ব্যৱহাৰ কৰিছোঁ, যিবিলাক নেকি আমাৰ বৰ্তমান হৈ থকা গছবিলাকো আমাৰ নষ্ট হৈ গৈ আছে। গতিকে মই ভাবোঁ যে আমি পলিথিনৰ ব্যৱহাৰটো কমাই কাগজ বা কাপোৰৰ মোনা বা মৰাপাটৰ বেগ, একচুৱেলি ক'ব গ'লে মৰাপাটৰ যিবিলাক বেগ হয় ধুনীয়া হয়, খুব ধুনীয়া, দেখাত ধুনীয়া হয়, ষ্টাইলিছ হয়, গতিকে আমি সেইবিলাক ব্যৱহাৰ কৰিলেও আমি আমাৰ পৃথিৱীখনক পলিথিনমুক্ত কৰিব পাৰিম।
1: পলিথিনৰ অপকাৰিতাৰ সন্দৰ্ভত সেয়া আছিল ৰূপহী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মহম্মদ জাকাৰিয়া। ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কিৰণ বেদী, 1972 চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালতেই 2007 চনত তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে। তেওঁ ভাৰতীয় দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক আপ কি কাছেহেৰীৰ আধ ধৰোতা তথা বিচাৰক আছিল। কিৰণ বেদীৰ জন্ম হয় 1949 চনত পাঞ্জাবৰ অমৃতসৰত। তেওঁ ছাত্ৰী অৱস্থাতে NCCত যোগদান কৰিছিল। টেনিছ খেলি ভাল পোৱা কিৰণ বেদীয়ে একেৰাহে জুনিয়ৰ নেশ্যনেল লন টেনিছ চেম্পিয়নশ্বিপ, এছিয়ান লন টেনিছ চেম্পিয়নশ্বিপ আৰু অল ইণ্ডিয়া ইণ্টাৰ ষ্টেট ওমেন্ছ লন টেনিছ চেম্পিয়নশ্বিপত বিজয়ী হ'বলৈ সক্ষম হৈছিল। 1978 চনত অমৃতসৰৰ গভৰ্ণমেণ্ট কলেজ ফৰ ওমেনৰ পৰা ইংৰাজী বিষয়ত স্নাতক হৈ তেওঁ 1970 চনত চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে। 1988 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক উপাধি লাভ কৰে। তেওঁ 1999 চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি দিল্লীৰ পৰা সমাজ বিজ্ঞান বিষয়ত PhD ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল নিচাসক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ঘৰুৱা অশান্তি। তেওঁ কিছুদিন অমৃতসৰৰ খালছা কলেজ ফৰ ওমেনত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে 1972 চনত তেওঁ যোগদান কৰে। কিৰণ বেদীয়ে 17 জন আৰক্ষী বিষয়া লগ লাগি 1987 চনত নৱজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে। সংস্থাটোৱে ড্ৰাগছ আসক্ত লোকসকলক আসক্তিৰ পৰা মুক্ত কৰি তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল। 1994 চনত কিৰণ বেদীয়ে ইণ্ডিয়া ভিজন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটোৱে গ্ৰাম্য আৰু সামাজিক উন্নতিৰ হকে কাম কৰিছিল। কিৰণ বেদীয়ে সমাজ সেৱাৰ বাবে লাভ কৰিছে ভাৰতীয় মানৱতা বিকাশ পুৰস্কাৰ, মোষ্ট এডমায়াৰ্ড ইণ্ডিয়ান ফিমেল আইকন 2021, অৰুণ ক্ৰান্তি পুৰস্কাৰ 2010, দ্য 9th এনুৱেল একাডেমী এৱাৰ্ড ইত্যাদি। তেওঁৰ জীৱনৰ ওপৰত আধাৰিত দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল পাৰমেশ ডংগোৱালে লিখা আই ডেয়াৰ কিৰণ বেদী আৰু মীনাক্ষী ছাক্সেনাই লিখা কিৰণ বেদী দ্য কাইণ্ডলি বেটন। প্ৰিয় শ্ৰোতা, 1949 চনৰ এই ন

যোন তাৰিখে কিৰণ বেদীৰ জন্ম হৈছিল। 1981 চনৰ এই 9 জুন তাৰিখে জন্ম হৈছিল ভাৰতবৰ্ষৰ এগৰাকী চেতাৰবাদক আৰু গীতিকাৰ অনুষ্কা শংকৰৰ। উল্লেখযোগ্য, তেওঁ পণ্ডিত ৰবি শংকৰৰ জীয়ৰী আছিল। অনুষ্কা শংকৰৰ জন্ম হৈছিল লণ্ডনত আৰু তেওঁৰ শৈশৱ অতিবাহিত হৈছিল দিল্লী আৰু লণ্ডন এই দুয়োখন ঠাইত। কৈশোৰৰ কালছোৱাত অনুষ্কা শংকৰে কেলিফৰ্ণিয়াত বসবাস কৰিছিল আৰু ছান ডিয়েগো স্কুল একাডেমীত নামভৰ্তি কৰিছিল। তাৰ পাছতে মহাবিদ্যালয়ৰ শিক্ষাৰ পৰিৱৰ্তে তেওঁ সংগীতকে নিজৰ কেৰিয়াৰ হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 7 বছৰ বয়সৰ পৰাই দেউতাক ৰবি শংকৰৰ পৰা তেওঁ চেতাৰৰ শিক্ষা আৰম্ভ কৰিছিল আৰু দেউতাকৰ সৈতে অনুষ্ঠানসমূহত তানপুৰা সংগত কৰিবলৈ আৰম্ভ কৰিছিল। 1995 চনত মাত্ৰ 13 বছৰ বয়সতে তেওঁ নতুন দিল্লীত এক অনুষ্ঠানত অংশ লৈছিল। তেওঁৰ প্ৰথম এলবাম অনুষ্কা 1998 চনত মুক্তি লাভ কৰে আৰু 2000 চনত মুক্তি পায় অনুৰাগ শীৰ্ষক এলবামটি। 2003 চনত তেওঁ নিজৰ তৃতীয় এলবাম লাইভ এট কাৰ্নেগী হলৰ বাবে গ্ৰেমী বঁটাৰ বাবে তেওঁৰ ভগ্নী নোৰা জনছৰ সৈতে নিৰ্বাচিত হয়। কম বয়সতে এই সন্মান লাভ কৰা তেওঁ বিশ্বৰ প্ৰথমগৰাকী মহিলা আছিল। ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক বিৰচা মুণ্ডা। বিৰচা মুণ্ডাই ভাৰতীয় স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ছোটা নাগপুৰ মালভূমি অঞ্চলৰ অন্যতম বৃহৎ জনজাতি গোট মুণ্ডা জনগোষ্ঠীৰ সদস্য আছিল বিৰচা মুণ্ডা। 1975 চনৰ 15 নৱেম্বৰত ঝাৰখণ্ডৰ খুটি জিলাৰ উলিহাটু গাঁৱত বিৰচা মুণ্ডাৰ জন্ম হৈছিল। তেওঁ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ পিতৃ আছিল এজন জনজাতীয় কৃষক। বিৰচা মুণ্ডা মুণ্ডা জনগোষ্ঠীৰ মাজত জনপ্ৰিয় ব্যক্তি হৈ তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতাৰ আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁ ব্ৰিটিছ ঔপনিৱেশিক শাসন আৰু ইংৰাজ আৰু স্থানীয় মাটিৰ মালিকসকলে আদিবাসী জনসাধাৰণৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ আয়োজন কৰিছিল। 1995 চনত বিৰচা মুণ্ডাই এই অঞ্চলত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়ে, যিটো বিদ্ৰোহ উল গুলান নামেৰে জনাজাত আছিল। এই বিদ্ৰোহ প্ৰায় 2 বছৰ ধৰি চলিছিল। সেই সময়ত বিৰচা মুণ্ডা আৰু তেওঁৰ অনুগামীসকলে ব্ৰিটিছ বিষয়াসকলক আক্ৰমণ কৰি সা সম্পত্তি ধ্বংস কৰিছিল। কিন্তু অৱশেষত ব্ৰিটিছে বিৰচা মুণ্ডাক আটক কৰি ৰাঁচী জেলত বন্দী কৰি ৰাখে। কাৰাগাৰত থকাৰ সময়তে 1900 চনৰ 9 জুনত ৰহস্যজনক পৰিস্থিতিত বিৰচা মুণ্ডাৰ মৃত্যু হয়। তেওঁৰ স্মৃতিত প্ৰতি বছৰে 15 নৱেম্বৰত ঝাৰখণ্ডৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তত বিৰচা মুণ্ডা জয়ন্তী উদযাপন কৰা হয়। ভাৰত চৰকাৰে তেওঁৰ সন্মানত ডাক টিকটো জাৰি কৰিছে। ইয়াৰ উপৰিও ৰাঁচীৰ বিৰচা কৃষি বিশ্ববিদ্যালয় আৰু চিন্দ্ৰীৰ বিৰচা প্ৰযুক্তি প্ৰতিষ্ঠানৰ নাম তেওঁৰ নামেৰেই ৰখা হৈছে। প্ৰিয় শ্ৰোতা, এইখিনিতে খন্তেক বিৰতি লৈ শুনোৱা হওক জিতেন ডেকাৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰেষ্ঠ ইংৰাজ ঔপন্যাসিক চাৰ্লছ ডিকেন্সৰ মৃত্যু হয় 1870 চনৰ এই দিনটোতে। মাৰ্কিন কবি ৰিচাৰ্ড এবাৰহাৰ্টৰ মৃত্যু হয় 2005 চনৰ এই দিনটোতে। ভাৰতীয় জনপ্ৰিয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ মৃত্যু হয় 2011 চনৰ এই দিনটোতে। আৰু ভাৰতীয় সংগীতজ্ঞ বেহেলাবাদক আৰু সংগীত পৰিচালক ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যু হয় 2020 চনৰ এই 9 জুন তাৰিখে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনালৈ পুনৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: শ্ৰোতা ইমানপুৰে সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। এই আকাশবাণী নগাঁও এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান মূৰ্ছনা।
2: দেউতা, কলেজৰ ফিজ বৰ বেছি।
3: মাইনা,
2: মনত আছে বোনাছৰ অলপ পইচা আমি অন্য এটা একাউণ্টত ৰাখিছিলো?
3: দুবছৰ ধৰি একাউণ্টত কোনো লেনদেন কৰা হোৱা নাই, বোধহয় ইনঅপাৰেটিভ হৈ পৰিব পাৰে।
4: গতিকে এতিয়া বেংকলৈ গৈ বা ভিডিঅ' KYC-ৰে KYC আপডেট কৰাওক। একাউণ্ট হ'ব এক্টিভ, একেবাৰে ফ্ৰী। বল
2: কলৈ
4: এডমিশ্যন ল'বলৈ? একাউণ্ট হৈ গ'ল এক্টিভ।
5: RBI-এ কয়
6: জানি ৰক, সতৰ্ক হৈ ৰক।

শ্ৰোতাই গীত শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে এটি ঘোষণা দিছোঁ, শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব অহা বৃহস্পতিবাৰে অৰ্থাৎ 11 জুন তাৰিখে বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। গতিকে শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ সেই সময়ত আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈ দিছোঁ, 9435053214। শ্ৰোতাসকলে মন কৰিব, অহা বৃহস্পতিবাৰে অৰ্থাৎ 11 জুন তাৰিখে বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত।

লাভ ষ্টৰী বুল ছবিত সেয়া আছিলে অমিত কুমাৰ। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক হাৰ্টলেছ বুল ছবিৰ এটি গীত, শিল্পী অৰিজিৎ সিং।

শ্ৰোতাসকলে ইমানপুৰে মূৰ্ছনা অনুষ্ঠানটি শুনিলে। এই আকাশবাণী নগাঁও, এতিয়া 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা আৰু 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি, ক্ৰমে দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা

আৰু এফএম বেণ্ডৰ 101.6 MHz। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

এটি টোপাল শৰতৰ বৰাগিমে ঘৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে এয়া তৰালী শৰ্মাৰ কণ্ঠৰ গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

0: তৰালি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নৱকান্ত বৰুৱা, প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জয়ন্ত শৰ্মা, গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: জয়ন্ত শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল নগেন বৰাৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
2: 7042562907।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
2: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: গীতিমালিকে অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পূৰবী গগৈ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা দিনেশ বৈশ্যৰ।

0: পূৰবী গগৈ কণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল দিনেশ বৈশ্য।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ পুতনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে পুতনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী পংকজ দত্ত, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পংকজ দত্তৰ কণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনাবলৈ লৈছো তৃষা শইকীয়াৰ কণ্ঠৰীতি গীত, গীতৰ ৰচনা অৰুণিমা ভৰালীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: তৃষা শইকীয়াৰ কণ্ঠত অৰুণিমা ভৰালী ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ইয়াত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে অনুৰোধ কৰিবৰ বাবে ফোন নম্বৰ দুটি কৈছোঁ, 9435405223 আৰু 03612662325।

গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক মুকলি কৰা হ'ব ব্লু ভেলি ক্লাষ্টাৰ ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত আজি পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ জিআইটেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়া বিতং বাতৰি। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলি ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব MCB জৰ্জ, ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতত থকা বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ, ইউৰোপীয় দেশ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মুকলি হ'বলগীয়া ব্লু ভেলি ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰত অগ্ৰগতি, উৎপাদনৰ ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থসামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ বাবে কালি সন্ধিয়া ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা পাঁচ বছৰত 200 বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI-TECH লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়ে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক

ফাষ্টট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচি, বিলাতী আৰু পিয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক। 1958 চনৰ 17 জানুৱাৰীত নলবাৰীৰ হাতীকুছিত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে নৱজাগৰণৰ সূচনা কৰে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বহল পৰিসৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। মুম্বাইৰ জে জে কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলা অধ্যয়ন কৰাৰ লগতে তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পুতলা নাচৰ প্ৰশিক্ষণ লয়। ৰাজ্যৰ নাটক, চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সুবাদত তেওঁ 2001ৰ পৰা 2003 চনলৈকে গণৰাজ্য দিৱসত দিল্লীত অসমৰ প্ৰতীকপট নিৰ্মাণত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ কলাৰত্ন সন্মান লাভ কৰা নুৰুদ্দিন আহমেদে 2025 চনত গুৰুজী আদ্যশৰ্মা বঁটা লাভ কৰে। তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণতো অৱদান আগবঢ়ায়। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চসজ্জাৰ বাবে বিশেষভাৱে পৰিচিত নুৰুদ্দিন আহমেদে সমুদ্ৰ মন্থন, টাইটানিক, ডাইনছৰ, ছুনামি আদি নাটৰ কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। 100খনতকৈও অধিক ছবিত কলা নিৰ্দেশক হিচাপে দায়িত্ব পালন কৰা নুৰুদ্দিন আহমেদৰ অধীনত বহু শিক্ষাৰ্থীয়ে ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহণ কৰি আছে। এইগৰাকী প্ৰতিষ্ঠিতযশা শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ বাবে ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰীৰ কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল NSSPৰ জৰিয়তে আবেদনৰ আহ্বান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। ইয়াৰে ভিতৰত 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী, অন্যান্য পিছপৰা শ্ৰেণীৰ 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী আৰু এই একেই শ্ৰেণীৰ অন্তৰ্ভুক্ত শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী প্ৰদান কৰা হ'ব। আবেদনকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা অনুসূচিত জাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব।

0: বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক 26 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে 40টা বলত 56 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মান্ধানাই 39 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰেয়াংকা পাটিলে 4টা আৰু ৰাধা যাদৱে 3টা উইকেট দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় নতুন মন্ত্রীসভার দপ্তর বিতরণক লৈ কালি করা ঘোষণা, শিল্পী জুবিন গার্গর মৃত্যুগোচরের বিচার প্রক্রিয়ার আরম্ভণি, রাজ্য জাপানিজ এনকেফেলাইটিসর প্রাদুর্ভাব, মীন নিগমর নিযুক্তি কেলেঙ্কারিক লৈ CID তৎপরতা আদিকে ধরে কেবাটাও বাতরি আজি কাকতসমূহে প্রথম পৃষ্ঠাত প্রকাশ করেছে। ইয়াৰে মন্ত্রীসভা সম্প্রসারণের বাতৰিটো প্রায়কেইখন কাকতেই আজি প্রাধান্য দিছে। বাতৰিটো আমাৰ অসম কাকতে গৃহ, লোকনির্মাণ, শক্তি আর জনসংযোগ বিভাগ নিজৰ লগত ৰাখি নিজা সমীকৰণেৰে 12 মন্ত্ৰীক 36টা দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰীৰ, আৰু অসমীয়া খবৰ কাকতে গৃহ, লোকনির্মাণ, শক্তি আৰু জনসংযোগ সহ বিতৰণ নকৰা দপ্তৰৰ দায়িত্বত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা 16 মন্ত্ৰীৰ কান্ধত একাধিক বিভাগৰ দায়িত্ব শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আসাম ট্রিবিউন কাকতের বাতরিটির শিরোনাম পোর্টফোলিওস এলোকেটেড টু 12 নিউলি ইন্ডাক্টেড মিনিষ্টার্স। কেইবাটাও গুরুত্বপূর্ণ কার্যসূচীর অসমত উপস্থিত হওয়া ইউরোপীয় সংঘর প্রতিনিধি দলের ভ্রমণ সন্দর্ভত এটা বাতরি নিয়মীয় বার্তা কাকতে, জাগিরোডর টাটা সেমিকন্ডাক্টর প্রকল্প পরিদর্শন ইউরোপিয়ান ইউনিয়নের প্রতিনিধির আজি মুকলি ব্লু ভেলি ক্লাস্টার শিরোনামে প্রকাশ করেছে। একটা বাতরির দ্য সেন্টিনেল কাকতের শীর্ষক ইউ টিম ভিজিটস সেমিকন্ডাক্টর প্লান্ট হেজ ফার্স্ট হ্যান্ড ইনসাইটস। গ্রীষ্মৰ আগমনৰ লগে লগে বাহকজনিত ৰোগে লোৱা ভয়ংকৰ ৰূপ আৰু ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংহাৰক লৈ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মীন নিগমৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত এটা বাতৰি দৈনিক জনভূমি কাকতে, মীন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সমন জাৰি, বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CID মৰিগাঁৱত চাঞ্চল্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমবাসীক গৌৰৱান্বিত কৰি বীৰজোৱান মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক কালি ৰাষ্ট্ৰপতি ভৱনৰ শৌৰ্য চক্ৰৰে সন্মানিত কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফাষ্টট্ৰেক আদালতত কালি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ এটা বাতৰি দৈনিক অসম কাকতত আজি শীৰ্ষক, ফাষ্টট্ৰেক আদালতত জুবিন হত্যাৰ বিচাৰ আৰম্ভ, 4জনৰ সাক্ষ্যদান। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো, 4 অভিযুক্তৰ জামিন আবেদন নাকচ, সাক্ষীৰ উপস্থিতিত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰম্ভ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, GITEC লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰূপত আজি যাওঁ আহক বজালী জিলালৈ। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁৰ জিলাখনৰ ৰেহৰূপ লওঁ আহক। ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা আৰু পৰিৱেশৰ ভাৰসাম্যহীনতা আজি বিশ্বৰ অন্যতম চিন্তাৰ বিষয় হৈ পৰিছে। এই সংকটৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই 5 জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। পৃথিৱীক অধিক সেউজীয়া, স্বচ্ছ আৰু বসবাসৰ উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন দেশত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱস বজালী জিলাৰো বিভিন্ন প্ৰান্তত পালন কৰা হয়। এই বিষয়ে বিতং তথ্যৰ সৈতে এয়া কল্যাণ কলিতা।
2: 1972 চনৰ 5 জুনৰ পৰা 16 জুনলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনত পৰিৱেশ সংৰক্ষণ আৰু মানৱ পৰিৱেশৰ আন্তঃসম্পৰ্কৰ গুৰুত্ব উপলব্ধি কৰি বিশ্ব পৰিৱেশ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি 1973 চনত অনলি ওৱান আৰ্থ শীৰ্ষক বিষয়বস্তুৰে প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তেতিয়াৰ পৰাই প্ৰতি বছৰে একো একোটা বিষয়বস্তুলৈ এই দিৱস বিশ্বজুৰি পৰিৱেশ সজাগতা বৃদ্ধি আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী আন্দোলন হিচাপে পৰিগণিত হৈ আহিছে। এইবেলিও যোৱা 5 জুনত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালী জিলাতো ব্যাপক গছপুলি ৰোপণ, বিতৰণ আৰু পৰিৱেশ সজাগতা সভাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ লগতে স্বেচ্ছাসেৱী সংস্থাসমূহেও বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বঙাইগাঁও সামাজিক বননীকৰণ, বন সংমণ্ডল তথা বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ উদ্যোগত এজোপা গছপুলি মাৰ বাবে শীৰ্ষক কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
1: বজালী জিলা অধিবিদ্যা পৰিষদ, লিড কলেজ বজালী আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৰপেটা আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত যোৱা 29 মে'ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ অভিযান 100% আৰু আৰোহণ কাৰ্যসূচীৰ ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা সম্পৰ্কত এখন শৈক্ষিক সভা অনুষ্ঠিত হয়। আহকচোন এই বিষয়ে আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা কিছু কথা জানো।
2: বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন মুখ্য অতিথিৰূপে শৈক্ষিক ক্ষেত্ৰখনৰ তথা মানৱ সম্পদ বিকাশৰ ওপৰত বক্তৃতা প্ৰদান কৰে বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত তোহাহিৰ আলমে। সভাত নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মানৱ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে শিক্ষানুষ্ঠান এখনৰ পৰা নিৰ্ধাৰিত পৰীক্ষাত শিক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হোৱাটো আজিৰ দিনত অতি প্ৰয়োজনীয়। কিন্তু পৰীক্ষা কেন্দ্ৰবোৰত পৰীক্ষা পৰিচালনা যদি নীতিগতভাৱে পৰিচালনাৰ ফালৰ পৰা ফালৰি কাটি অনিয়ম অনীতিৰ নিয়মত শিক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হোৱা বা ভাল ফল প্ৰদৰ্শন হোৱাটো কিন্তু শিক্ষাৰ বিকাশৰ তথা শিক্ষাৰ্থীৰ বিকাশৰ পৰিপন্থীহে হয়। তেওঁ কয় যে শিক্ষাৰ্থীৰ গভীৰ অধ্যয়ন, শিক্ষক অভিভাৱক সমাজৰ শৈক্ষিক দায়বদ্ধতাৰ বিনিময়ত আৰু নীতিগত পৰীক্ষা পৰিচালনাৰ বিনিময়ত শিক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফল উন্নত হ'ব লাগিব আৰু মানৱ সম্পদেৰে পৰিপূৰ্ণ বিকশিত সমাজ প্ৰতিষ্ঠা হ'ব লাগিব।
1: প্ৰাথমিক পৰ্যায়তে বিদ্যাৰ্থীসকলৰ মাজত পৰিৱেশ সজাগতা আৰু সাহিত্য চৰ্চাৰ বাবে প্ৰেৰণা প্ৰদান কৰাৰ উদ্দেশ্যে বজালী জিলাৰ প্ৰাথমিক শিক্ষা বিভাগে এইবেলি এক বিশেষ পদক্ষেপ হাতত লয়। শিক্ষাৰ্থীসকলৰ নিজৰ সৃষ্টিশীলতা, সাহিত্য প্ৰতিভা, চিত্ৰাংকন দক্ষতা আৰু পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় চিন্তা চৰ্চাৰ প্ৰকাশৰ বাবে জিলাখনৰ প্ৰাদেশীকৃত বিদ্যালয়সমূহত একোখনকৈ হাতে লিখা আলোচনী উন্মোচন কৰা হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
2: আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, এই চিৰসেউজ বাণীক সাৰোগত কৰি বজালী জিলাৰ প্ৰাথমিক শিক্ষা বিভাগে বিশ্বত ভয়াৱহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক সজাগ কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। এইবেলি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক্ষণত বিভাগটোৱে বজালী জিলাৰ সকলো প্ৰাদেশীকৃত বিদ্যালয়ত একোখনকৈ হাতে লিখা আলোচনী উন্মোচনৰ দিহা কৰে। বিদ্যালয়ৰ শিক্ষক শিক্ষকসকলৰ সহযোগত শিক্ষাৰ্থীসকলে আটোম টোকাৰিকৈ প্ৰস্তুত কৰা এই হাতে লিখা আলোচনীসমূহ যোৱা 5 জুনত শিক্ষানুষ্ঠানসমূহৰ প্ৰাতকালীন প্ৰাৰ্থনা সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই বিশেষ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ত মুখ্য অতিথি আৰু উন্মোচক হিচাপে উপস্থিত থাকে ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা, বজালী জিলা উন্নয়ন আয়ুক্ত অনুপম ডেকা, জিলাখনৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকল তথা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ লগতে বিশিষ্ট শিক্ষকসকল আৰু অভিভাৱক তথা সমাজৰ গণ্যমান্য ব্যক্তিসকল।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকে বজালী জিলাৰ ৰেহৰূপ শুনিলে। আমালৈ লিখি পঠালে বজালী জিলাৰ আমাৰ সংবাদদাতা কল্যাণ কলিতাই। কাইলৈ পুৱা এই একেটা সময়তে নতুন এখন জিলাৰ ৰেহৰূপৰ সৈতে আকৌ আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ।

0: এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ আপুনি বিচৰা গীত।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছোঁ।
2: হেল্ল',
3: আপুনি কোনে কৈছিল আৰু আপোনাৰ নামটো কওকচোন।
2: মই বিজু কলিতাই কৈছোঁ।
3: হয়, ক'ৰ পৰা কৈছিলে আপুনি?
2: আমি ডিব্ৰুগড়ৰ পৰা কৈছোঁ। মই
3: ডিব্ৰুগড়ৰ পৰা কৈছে। আজি কি গীত শুনিব আপুনি?
2: আজি তৰালি শৰ্মাৰ আহিবা বুলি যে এটা গীত আছে, সেই গীতটো মোৰ খুব ভাল লাগে। অকণমান বজাই শুনালে ভাল লাগিব।
3: হয়, অকণ গুণগুণাই দিব নেকি?
2: আহিবা তুমি দুপৰ নিশাই, যেতিয়া পৃথিৱী শুব। এইটো
3: এই গীতটি শুনিব নহয় জানো? বাৰু, আপুনি আপোনাৰ পৰিয়ালটোৰ বিষয়ে অকণমান কওকচোন।
2: মোৰ দুজনী ছোৱালী আৰু মই।
3: হয়, কিমান ডাঙৰ আছে ল'ৰা ছোৱালী?
2: আমাৰ ছোৱালী ডাঙৰজনী মেট্ৰিক দিব আৰু সৰুজনীয়ে ক্লাছ এইটত।
3: ক্লাছ এইটত, হয়। কিবা চখ আছে নেকি মানে আপোনাৰ হবি?
2: সামাজিক কামবোৰ কৰি ভাল পাওঁ, যেনেকৈ যিকোনো কাম আৰু সামাজিক।
3: হয় হয়,
2: ধৰি লওক কোনোবা মিটিং হ'লে বা তেনেকুৱা ক'ৰবাত কবিতা আবৃত্তি হ'লে।
3: হয়, অনুৰোধৰ গীতটি বজাইছোঁ, শুনক।

0: হেল্ল'
1: হেল্ল' এইটো নগাঁও আকাশবাণী গুৱাহাটী হয়নে?
0: আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত হয়। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছেনো?
1: মই কঠীয়াতলীৰ পৰা কৈছোঁ।
0: কঠীয়াতলীৰ পৰা কৈছে,
1: হয় হয়।
0: আপোনাৰ নামটো কওকচোন।
1: মোৰ নামটো আপোনাৰ মহাদেৱ শৰ্মা।
0: হয়, আজি কি গীত শুনিবনো বাৰু?
1: আজি ল'ৰা বুঢ়া কাক কয় ডালি নিলো বুজে তাক, এই গানটো শুনাই দিবচোন।
0: এই গীতটো শুনিব বাৰু, ঠিক আছে, শুনাই দিম বাৰু।
1: আপোনাৰ ভালনে?
0: হয়, আমাৰ ভালেই বাৰু, আপোনালোকৰ ভালেই চাগে?
1: ভালেই দিয়ক।
0: হয়, আপুনি কি কৰেনো ডাঙৰীয়া?
1: মই আপোনাৰ এখন কাৰেণ্টৰ দোকান আছে,
0: হয়,
1: কঠীয়াতলিতে মাজমজিয়াতে আছে, আপোনাৰ শৰ্মা ইলেক্ট্ৰিকেল।
0: হয়, মানে কঠীয়াতলি চাৰিআলিতে আছে?
1: হয়,
0: ঠিক আছে। আপোনাৰ ব্যৱসায় ঠিকে চলি আছে চাগে?
1: ব্যৱসায় ঠিকে চলি আছে আৰু।
0: বাৰু, অনুৰোধৰ গীতটি বজাইছো, শুনক।

0: হেল্ল'
1: এফ এম হয়নে?
0: হয়, আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে বাৰু?
1: মই দীঘলদৈ মিলনপুৰৰ পৰা কৈছো, মোৰ নাম থানুৱাল নাথ।
0: হয়,
1: গীত কাটি শুনিবলৈ ইচ্ছা কৰিছো।
0: হয়, কি গীত শুনিবনো?
1: উপগ্ৰহ ফুলছবি চিনাকি চিনাকি কোনাই আহিবলৈ আহে,
0: এই গীতটো শুনিব নহয় জানো?
1: হয়
0: বাৰু, শুনাই দিম বাৰু গীতটি। আপুনি ক'ৰ পৰা কোৱা বুলি ক'লে?
1: পূব দীঘলদৈ মিলনপুৰৰ পৰা কৈছো।
0: দীঘলদৈৰ পৰা কৈছে নহয় জানো?
1: হয়, আগতে আজি দুবছৰমানৰ আগতে কৰিছিলো, তাৰপিছতে এই বেমাৰ এটা হ'ল। বেমাৰটো হোৱাৰ পৰা ধৰক আপোনাৰ ইমান হেৰি কৰিব নোৱাৰা হ'লো।
0: নিয়মীয়াকৈ ফোন কৰি থাকিব।
1: হয়,
0: অনুৰোধৰ গীতটি বজাইছো, শুনক।
1: অ।

0: হেল্ল'
1: অ হেল্ল' ছাৰ নমস্কাৰ
0: নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে
1: আমি ডিমাছৰ পৰা কৈছো গাঁৱৰ জাংগুৰা জি পি হয় মই
0: হয় আপুনি আগতেও ফোন কৰিছে আমালৈ
1: হয় কৰিছে ছাৰ এই পাঁচ মাহ আগত ঘূৰিছিলে
0: হয় আপোনাৰ অনুৰোধৰ গীতটি আপুনি শুনা পালেনে
1: শুনিছো ছাৰ শুনিছো
0: হয় আজি কি গীত শুনিব
1: আজি মই শুনিম মানে এই আৱাজটো অমিত কুমাৰ আৰু লতা মঙ্গেশকৰ এইটো হেৰি লাভ ষ্টৰী গানা শুনিব বিচাৰিছো ছাৰ
0: লাভ ষ্টৰী বোলছবিখনৰ কোনটো গীত শুনিব
1: হয় ছাৰ এই যাহি সেইটো গানা শুনিব বিচাৰিছো ছাৰ
0: হয় শুনাই দিম বাৰু গীতটি হয় ডিমা হাছাউত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰটো আপুনি কেনেকৈ শুনে
1: একদম ভাল শুনে মই একদম ক্লিয়াৰ শুনি পোৱা পাইছো ছাৰ
0: হয় আমাৰ কেন্দ্ৰ
1: আপোনাৰ কেন্দ্ৰ বহুত ভালদৰে শুনাই দিয়ে মই ডিমা হাছাউত বহুত ভালদৰে শুনাই দিয়ে গতিকে মই একদম বাৰে বাৰে শুনো মই একদম আজি নহয় মই একদম মানে আপোনাৰ ৰেডিঅ' শুনাটো মোৰ 72ৰ পৰা আজিলৈকে শুনি আছো ছাৰ
0: হয় আমাৰ অনুষ্ঠানসমূহ শুনি থাকে বুলি জানি ভাল লাগিল অনুৰোধৰ গীতটি বজাইছো শুনক
1: ঠিক আছে ছাৰ নমস্কাৰ থেংক ইউ ছাৰ

0: হেল্ল'
1: হেলো, এই নগাঁও চেণ্টাৰ হয়নে?
0: হয়, এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত?
1: হয়, মই গীত এটা শুনিম বুলি আপোনাক ফোন কৰিছিলোঁ।
0: হয়, আপোনাক গীতটো শুনাম বাৰু। আপোনাৰ নামটো কওকচোন আৰু ক'ৰ পৰা কৈছে?
1: মই কপাহেৰা বামুণবুৰিৰ পৰা কৈছোঁ।
0: হয়, আপোনাৰ নামটো?
1: মোৰ নাম কুশল চন্দ্ৰ ডেকা। হয়,
0: আজি কি গীত শুনিবনো?
1: মই আজলি নৱ গান এটা শুনি, যিকোনো গান এটা,
0: আজলি নৱ চিনেমাখনৰ যিকোনো এটা গান শুনিব নহয় জানো?
1: গান এটা, ভাল গান এটা শুনাই দিব।
0: ঠিক আছে, শুনাই দিম বাৰু। আপুনি কি কৰে নো?
1: মই দোকান আছে বাটতে, গেলামালৰ মিস্ত্ৰী কাঠৰ।
0: হয়,
1: কাম কৰি আছো, ফাৰ্নিচাৰ কাম আৰু।
0: হয়।

0: নিচিনা কাম চলি আছে।
1: হয়,
0: মই কিন্তু ৰেডিঅ' অতীতৰ পৰাই শুনো দেই।
1: হয়, ৰেডিঅ' শুনি ভাল পাই বুলি জানি ভাল লাগিল বাৰু।
0: হয়, মই এতিয়া বিবিধ ভাৰতী অনুষ্ঠান গান শুনিয়ে আছো, ৰাতিপুৱাৰ পৰা চলে কামৰ দোকান আছো যে।
1: আমাৰ কেন্দ্ৰৰ অনুষ্ঠানবোৰ শুনেনে?
0: শুনো, মই ৰাতিপুৱা উপাসনৰ পৰা
1: হয়
0: অনুৰোধৰ
1: গীতটি বজাওঁ তেন্তে।
0: হয়।

0: मजा तो पा।
1: হেল্ল'
2: হেল্ল'
1: হয়, এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: মই কঠীয়াতলীৰ পৰা কৈছো, পদুমি দেৱীয়ে কৈছো।
1: হয়, কঠীয়াতলীৰ খবৰ অকণমান কওকচোন।
2: কঠীয়াতলীৰ খবৰ বৰ্তমান ভালে, এতিয়া ঠিক গৰম পৰিছে, বহুত
1: গৰম পৰিছে। নহয়, খেতি বাতি কৰে নে অন্য কিবা বেলেগো কৰে?
2: মইতো খেতি বাতি কৰিব নোৱাৰো, মই ব্লাইণ্ড হওঁ, কিন্তু মোৰ হাজবেণ্ডে খেতি বাতিয়ে কৰে, মোৰ স্বামীয়ে।
1: হয় হয়,
2: এতিয়া ধান পেলালো,
1: পথাৰত পানী আছে জানো?
2: পথাৰত পানী লাগতিয়ালখিনি আমাৰ এইপিনে জুৰি আছে নহয় ওচৰত, সেইখিনি পাইছো মানে।
1: হয়, কঠীয়াখিনি হ'লে আপোনালোকে ৰুব পৰা অৱস্থা হ'বগৈ।
2: হয়, তেতিয়ালৈকে পানীও হ'ব, নহ'লে এইপিনে জুৰি আছে নহয়, যিখিনিত আমাৰ ধৰক সঁচা কথাই কওঁ, নিজৰ মাটি নাই, আনৰ চুক্তি কৰোঁহে।
1: হয়,
2: সেই যাৰ মাটি মানে তেখেতলোকৰ সেইখিনি জুৰি মানে লগতে বৌ ধান কৰিলেও কৰিব পাৰি, শালি ধান কৰিলেও কৰিব পাৰি, মানে একো ধৰণৰ অসুবিধা নাই আৰু তেনেকুৱা।
1: হয়, বছৰ

0: কিমান ধান পায়?
1: বছৰটোত চুক্তি দি কৰি খুতৰা চিমুন কিবা এটা পাওঁ,
0: মানে বছৰটো ঘৰৰ চাউলে খায় আৰু নহয়?
1: ফুলতে পৰি পখিলাজনী ফুলৰ মৌচু শিকাই নাচি নাচি, এনেকে যে গাই গানটো।
0: ৰবচোন, গানটো কোনে গাইছে বাৰু কওকচোন অকণমান।
1: খগেন মহন্ত আৰু হৰ্ষদা মহন্তই।
0: আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কি কি শুনি আপুনি ভাল পায়?
1: মই ভাল পোৱাৰ ভিতৰত এক নম্বৰতে জ্ঞানবৰ্ধক অনুষ্ঠান হল সুপ্ৰভাত।
0: হয়,
1: মোৰ মানে প্ৰিয় অনুষ্ঠানৰ কথা কৈছো আৰু।
0: হয়,
1: দ্বিতীয়তে নাট্য অনুষ্ঠান, তৃতীয়তে উপাসনা, চতুৰ্থতে বাদ বাকী গোটেইখিনি। এতিয়া আকৌ নতুন অনুষ্ঠান এভাগ দিছে নহয়, বৰ ভাল লাগে। আমি সময়টো অকণ বঢ়াব পাৰিলে ভাল লাগে। যিটো নাট্য অনুষ্ঠান এতিয়া ডবলকে দিছে ভাল পাইছো, নহলেতো বিবিধ ভাৰতীয় আমাৰ আধাখিনি জেগা লৈ থাকে নহয় জানো।
0: অনুৰোধৰ গীতটি বজাওঁ তেন্তে।
1: হয়,
0: শুনক।

0: হেল্ল', এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত?
1: হয় হয়, মই মধ্যটোপা কিছুপা কৈছোঁ, দীপালী কোঁৱৰে।
0: হয়, আজি কি গীত শুনিবনো?
1: মই এটি জুবিনৰ মানে গান এটা শুনিম, শীতৰে সেমেকা ৰাতি তুমি মোৰ জোন, এইটো গানটো
0: শুনাম বাৰু। আপোনাৰ গৰু ছাগলী কিবা আছেনে?
1: আমাৰ গৃহত মানে ধৰি লওক মই অকলশৰীয়া ল'ৰা এটা আৰু মই আছো, মই খেতিয়ে কৰোঁ।
0: আপুনি ধৰ্মীয় অনুষ্ঠানত ভাগ লয় চাগৈ নহয় জানো? এফাকে গাই দিয়কচোন।
1: মই বৰগীত মানে
0: বৰগীত এফাকি কওক তেনেহ'লে শ্ৰোতাসকলৰ বাবে।
1: হয় হয়।

0: শ্ৰোতাসকলে ইমান পৰে আপুনি বিচৰা গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ এখনি নাট নিমাতী কইনা।
1: অনুষ্ঠানত নিবেদন কৰা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতিনাট নিমাতী কইনা।

0: সখীতি সুন্দৰ, তুমি জানো ৰূপ সুৰ মুগুধা কল্পনা কমলজা মাথুৱেতি নিৰ্বাক প্ৰতিমা, স্বৰ ভাষা শব্দ কণ্ঠৰ সযতনে ৰাখিছা লুকাই, তুষিবলে সুৰ ভোলা কোনোপাতি ৰূপ কোঁৱৰ, কোন সীতে কোন সীতে? ধ্যানে জ্ঞানে আপোনাৰ মনে কাৰ সতে কথা পাতা, মাতা উনিমাতি মাতা উনিমাতি মাতা? কোনোবা সুখৰ ঠাই বিতুপন পুৰি এৰি তুমি আহিলা বিচাৰি, হেৰুৱা বুকুৰ ধন ৰূপ কোঁৱৰ, অচিনাকি পৃথিৱীত চিনাকি সুন্দৰ নাই দেখি, বেজাৰতে ভাষা নাই নীৰৱ কণ্ঠৰ, এবাৰ এবাৰ মাথো জোৰাই জীৱন কণ্ঠ কুঞ্জত কৰি মুখৰিত, সুৰৰ ধেমালি পাতা মাতা অনিমাতি মাতা।
1: মাতা মোৰ নিমাতি সখী, আছা নেকি নামাতি নুবুলি মানুহৰ ভাষাবোৰ কৰ্কশ বুলি, দিওঁ যদি ৰচি এক ভাষা অভিনৱ বাচি বাচি সংগীতৰ সৰল লহৰী, মাতিবানে মাতিবানে সখী?
2: জনমৰে পৰা সখী নামাতি থাকিলা উকলিল সোতৰ বৰহ, মাতিবা সখীটি পালে কাৰনো পৰহ, জাগিছে বসন্ত হোৱা তোমাৰ ৰূপত জীৱনৰ শতদল উঠিছে বিকশি, প্ৰাণৰো প্ৰাণত বাৰু উঠা নাই নেহৰসী, যৌৱনৰ ৰঙা ফুলকলি পাহিৰে সাৱতি লৈ বাসনা উৰ্বশী।
0: কামৰূপ প্ৰদেশৰ আহিছে এজন উজা বেজ, জাৰি ফুকি মন্ত্ৰ মাতি উলিয়াই দিবলৈ নিমাতিৰ মাত।
3: বৰ ভাল কথা, আনাগৈ বাট দেখুৱাই।
0: বাৰু তেন্তে।
4: আইদেউসকলক সেৱা কৰো মই, নানা মন্ত্ৰ গুণে উলিয়াব খোজো মাত নিমাতি কন্যাৰ, কিবা বোলে আইদেউ হবে?
0: ওজা বেজদেউ, গীত মাত গাই ইনাই বিনাই নোৱাৰিলো উলিয়াব নিমাতিৰ মাত, মন্ত্ৰ বলে কৰক উপায়।
4: কোনো কথা নাই, কোনো কথা নাই। সখী হব, নানা ৰাজ ফুলনিৰ দিব্য গন্ধ ফুলেৰে শিলোৱা এই সোণৰ কাঠিৰেই জাৰি যাম ৰাষ্ট্ৰ নয়াক, মাতিম মন্ত্ৰ কণ্ঠবোধনৰ বাবে, দেৱতা গন্ধৰ্ব মানুহৰ যক্ষ ৰক্ষ কিন্নৰৰ দানৱ আৰু অসুৰৰ বাৰীয়ে বাৰীয়ে ফুলা, তাৰে সতে মিহলাই পৃথিৱীৰ সকলো বনৰ ফুল মই আনিছো গোটাই, বৰ্ণ গন্ধ মন্ত্ৰৰ প্ৰভাৱে নিমাতিৰ মাত দিব লাগে উলিয়াই। পিছে অসম্পূৰ্ণ হ'ল মোৰ সঞ্চয়ন, নাপালো যে এটি ফুল গোটেই পৃথিৱী কৰি তেনেই ভ্ৰমণ।
1: কিনো অদ্ভুত সেই ফুল, কি নাম সেই ফুলৰ?
4: সি ফুলৰ নাম হ'ল সাধনা কমল, নিদানত পঢ়িছোহে কথা সি ফুলৰ, দেখা নাই আজিলৈকে তাক, যদি দেই পদুম বনত ফুলে হেনো সেই ফুল, হোৱা হ'লে সেই ফুল নিঃসন্দেহে ফুলিল।

0: হেতেনছৰ উপচাই নিমাতি কণ্ঠৰ ইকুল সিকুল, তথাপিও একো কথা নাই, এই পোৱা ফুলেৰেই জাৰি চাওঁ, নহ'লেনো কি বা উপায়? ওম কিৰিং কিৰিং কিৰিং কিৰিং
1: ওজা বেষ্টেও মিছা হল জৰা ফুকা মন্ত্ৰ পাঠ কৰা, নিমাতিয়ে আমনিহে পায়, আপোনাৰ মন্ত্ৰই গুণ ধৰা নাই।
0: তাকেই দেখিছো, ভাল বাৰু যাম গৈ মই, পাওঁ যদি বিচাৰি বিচাৰি সাধনা কমল আহিমতো নাই, এতিয়া মাগি।

0: নামাতি বা সখী আৰু নিমাতি সখী কণ্ঠৱতী সুন্দৰী নকৰা অমনি আজি দেখিলো দেখোন টোপনি ৰাজ্যৰ এক মায়া ছয়া বাজি কিনো নতুন তুলনা তাৰ জয় পুৰি যাব সখী শত শত আৰবীয় নিশাৰ সপোন
1: কোৱা সখী কিনো নতুন কি দেখিলা পুৱতিতে মোহন সপোন
0: মই যেন ফুলনিত ফুৰি আমন জীমনকৈ ভাবি থাকোঁতেই আন্ধাৰে পোহৰে মিলি দেখুৱালে এটি অভিনৱ অভিনয় ক'ৰবাৰ আলোক সিহাই নিদ্ৰাৰ কোঠাত আহি পোহৰ পেলাই জিলিকালে সন্মুখত ভুৱন ভুলুৱা ৰূপবান সৌন্দৰ্যৰ লোকালোক জিনি অহা সৌন্দৰ্য বিজয়ী এক নবীন জোৱান
1: তাৰ পিছে
0: অপূৰ্ব দৰ্শনবিন আছিলে হাতত তাতে আঙুলি বোলাই তুলি দিব্য টান গালে এটি গান যিগানে মুহিব পাৰে যিগানে জগাব পাৰে যিগানে তলাব পাৰে জনতাৰ প্ৰাণ গালে সেই গান
1: তাৰ পিছে
0: গানৰ আৰতি শুনি আজন্ম নিমাত এই ৰাজতনয়াৰ কণ্ঠত উঠিলে জাগি শবদ সম্ভাৰ মৌ মিঠা সংগীত সমান
1: তাৰ পিছে
0: তপ্ত সুবৰ্ণৰ সম নিৰূপম দেহ লৈ অনুপম অনিন্দ কোঁৱৰ পোহৰতে মিলি গ'ল মাথো জাগি ৰল মোৰেই প্ৰাণৰ প্ৰাণত কোঁৱৰৰ গান
1: তাৰপিছে কিনো হ'ল
0: ভাগি গ'ল নিদ্ৰাৱলীৰ চিত্ৰময় অমীয় আলোক অভিনয় মোক জাগৰণ
1: তেন্তে নিশ্চয় ই সুখ সপোনেই সখী কৰি দিব নিমাতীৰ কণ্ঠ ভাষাময়

0: গীত গাই চাবৰাগী, কাৰ ক'ত মাত ফুটা নাই, কোন কুঁৱৰীয়ে ক'ত অমাতৰে মঞ্জিনী ৰূপ কোঁৱৰলৈ বাট চাই?
1: কোন তুমি, কোন দেশবাসী নিৰতন, সোণবৰণীয়া ৰূপ লৈ সোণ সাজ গাত বিচাৰিছা কোন ননিমাত? অপৰূপ পিন্ধা কিনো বেশ, এই কোন দেশ?
0: এইখন জ্যোতি দেশ, সোণালী আশাৰ সূতাৰে তাতে মৰমৰ আঁচু দীঘে বাণীয়েদি পিন্ধো আমি আলোকৰ বেশ। বৰাগী সুন্দৰ, তুমি কি গান গোৱা, কাৰ কথা কোৱা?
1: ৰাজেন্দ্ৰ সবিতা প্ৰিয় ৰতনপুৰৰ, নিমাতি জীয়ৰী তেওঁৰ অপূৰ্ব সুন্দৰ, তাৰে গীত গাই দেখে দেখে ক্ৰমিছো পৃথিৱীখন বৰাগীৰ বেশে। শুনি আছো কোনিজনে কোৱা, আছে হেনো শ্ৰীৰূপ কোঁৱৰ, একান্ত সাধনাৰে কণ্ঠে বৰ্ণে কাণে সুৰে প্ৰাণে মনে কৰে পূজা চিৰসুন্দৰৰ। নিমাতীৰ হাঁহি ফুলাবলে বিচাৰিছো তেওঁকে নিবলে।
0: নিমাতীৰ নিমন্ত্ৰণ ময়েই দিমগৈ, যোৱাগে বৰাগী উলটি আপোনাৰ নিজ দেশলে। বিশ্ব স্থাপত্যৰ সেই জোনাকী কাৰেং ৰিণিকি ৰিণিকিকৈ বিৰিঙি ওলায়, পোহৰৰ ডাৱৰৰ মাজে দেখা যায়। তাতে আছে শ্ৰীৰূপ কোঁৱৰ, তাতে থাকে বিনখনি বাই, মই সেই কোঁৱৰৰ প্ৰধান লিগিৰি, ময়ে থাকো কোঁৱৰৰ আগগুৰি ধৰি।
1: শুন বৰণীয়া তুমি লিগিৰি সুন্দৰী, দয়া কৰি মোক বোলালৈ তালৈ, নিজ মুখে নিমাতীৰ কথা আহোঁ কৈ।
0: তালৈ লৈ যাবলৈ মোৰ নাই যে উপায়, ধ্যানমগ্ন শ্ৰীৰূপ কোঁৱৰ মাগে বৰ চিৰসুন্দৰৰ, উদ্বোধিত কৰিবলে মানৱৰ মহামহত্তৰ। সৌন্দৰ্যৰ বিশ্বজোৰা মানুহৰ আত্মাবোৰ সৌন্দৰ্যৰ কলিকাৰে পূৰা, সৌন্দৰ্যইহে পৃথিৱীক কৰিব সুন্দৰ মনোময়। সেই গুণে যুগান্ত সাধনা কৰি শ্ৰীৰূপ কোঁৱৰে মাগে বৰ চিৰসুন্দৰৰ, মাগে মহাসৌন্দৰ্য মহত্তৰ। পৃথিৱীৰ মানুহৰ আত্মাত থাপিবলে অচলা ভকতি পোহৰৰ, সিদ্ধি হলে শ্ৰীৰূপ কোঁৱৰে নিমাতীক বিচাৰিয়েই যাব, নাই কোনো ভয়। পৃথিৱীয়ে নিমাতীৰ হাঁহি আৰু গান অচিৰেই শুনিবলৈ পাব। তোমালে নাই বাট নাই, যোৱাগে উভতি বেগাই, শ্ৰীৰূপ কোঁৱৰ গৈ নিমাতী ৰজাৰ জিৰ দিবগে হাঁহিটি ফুলায়, তুমি লগ পাবলে নাই যে উপায়।

আছোঁ আছোঁ সখীতি সুন্দৰ। ধৰিত্ৰী জননীয়ে পঠিয়াই সোণোৱালী শইচ, দিব্য ফল ফুলৰ সম্ভাৰ, সুৰভিৰে মন বিয়াকুল, সম্ভাসে তোমাক পাব খোজে সমিধান। সখীতি সুন্দৰ চোৱাচোন, সেউজী পথাৰৰ লখিমী ৰূপিণী, তোমালোক কৃষক জীয়ৰী, নকৰিবা অভিমান, নিমাতীৰ শতকাই মাত পোৱা টান,

0: সুখী। দেশ বিদেশৰ নানা প্ৰান্তৰৰ ৰূপহীসকলে আনি নিজ শিল্পজাত দ্ৰব্যৰ সম্ভাৰ কৰিছেহি নিবেদন, পাবলে সমিধান তোমাৰ মুখৰ।
1: কন্যা হব নানান দেশৰ খেমি যোৱা শত অপৰাধ, নামাতেচোন ইমাতি সখীয়ে, জন্মান্তৰৰ কিবা অভিমান লৈ আপোনাৰ মনে নামাতিনো বুলি থাকে গুণি গুণি ৰৈ। নামাতিলে দুখ নধৰিবা, তোমালোক যত্নময়ী সুন্দৰী শিপিনী, ৰহস্যময়ী এই অভিমানিনী।
0: কিবা সমাচাৰ দূত?
2: ৰজাৰ কোঁৱৰ বহু আছে সি সভাত, ৰজাৰ আদেশ লৈ নিমাতীৰ মাত পাবলৈ দৰ্শন পাব খোজে।
0: ভাল কথা দূত, বাট দেখুৱাই আনা কোঁৱৰ হব।
2: শংখৰ ধবল কান্তি কোঁৱৰৰ ৰূপৰ সম্ভাৰ চেতদ্বীপবাসী, সম্ভাসুক সূৰ্যকান্তি নবীন জোৱানে ৰাজতনয়াক।
1: কোঁৱৰ সুন্দৰ আৰু মিছাতেই নকৰিবা শ্ৰম, নিমাতী সখীয়ে মাত নিদিয়ে তোমাক।
2: সখীবৃন্দ, দ্ৰাবিড় দেশৰ এই নিৰূপম দেহৰ কুমাৰ, কুমাৰ সুন্দৰ সম্ভাসুক ৰাজতনয়া।
3: আজন্ম নিৰ্বাক তুমি আৰ্যতনয়া, সুনিৰূপ ভাতমুখে আহি আছো অতিক্ৰমী বহু নদ নদী পৰ্বত প্ৰান্তৰ, পাবলৈ সমিধান নীলাসাগৰৰ উপকূল হোৱাই জিলিকে মোৰ মৰ্মৰ কাৰেং, দক্ষিণ সাগৰ মলয়াই নিতে নিতে পুৱাই সন্ধ্যাই আছে চামৰ বোলাই, সেই কাৰেঙৰে তুমি সম্ৰাজ্ঞী।
0: শুনা দূত, মিছা চেষ্টা কোঁৱৰ খবৰ, আহিছে যদিও ৰজা, দেশ বিদেশৰ নানান কোঁৱৰ আৰু আৱশ্যক নাই, নালাগে আনিব আৰু ৰজাসকলক, কন্যাক আমনি দিয়াৰ আৱশ্যক নাই।
2: ভাল তেন্তে, সেয়ে হ'ব। মহাৰাজ,

0: আহ মহারাজ, মিশাতে নকৰিব পন্দস্ত্ৰম, কতজন নবীন জোৱানে ৰূপৰ সম্ভাৰ লৈ নোৱাৰিলে একোকে কৰিব। আপুনি এতিয়া বাৰু বগা দাড়ি গোপ লৈ 80 বছৰীয়া হৈ কেনেকৈ মাত উলিয়াব ৰাজতনয়াৰ?
1: যাওঁ যাওঁ ভাগ যাওঁ, বুঢ়া বুঢ়া বুঢ়া কি দেখিলি বুঢ়া, আৰু তহঁতৰ দৰে কত ডেকাক থওঁ মই মোনাত সোমাই, কত ভেম দৰা ডেকাক তিলিকিতে দিলো ৰাই।
2: মহাৰাজ বহুত ধন্যবাদ, দুখ কৰি অহা বাবে নিমাতি মতুৱাবলৈ। হ'ল আৰু মহাৰাজ, নালাগে কৰিব মিছাতে প্ৰয়াস, ক্ষমা কৰি যাব মহাৰাজ।
1: তাৰ মানে খেদাব খুজিছ মোক? বাৰু একো কথা নাই, নিমাতিৰ বাবে নাই মোৰ একো পৰুৱাই, 60 জনী বেগম ধুনীয়া আছে মোৰ হেৰে।

0: জগতৰ পৰা জগতলে গতি কৰো গ্ৰহান্তৰলে গছে গছে পাতে পাতে ন ন আভা ফুটুৱাই ইন্দ্ৰধনুৰ পৰা নানা ৰং আনি পৃথিৱী শুৱনি কৰি নৱ নৱ সৃষ্টিৰ পাতনি পেলাই পৰাণীৰ ভাষাই ভাষাই সংগীতৰ লীলাই লীলাই মোৰে কথা ভাবি ভাবি গীত গাই জগতৰ ভাৱ নিজৰাই অতি সুন্দৰ যিনি মই সৌন্দৰ্যৰ স্পৰ্শমণি অ সুন্দৰ মোৰ পৰশতে হয়গৈ সৌন্দৰ্যৰ খনি সৃষ্টিৰ আদিৰে পৰা অনন্ত কাললে অঁকা মোৰ আয়ুসৰ ৰেখা লগে লগে ফুৰে চিত্ৰলেখা কোটি সবিতা যিনি অনিৰ্ব্যাপী মই অম্লান জ্যোতি শিখা
1: নহয় কল্পনাৰ গৌৰৱ আছে অৱশ্যে নিশ্চয় কিন্তু দুখৰ বিষয় বিকাৰগ্ৰস্ত এই মস্তিষ্কলৈ কৰিছে হিয়াহি এই সুযোগ্য সভাত বলিয়াৰ অভিনয় শ্ৰীৰূপ কোঁৱৰ বুলি যদিও বা দিশা পৰিচয় হেৰা গুণা কৰ কাৰ্যত দেখিছো দেখো তুমি এক ভঙুৱা
2: কোঁৱৰ পণ্ডিত প্ৰবৰ মিছা তৰ্ক জুৰি বৰাগী গোপলঙা কৰি কিবা লাভ যদি আছে বৰাগীৰ এনে কিবা গুণ কৰিব পাৰিব পাৰে অসাধ্য সাধন আপত্তিৰ কিবা কথা তাত নৱ আগন্তুক পাৰা যদি কিবা কৌশলেৰে পাৰা যদি কিবা বিদ্যা বলে উলিও আমাত মোৰ নিমাতি কন্যা
1: মহাৰাজ ভোজ বাজি জনাই ভণ্ড ভিক হুৱে কিবা ইন্দ্ৰজাল মাৰি ভুৱা দিব পাৰে সকলোকে শুনাই কৃত্ৰিম মাত নিমাতি কন্যাৰ ইন্দ্ৰজাল মুক্ত হৈ সকলো মানুহ মোহ গৈ থাকোঁতেই কৰিব প্ৰমাণ ইয়েই উলিয়ালে বুলি নিমাতিৰ মাত এই দুষ্ট যাদুকৰে নিজে মাতি কিবা এক অভিনৱ মাত কৃত্ৰিম কণ্ঠেৰে কন্যাৰ মুখেদি যেন আহিছে ওলাই বুলি দিব দেখুৱাই দুৰ্বৃত্তৰ প্ৰবঞ্চনাময় দুষ্ট কথাত কদাপিও নাযাব সঞ্জাত মহাৰাজ মহাৰাজ আদেশ কৰক যাবলৈ সন্মুখৰ পৰা এই মহামূৰ্খতাক ভাঙি বহু চহাৰ সমাজ ভুৱা দি দি গাঁৱলীয়া সৰল প্ৰজাক ভাবিছে চলিব আহি জ্ঞানী গুণী পণ্ডিতৰ ই মহাসভাক
2: শান্ত হওক পণ্ডিত সমাজ উত্তেজিত নহব সমূলি যাওক তেন্তে পৰাগী ওলাই নেলাগে মাতিব মোৰ নিমাতি কন্যাই
0: আৱশ্যক নাই নিমাতিয়ে মাত মতাৰ আৱশ্যক নাই তেন্তে বিদায় ৰাজন বিদায় বিদায় পণ্ডিত সজ্জন বিদায়
3: নহয় ৰবা ৰবা শ্ৰীৰূপ কোঁৱৰ
2: পণ্ডিতসকল নিমাতিৰ মাত মই নুশুনিম এই জনমত যদি পাৰে এই যোগীজনে কিয় আপত্তি তাৰ
1: বাৰু মহাৰাজ উলিয়াওক তেন্তে মাতেই পগলাই কিন্তু মহাৰাজ মাথো এক সত্যত হ'ব পাৰো আমি সন্মত
2: কি সেই সত্য
1: মতুৱায়ো যদি মাত এই পগলাই অৰ্ধৰাজ্য আৰু কন্যা কদাপি নেপায় যেন এই পগলাই অৱশ্যে দেৱতাক ভালকৈ পিঠা পনা সন্দেশ যত মানে খায়
2: ও প্ৰতিজ্ঞা ৰক্ষাৰ মোৰ তেন্তে নিদিয়ে উপায়
1: ভিক্ষাৰীক ৰাজকন্যা দিব লগা হলে প্ৰতিজ্ঞা ৰক্ষাৰ বাবে জ্ঞানী গুণীসকলক দিবনে খেদাই
2: বাৰু তেন্তে কোনো কথা নাই নিমাতিয়ে মাতিবৰ আৱশ্যক নাই যোৱাগে বৰাগী ওলাই ৰজা মই প্ৰজা পাৰিষদসকলক বিতুষ্ট কৰিবলৈ মোৰ অধিকাৰ নাই
0: নিমাতিৰ মাতৰ কাৰণে শুনি মানৱৰ এক আৰ্ত আহ্বান আহিছিলো উলিয়াম বুলি নিমাতিৰ মাত কিন্তু যিটোজনে ধৰে শক্তি নিমাতিক মাত মতাবৰ তাৰ হতুৱাই মাত নুলিয়াই ভুলিব খুজিছে এই প্ৰতিমা সুন্দৰ পৰাক্ৰমী শক্তিশালী হবে ভিকহু গুণীক থৈ দূৰৰো দূৰত এ যদি সমাজৰ হয় অভিলাষ নাই মোৰ আৱশ্যক কৰিব প্ৰয়াস বিদায় ৰাজন বিদায় বিদায় তেন্তে পণ্ডিত সজ্জন বিদায়

জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতিনাথ নিমাতী কইনা শুনিলে। নাট্যাংশত আছিল অনিল দাস, কুমুদ ৰায়চৌধুৰী, বিভুৰঞ্জন চৌধুৰী, দীনেশ দাস, অবিনাশ শৰ্মা, খনীন্দ্ৰ তালুকদাৰ, ৰাজু মজিদ, পবিত্ৰ সিং, বিনীতা ভূঞা, আদিবা বেগম, শিখা বৰকাকতি আৰু ৰেণু ডেকা। গীতাংশত বিভুৰঞ্জন চৌধুৰী, খনীন্দ্ৰ তালুকদাৰ, শিখা বৰকাকতি, ৰেণু ডেকা, মাইনা কটকী, পূৰৱী কলিতা, সীমা সেনগুপ্ত, সোমা সেনগুপ্ত, শিখা বাগচী দেৱান, ৰাধিকা দেৱী আৰু মুনমুন ডেকা। বাদ্যসংগীতত প্ৰতাপ সিং, স্বপন কৰ, পবিত্ৰ পাটোৱাৰী, ৰাকেশ বৰুৱা, গোলোক চক্ৰৱৰ্তী, আলতাফ মজিদ, পৰেশ গগৈ আৰু পল্লৱী কলিতা।

আজি নিশা 8:02 ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানত ৰহা কামগাঁৱৰ প্ৰাথমিক বিদ্যালয়ত কথা বাৰ্তা শুনিবলৈ পাব। অনুষ্ঠানটি যোগদান আগবঢ়াব কিৰণ চন্দ্ৰ নাথে।

অসম ইউৰোপ অংশীদাৰিত্ব নতুন অধ্যায়ৰ সূচনা কৰি গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লৈছে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনসহ ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছে। উল্লেখযোগ্য যে কৰ্মশালাৰ পাছতে দুপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্লু ভেলি ক্লাষ্টাৰৰ উদ্বোধন কৰা হ'ব। ইয়াৰ পাছতে বিয়লি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰিব। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্ট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

0: আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ, খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচি, বিলাতী আৰু পিঁয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। বিশ্বনাথ জিলাৰ দুটাকৈ নিচামুক্তি কেন্দ্ৰ জিলা প্ৰশাসনে কালি ছীল কৰি দিয়ে। ছীল কৰা কেন্দ্ৰ দুটা হৈছে লাইভ ৱেল নিচামুক্তি কেন্দ্ৰ আৰু প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেশ্যন। আৱাসীসকলক ভুল চিকিৎসা আৰু আক্ৰমণ কৰি অহা বুলি এই দুয়োটা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। আৱাসীসকলক অমানৱীয় শাৰীৰিক নিৰ্যাতন চলোৱাৰ দুটাকৈ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে জিলা সমাজ কল্যাণ বিভাগে বিশ্বনাথ চাৰিআলি সদৰ থানাত নিজাববীয়াকৈ এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰাৰ লগতে কেন্দ্ৰ দুটা ছীল কৰি দিয়ে। এই সন্দৰ্ভত কাৰ্যবাহী দণ্ডাধীশ ধীমান হাজৰিকাই এইদৰে কয়।
1: হয়, আপোনালোকে অলৰেডি কৈছে যে দুদিন আগত আমি ভিডিঅ' ফুটেজ পাইছিলোঁ য'ত এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ, এটা লিভৱেল ৰিহেবিলিটেশ্যন চেণ্টাৰ মধুপুৰৰ আৰু প্ৰতিজ্ঞা ৰিফেল ৰিহেবিলিটেশ্যন চেণ্টাৰ, এইটো লেহুগাঁও অৱস্থিত, এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰত কিছু মাৰপিটৰ ভিডিঅ' ওলাইছিলে। এই ভিডিঅ'টো ওলোৱাৰ লগে লগে আমাৰ FIR দিয়া হয় আৰু এই দুজন অ'নাৰ হয় দুখন ৰিহেবিলিটেশ্যন চেণ্টাৰ, তেওঁলোকক এৰেষ্ট কৰিছে আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰে এটা এনকোৱাৰী ইমিডিয়েটলি এটা ৰিজ কৰিছে। লগতে এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনখিনি ইয়াত অকুপেণ্টছ আছিলে, যোনখিনি যুৱক আছিলে, তেওঁলোকক নিজৰ নিজৰ ঘৰৰ মানুহে গাৰ্জেনে লৈ গৈছে আৰু আমি আজি এতিয়া ইতিমধ্যে লিভৱেলখন আমি ছিল কৰিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰতিজ্ঞালৈ যাম, তাতো ইতিমধ্যে আমি গোটেইখিনি ছিল কৰা হ'ব।
0: যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাম কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ তিতাবৰৰ কাকডুঙা নৈত অবৈধ মাছ ধৰা কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হয়। তিতাবৰৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু তিতাবৰ

بھلا ہوش کسے واقفی ہے نہ کسے پیر

0: গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। তামোলপুৰৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ সংঘাতে সমস্যাৰ সৃষ্টি কৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে সমীপৱৰ্তী গাঁওসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱা নিশা ভূটান সীমান্তৰ কাৰখেলা গাঁৱত এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ধবংস কৰে। উল্লেখযোগ্য যে যোৱা সপ্তাহত বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোত দুজন লোকে প্ৰাণ হেৰুৱাইছিল। কাৰখেলাৰ উপৰি কালাজাৰ, অভয়পুৰ, শান্তিপুৰ, খৈৰাণী আৰু চেচাপানী গাঁৱতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছিল। বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি জিলাখনৰ বিভিন্ন কাম কাজৰ বুজ লয়। তেওঁ জিলাখনত বান প্ৰতিৰোধৰ প্ৰস্তুতি আৰু হাতী মানুহৰ সংঘাতৰ সমস্যাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰে। এই উপলক্ষে আয়োজিত তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বৈঠকখনত তামোলপুৰ সমষ্টিৰ বিধায়ক তথা বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কালি এই বৈঠকৰ পাছত অভিভাৱক মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি মই প্ৰথম তামোলপুৰ জিলালৈ আহিছিলোঁ। ইয়াৰ আগৰ চৰকাৰৰ দিনতো মই তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলোঁ আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিছিলে আৰু আজি মই ইয়ালৈ আহি বিভাগসমূহৰ কি পৰিস্থিতি বা কেনেকৈ চলি আছে এটা পৰ্যবেক্ষণ বা ৰিভিউ এটা লৈছিলোঁ আৰু এই ৰিভিউত আমাৰ যিসমূহ সমস্যা আছে, বিশেষকৈ পাব্লিক ৰিলেটেড সমস্যাবিলাকত আমি কেনেকৈ অতি শীঘ্ৰে চল্ভ কৰিব পাৰোঁ এই কামখিনিৰ কথাকে আলোচনা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ, তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ চান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি ফাষ্টট্ৰেক আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব দিয়ে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংককে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জিআই টেগলাভৰ ব্যৱস্থা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো তেওঁ নিৰ্দেশ দিয়ে। জিআই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইপিনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বোম্বাইয়া, শ্বাহী ইলাচি, বিলাতী আৰু পিয়াজি জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ

লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে যোৱা নিশা অভিযান চলাই এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিমুদ্দিন আৰু গোমাৰীগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। দুয়োগৰাকী সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 12টা চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। ইপিনে পশ্চিম ইম্ফল জিলাৰ চাপাম মামাং লেইকাই নিবাসী নংমাইথেম ৰূপু সিং নামৰ আন এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ তিতাবৰৰ কাকডোঙা নৈত অবৈধ মাছ ধৰা কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। তিতাবৰ ৰাজচক্ৰৰ চক্ৰবিষয়া আৰু তিতাবৰ মহকুমা মীন বিষয়াৰ উপস্থিতিত এই অভিযান চলোৱা হয়। অভিযানকালত নদীত চলি থকা অবৈধ মাছ ধৰা সন্দৰ্ভত স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰি এনে কাৰ্যকলাপ ৰোধ কৰিবলৈ সকলোৰে পৰা সহযোগিতা আহান কৰা হয়। ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এটা অভিযানত মাদক দ্ৰব্য সৰবৰাহকাৰী এজন যুৱকক আৰক্ষীয়ে আটক কৰে। সৰবৰাহকাৰীজনৰ পৰা 13 গ্ৰাম সন্দেহযুক্ত মাদক দ্ৰব্য জব্দ কৰা হয়। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই কালি এই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সমৰ্থ হয়। ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত আজি গুৱাহাটীৰ ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক কৰ্মশালা, মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ চলিত বৰ্ষৰ সন্মিলন আৰম্ভ, বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মধ্যপ্ৰদেশৰ ইন্দোৰত আজি ব্ৰিক্সৰ অন্তৰ্গত 21খন দেশৰ প্ৰতিনিধিৰ সন্মিলন আৰম্ভ হৈছে। বিগত 12 বছৰত চৰকাৰে দেশৰ যুৱক যুৱতী মহিলা কৃষকসকলৰ সবলীকৰণৰ চেষ্টাত ত্ৰুটি ৰখা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। দেশৰ বৈদেশিক নীতিত যোৱা 12 বছৰত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মধ্যপ্ৰদেশৰ ইন্দোৰত আজি ব্ৰিক্সৰ অন্তৰ্গত 21খন দেশৰ প্ৰতিনিধিৰ সন্মিলন আৰম্ভ হৈছে। ব্ৰাজিল, ইণ্ডোনেছিয়া, চীন, ইৰাণ, দক্ষিণ আফ্ৰিকা, সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ আৰু অন্যান্য সদস্য দেশৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। 21খন দেশৰ কৃষিমন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা আজিৰ সন্মিলনত একাধিক অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰে ভিতৰত খাদ্য সুৰক্ষা, কৃষি উদ্ভাৱন, জলবায়ু, অনুকূল কৃষি, কৃষি বাণিজ্য, ক্ষুদ্ৰ কৃষকৰ সবলীকৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ'ব। অহা 12 জুনত কৃষিমন্ত্ৰীসকলৰ মাজত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। এই আলোচনাত ক্ষুদ্ৰ কৃষক, মহিলা আৰু যুৱক যুৱতীসকলৰ জৰিয়তে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব। অহা 13 জুনত ব্ৰিক্ছ দেশসমূহৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে অহা বিদেশী প্ৰতিনিধিসকলক ইন্দোৰৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিয়া হ'ব। লগতে ৰাজৱাদা, চাপ্পানডুকন, চাৰফা আৰু মাণ্ডুৰ দৰে ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত 12 বছৰত চৰকাৰে দেশৰ যুৱক যুৱতী মহিলা কৃষকসকলক সবলীকৰণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে 14 বিলিয়ন নাগৰিকৰ আশীৰ্বাদ আৰু আস্থাই চৰকাৰক উন্নয়নমূলক আৰু জনকল্যাণমূলক কামসমূহ কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে উল্লেখ কৰে যে এই নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই দেশে আজি আন্তঃগাঁথনিৰ পৰা ডিজিটেল বিপ্লৱলৈকে বিশ্বৰ মঞ্চত নতুন পৰিচয় লাভ কৰিছে। মোদীয়ে আঙুলিয়াই দিয়ে যে উন্নত ভাৰতৰ সংকল্পক বাস্তৱায়িত কৰিবলৈ চৰকাৰে সেৱা, সুশাসন আৰু সমৃদ্ধিৰ পথত সাহসেৰে আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিছে। 2024 চনৰ আজিৰ দিনটোতে শ্ৰীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তৃতীয়টো কাৰ্যকালত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক কল্যাণ, নিয়োগ সৃষ্টি আৰু গোলকীয় পৰ্যায়ত দেশৰ স্থিতি সবলীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত কাম কৰিছে। বিগত বছৰসমূহত উন্নয়নৰ যাত্ৰা দ্ৰুত কৰাৰ লগতে

যে জনসাধাৰণৰ জীৱন ধাৰণ সুচল কৰিবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত দৰিদ্ৰসকলৰ কল্যাণ হোৱাৰ লগতে অভূতপূৰ্ব উন্নয়ন সাধন হৈছে। শ্ৰীমোদীয়ে এদিনো বিশ্ৰাম নোলোৱাকৈ অবিৰতভাৱে দেশৰ জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি আহিছে বুলিও শ্ৰীশ্বাহে মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বই যোৱা 12 বছৰত চৰকাৰক সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ উন্নয়ন সম্ভৱ হৈছে। 2047 চনৰ ভাৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ পথত অগ্ৰসৰ হোৱাৰ সময়ত বিগত 12 বছৰ উল্লেখনীয় হিচাপে পৰিগণিত হ'ব বুলি শ্ৰীসিঙে প্ৰকাশ কৰে। বিগত 12 বছৰত দেশৰ বৈদেশিক নীতিত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই সময়ছোৱাত চৰকাৰে পাৰপত্ৰ জাৰি কৰা আৰু নথি পত্ৰ প্ৰত্যায়িতকৰণ প্ৰক্ৰিয়াত জনসাধাৰণৰ বাবে সুচল কৰি তুলিলে। চৰকাৰে ভাৰতীয় নাগৰিকক বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মক্ষেত্ৰত নিয়োজিত হোৱাত সুবিধা প্ৰদান কৰাৰ লগতে দেশৰ ব্যৱসায়ীসকলক বিদেশৰ বজাৰত সুবিধা লাভ কৰাটো সহায় কৰিছে। ইয়াৰ ফলত ৰপ্তানি বৃদ্ধি হৈছে আৰু ভাৰতীয় সামগ্ৰীয়ে ন ন বজাৰ লাভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচিন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণসিংহা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে বহু প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান পি এম এছ এম এৰ 10 বছৰ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে নতুন দিল্লীৰ কৰ্তব্য ভৱনত বিয়লি 3:30 বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চৰকাৰৰ অন্যতম ধবজাবাহী কাৰ্যসূচী পি এম এছ এম এৰ লক্ষ্য হৈছে সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী নাড্ডাই আজি এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত এটা নিবন্ধত প্ৰতিটো সুস্থ আৰু সুৰক্ষিত গৰ্ভাৱস্থাত মহিলাসকলৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি উল্লেখ কৰে। তেওঁ কয় যে বিগত এটা দশকত প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস পোৱাটোৱে দেশৰ প্ৰসূতি, স্বাস্থ্যসেৱাৰ বহনক্ষম উন্নয়ন আৰু সামূহিক অংশীদাৰিত্বকে প্ৰতীয়মান কৰিছে। প্ৰতি মাহৰ 9ম দিনটো প্ৰসূতি মাতৃৰ স্বাস্থ্যসেৱাৰ বাবে উৎসৰ্গা কৰাটোৱে প্ৰতিগৰাকী সন্তান সম্ভৱা মহিলাই গৰ্ভাৱস্থাৰ সময়ছোৱাত পাবলগীয়া যতনৰ বিষয়ে ইংগিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 9 জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল।
উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ

0: বাবে এই আঁচনিৰ অধীনত 9টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আজিৰ এই কাৰ্যসূচী উপলক্ষে 75 টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ'ব। অসম আৰু ইউৰোপৰ অংশীদাৰিত্বৰ নতুন মাত্ৰা সংযোগ কৰি গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা আজি অনুষ্ঠিত হয়। এই কৰ্মশালাত ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ ভূটানৰ লগতে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত তথা প্ৰতিনিধিসকল উপস্থিত আছে। কৰ্মশালাত মূলতঃ আছাম ৰাইজিং, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপ্ছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰত আজি ব্ৰিকছৰ অন্তৰ্গত 21খন দেশৰ প্ৰতিনিধিৰ সন্মিলন আৰম্ভ হৈছে। বিগত 12 বছৰত চৰকাৰে দেশৰ যুৱক যুৱতী মহিলা কৃষকসকলৰ সবলীকৰণৰ চেষ্টাত ত্ৰুটি ৰখা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। দেশৰ বৈদেশিক নীতিত যোৱা 12 বছৰত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: और मुझे छोड़ मेरे बच्चे खाले, बताइएगा ये कौन है? मैं हरी हूँ, मेरे बच्चे काले हैं, मुझे छोड़ दे और मेरे बच्चों को खा ले, ये उत्तर है। इसका उत्तर आपको देना है और इसके साथ ही अगली पहेली हम आपके बीच में पढ़ने वाले हैं। और अगली पहेली के साथ में जो अगला गीत है, उस अगले गीत के गायक कलाकार का नाम भी आप बता दीजिएगा। हम आपके बीच में बस इस पहेली को पढ़ देते हैं। नखून का रिश्ता है, नगर का नाम, फिर भी रहता हरदम साथ, हंसाए खिलाए दुख भी बांटे, बताओ कौन है इतना खास? और वो होता है दोस्त। चलिए इस दोस्ती के नाम ये गीत, बताइए गायक कलाकार कौन है।

0: लेखकों से भी उन्हें बहुत प्यार था।
1: आगे देखो तो रघुपति सहाय फिराक रहते थे, दाएं देखो तो अकबर इलाहाबादी रहते थे, बाएं देखो तो सीवाई चिंतामणि जैसा पत्रकार था।
0: वो हैं जाने माने लेखक पत्रकार प्रताप सोमवंशी।
2: বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰু ইউৰোপৰ অংশীদাৰিত্বক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ইয়াৰ আগেয়ে মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ ভূটানৰ লগতে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত তথা প্ৰতিনিধিসকল উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপ্ছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। কিছু সময় পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰাৰ কথা। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ ৰাইজৰ সহায় সহযোগিতা বিচাৰে। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ 53 নম্বৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানী উসমানীয়া বিদ্যালয় দ্বিতীয় আৰু জুৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিৰ আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ কলিয়াহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কানুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালি পালিকা বিদ্যালয় দ্বিতীয়, সোণালীবালি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁও বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ে প্ৰথম, বাৰপূজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাম্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজন নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে যোৱা নিশা অভিযান চলাই এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে অসমৰ 2জন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়

সূত্ৰই প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিম উদ্দিন আৰু গোমাৰীগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

অসম আৰু ইউৰোপৰ অংশীদাৰিত্বক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লয়। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি দেশজুৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰ জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে বৰপেটাত উপস্থিত হয়। তেওঁ আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ বান পৰিস্থিতিৰ আগতীয়া ব্যৱস্থাসমূহো পৰ্যালোচনা কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী নগাঁও যুৱ তৰংগ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অংকিতা ভট্টাচাৰ্যয়ে। প্ৰিয় যুৱ বন্ধু, আজি আমি কলেজ জীৱনত যিসকল ছাত্ৰ ছাত্ৰীয়ে সাহিত্য দিশত বঁটা লাভ কৰিছে তেওঁলোকৰ পৰা কিছু মন্তব্য জানিম। আচলতে সাহিত্য হৈছে সমাজৰ দাপোন, মানুহৰ চিন্তা, অনুভূতি, অভিজ্ঞতা, কল্পনাৰ প্ৰকাশ। কবিতা, গল্প, উপন্যাস, নাটক, প্ৰবন্ধ আদি সাহিত্যৰ ভিন্ন ৰূপ। সাহিত্য কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই সমাজৰ বাস্তৱ ছবি প্ৰতিফলিত কৰে আৰু মানুহক চিন্তা কৰিবলৈ শিকায়। এখন সমাজৰ সংস্কৃতি, ঐতিহ্য, মূল্যবোধ আৰু ইতিহাস সাহিত্যৰ মাজেৰেই সংৰক্ষিত হৈ থাকে। সাহিত্যই মানুহৰ মনত মানৱতা, সহানুভূতি আৰু নৈতিকতাৰ বীজ সিঁচে। বৰ্তমান ডিজিটেল যুগতো সাহিত্যৰ গুৰুত্ব কমি যোৱা নাই। কিতাপ, ই বুক, অনলাইন আলোচনাৰ জৰিয়তে সাহিত্য নতুন প্ৰজন্মৰ মাজত অধিক বিস্তাৰিত হৈছে। সাহিত্যই মানুহৰ ভাষা জ্ঞান বৃদ্ধি কৰাৰ লগতে মানসিক বিকাশতো সহায় কৰে। সাহিত্যক সমাজৰ দাপোন বুলি ক'ব পাৰি। এখন উন্নত আৰু সচেতন মানৱীয় সমাজ গঢ় দিয়াত সাহিত্যৰ ভূমিকা অপৰিসীম। প্ৰিয় যুৱ বন্ধু, আহকচোন এইখিনিতে এগৰাকী যুৱতীৰ সৈতে সাহিত্যৰ দিশত আমাৰ যি আলোচনা হৈছিলে আমি শুনো।
1: আমাৰ মাজত এগৰাকী যুৱতী উপস্থিত আছে, আহকচোন পোনপ্ৰথমে তেওঁৰ পৰা তেওঁৰ পৰিচয় জানি লওঁ।
2: নমস্কাৰ, মোৰ নাম অনুস্মিতা চক্ৰৱৰ্তী। মই গুৱাহাটীৰ বাসিন্দা আৰু বৰ্তমান মই ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ অধ্যয়নৰত এগৰাকী ছাত্ৰী।
1: হয়, তুমি যিহেতু পঢ়ি আছা, পঢ়াৰ লগতে কি কি কৰি ভাল পোৱা?
2: নিজৰ পঢ়া শুনাৰ ব্যস্ততাৰ মাজতো মই ভাৰতনাট্যম নাচি ভাল পাওঁ আৰু মই সাহিত্য সংস্কৃতিৰ সৈতে জড়িত হৈ আছো। মই প্ৰধানকৈ কবিতা আৰু প্ৰবন্ধ লিখি ভাল পাওঁ। মোৰ লিখাৰ মূল মাধ্যম ইংৰাজী আছিল যদিও কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু সাহিত্যিক পৰিৱেশটোৱে মোক গভীৰভাৱে অনুপ্ৰাণিত কৰিলে। ইয়াৰ ফলস্বৰূপে মই অসমীয়া ভাষাটো লিখিবলৈ আৰম্ভ কৰোঁ।
1: হয়, কোনবোৰ বিষয়ৰ ওপৰত আচলতে তুমি কিতাপ পঢ়ি ভাল পোৱা? আজি যিহেতু নৱপ্ৰজন্মই বহুতখিনি ডিজিটেল মাধ্যমৰ লগত জড়িত, কিতাপৰ পৰা অকণমান ফালৰি কাটিছে, তুমি কোনবোৰ বিষয়ৰ ওপৰত কিতাপ পঢ়ি ভাল পোৱা?
2: হয়, মই মোৰ প্ৰিয় লেখকৰ কথা যদি কওঁ, ৰাস্কিন বণ্ডৰ ব্লু আমব্ৰেলা আৰু এলেকজেণ্ডাৰ হাৰ্জনৰ হু ইজ টু ব্লেম আৰু অসমীয়া সাহিত্যিকৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ য়াৰুইংগম আৰু মৃত্যুঞ্জয় মোৰ

0: অতি প্ৰিয় কিতাপ।
1: তুমি যিহেতু কলা যে তুমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰো কিতাপ ভাল পোৱা, আচলতে আমাৰ নতুন প্ৰজন্মৰ কাৰণে তুমি কি কবা যে সাহিত্য সংস্কৃতিৰ লগত তুমি যিহেতু জড়িত হৈ আছা, কবিতাও লিখা বুলি কৈছা, কবিতাবোৰ আচলতে প্ৰকাশ কৰানে?
0: হয়, প্ৰকাশ মই মোৰ লিখা কেইবাটাও মানে কবিতা বুলিয়ে নহয়, প্ৰবন্ধও ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন আলোচনীসমূহত প্ৰকাশ পাইছে, আৰু কটন বিশ্ববিদ্যালয়ৰ বাহিৰতো মই বিভিন্ন পুৰস্কাৰো লাভ কৰিছো।
1: হয়, কবিতা আৰু গল্প যে লিখা, কোনবোৰ বিষয় লৈ লিখা?
0: কবিতা আৰু গল্প বা প্ৰবন্ধ মই জীৱনৰ অনুভৱ আৰু মানৱীয় আৱেগ অনুভূতি বিষয় পদ্ধতি হিচাপে লৈ।
1: তুমি যিহেতু সাহিত্য সংস্কৃতিৰ লগত জড়িত বুলি কৈছা, তুমি সাহিত্য সংস্কৃতিৰ ওপৰত কিবা বঁটা লাভ কৰিছা নেকি?
0: হয়, প্ৰথমতে এই বছৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা আমাৰ বিশ্ববিদ্যালয় সপ্তাহত মই অসমীয়া চলচ্চিত্ৰ পৰ্যালোচনাত প্ৰথম স্থান, ইংৰাজী চলচ্চিত্ৰ পৰ্যালোচনাত তৃতীয় স্থান, প্ৰবন্ধ লিখনত তৃতীয় স্থান আৰু চুটি গল্প সংকলন প্ৰতিযোগিতাটো তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ উপৰিও মোৰ এই ক্ষুদ্ৰ সাহিত্য চেষ্টাক স্বীকৃতি দি ইতিমধ্যে মোক কিছু উৎসাহিতও কৰা হৈছে, যেনে এইচ এছ পাব্লিকেশ্যনৰ তৰফৰ পৰা মোক বেষ্ট পেনস্মিট এৱাৰ্ড প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও এপিক্স ফেয়াৰ পাব্লিকেশ্যনৰ তৰফৰ পৰা মই মেগা পেন ষ্টাৰ ৰেকগনিশ্যন লাভ কৰিছো। এই স্বীকৃতিসমূহে মোক ভৱিষ্যতে আৰু অতিকৈ সাহিত্যৰ দিশত আগুৱাই যাবলৈ উৎসাহিত।
1: তুমি যিহেতু বিভিন্ন বঁটা পাইছা, আচলতে বঁটাবোৰ গুৰুত্বপূৰ্ণ নে জ্ঞান গুৰুত্বপূৰ্ণ তোমাৰ মতে?
0: মই ভাবি বঁটা বা পুৰস্কাৰ লাভ কৰাটো নিশ্চয়কে এটা আনন্দৰ বিষয় আৰু ই আমাক সাময়িকভাৱে উৎসাহিতও কৰে, কিন্তু বঁটা পোৱাটোৱেই যে শেষ লক্ষ্য হ'ব নালাগে। আচলতে পুৰস্কাৰতকৈ অংশগ্ৰহণ কৰি পোৱা জ্ঞান আৰু অভিজ্ঞতাহে বহুত বেছি ডাঙৰ।

0: পঢ়া শুনা কাম কাজৰ সকলোৱে আমি ব্যস্ত, সেই দৌৰৰ আমি ব্যস্ত। গতিকে অলপ সময় উলিয়াই আমি যদি লিখো বা আমি যদি নাচো বা যিকোনো আমি ভাল পোৱা কাম এটা যদি কৰো, মোৰ মতে আমি সেই মানসিক শান্তি লাভ কৰিব পাৰো আৰু বিভিন্ন দুখ আৰু সমস্যাৰ পৰাও আমি দূৰ হ'ব পাৰো।
1: হয়, তুমি যিহেতু চুটি গল্পও লিখা বুলি কৈছা, আমাৰ যদি শ্ৰোতাসকলক এটা চুটি গল্প তুমি শুনাই দিব পাৰা ভাল লাগিব।
0: মই এটি স্বৰচিত চুটি গল্প এতিয়া পাঠ কৰিবলৈ ওলাইছো। স্মৃতিৰ সুবাস। বেলিটো কেতিয়াও সম্পূৰ্ণকৈ মূৰৰ ওপৰত পৰে। বাছৰ খিৰিকিয়েদি অহা বতাহ চাকে অৰ্ণৱৰ চুলিখিনি আউল বাউল কৰি পেলায়। দীৰ্ঘ 15 বছৰৰ মূৰত সি আজি আকৌ নিজৰ চহৰখনলৈ উভতিছে। মহানগৰীৰ ব্যস্ততা, কম্পিউটাৰৰ স্ক্ৰীন আৰু ফাইলৰ জাপৰ মাজত ক'ৰবাত হেৰাই যোৱা ল'ৰালিটোৱে আজি যেন তাক আকৌ এবাৰ মনত পেলাইছে। অৰ্ণৱে এক মুহূৰ্তৰ বাবে চকুহাল জপাই দিলে। কাণত ভাঁহি আহিল তাৰ নিজৰ চহৰৰ সেই পৰিচিত কোলাহল, সেই নদীৰ পাৰৰ বতাহজাকৰ চিনাকি স্পৰ্শ। কিন্তু তাৰ গন্তব্য স্থান আজি ঘৰ নহয়, তাৰ খোজবোৰ স্বয়ংক্ৰিয়ভাৱেই আগবাঢ়িল সেই বিশেষ ঠিকনাটোলৈ, তাৰ স্কুলখন। স্কুলৰ গেটখনৰ সন্মুখত থিয় হৈ অৰ্ণৱ স্তব্ধ হৈ ৰ'ল। কেইটামান দশক পাৰ হৈ গ'ল, কিন্তু গেটৰ ওপৰত থকা স্কুলৰ নামটোৱে আজিও একেই মৰমেৰে তাক আদৰিলে। সি লাহেকৈ ভিতৰলৈ খোজ দিলে। বুকুৰ ভিতৰত এজাক স্মৃতিৰ ধুমুহা গল গল দৰে বৈ গল। গৈ অৰ্ণৱ কৰাকো টিফিনৰ বেল পৰিবহি নহয়। অৰ্ণৱ থতমত খাই চাৰিওফালে চালে। নাই, কোনোৱে নাই। স্কুলত ক্লাছবোৰ চলি আছিল, ভিতৰৰ পৰা শিক্ষকৰ গম্ভীৰ মাত ভাঁহি আহিছে। কিন্তু সি যেন স্পষ্টকৈ শুনিবলৈ পালে 15 বছৰৰ আগৰ সেই চিনাকি চিঞৰ বাখৰবোৰ। সি স্কুলৰ ডাঙৰ বকুল গছজোপাৰ তললৈ গ'ল। এই জোপাই আছিল সিহঁতৰ আটাইতকৈ প্ৰিয় ঠাই। বহাগৰ দিনত বকুল ফুল বুটলি বেগৰ চুকত ভৰাই থোৱা, বৰষুণৰ দিনত ছাতিটো বন্ধ কৰি তিতি তিতি ক্লাছলৈ যোৱা আৰু শ্ৰেণীকোঠাৰ শেষৰ বেঞ্চত বহি শিক্ষকৰ চকু বচাই টিফিন বক্স খালী কৰাৰ সেই অনাবিল আনন্দ, হাঁহি উঠা সৰু সৰু কথাবোৰ আজি কিমান ডাঙৰ আৰু আপুৰুগীয়া যেন লাগিল। বোৰৰ কাষেৰে পাৰ হৈ যাওঁতে খিৰিকিয়েদি জুমি চালে। সেই কলা বোৰ্ডখন, চক পেঞ্চিলৰ গোন্ধটো আৰু ডেস্কৰ ওপৰত ব্লেডেৰে কাটি কাটি নিজৰ নাম লিখা সেই কাঠৰ টেবুলবোৰ সকলো একেই আছে। কেৱল বহিবলৈ মানুহবোৰ সলনি হৈ গ'ল। মোবাইল ফোন নথকা সেই দিনবোৰত কেৱল এটা কাগজৰ বল খেলি বা এটা ভঙা স্কেল লৈ কাজিয়া কৰি সিহঁতে যি সুখ পাইছিল, আজি লাখ টকীয়া দৰমহাৰ চাকৰিটোৱেও অৰ্ণৱক সেই সুখ দিব পৰা নাই। হঠাৎ স্কুলৰ ডাঙৰ ঘণ্টা টং টংকৈ বাজি উঠিল, ছুটীৰ ঘণ্টা। মুহূৰ্ততে শ্ৰেণীকোঠাবোৰৰ পৰা ল'ৰা ছোৱালীবোৰ চিঞৰি চিঞৰি ওলাই আহিল। পিঠিত বেগ ওলোমাই সিহঁত লৰালৰিকৈ গেটৰ ফালে দৌৰিল। সেই কোলাহলৰ মাজত অৰ্ণৱে নিজৰ 15 বছৰীয়া ৰূপটোকো দেখিবলৈ পালে। হাতত পানীৰ বটলটো লৈ সিও যেন বন্ধুহঁতৰ সৈতে হাঁহি হাঁহি দৌৰি গৈছে। জীৱনত সি বহুত আগবাঢ়ি গ'ল সঁচা, কিন্তু আটাইতকৈ পবিত্ৰ আৰু নিৰ্ভেজাল অংশটো আজিও সেই স্কুলৰ চোতালখনতে বন্দী হৈ আছে। লাহে লাহে বেলিটো পশ্চিমৰ দিশে আগবাঢ়িল। অৰ্ণৱে স্কুলৰ মাটি এমুঠি চুই প্ৰণাম কৰিলে। সি উভতিব লাগিব নিজৰ যান্ত্ৰিক পৃথিৱীখনলৈ, কিন্তু আজি তাৰ হৃদয়খন পাতল, কিয়নো সি জানিলে সি চকুহাল জপাই আকৌ এবাৰ উভতি যাব পাৰিব তাৰ লৰালিৰ সেই সোণালী দিনবোৰলৈ, তাৰ মৰমৰ স্কুলখনৰ বুকুলৈ। ধন্যবাদ।
1: হয়, বহুত ভাল লাগিলে। আচলতে শৈশৱটোৱে আচলতে নষ্টালজিক হয়। আমিও আমাৰ নিজৰ স্কুলীয়া জীৱনটো সঁচাই বহুতখিনি মনত পেলাওঁ। আমাৰ যুৱ বন্ধুসকলেও চাগে নিজৰ স্কুলীয়া জীৱনটো খুব ভালদৰে মানে মনত পেলাইছে আজিও। তুমি যিহেতু কবিতা লিখা বুলিও কৈছা, আমাক যদি এটা তোমাৰ স্বৰচিত কবিতা এটা পাঠ কৰি দিব পাৰা খুবেই ভাল লাগিব।
0: ঠিক আছে, মই এতিয়া এটি কবিতা পাঠ কৰিবলৈ ওলাইছো, য'ত প্ৰকৃতি আৰু জীৱনৰ অলেখ ৰহস্য উন্মোচন কৰাৰ বাবে এক কৌতূহলী মনৰ অন্তহীন হেঁপাহ আৰু জ্ঞানৰ সন্ধানক প্ৰকাশ কৰা। কবিতাৰ শিৰোনাম অজানিতেও জনাৰ হেঁপাহ। নীলা আকাশৰ সৌ সিপাৰে বাৰু কি আছে, তৰাবোৰে নিশাত বাৰু কাৰ সৈতে ইমান হাঁহে, বতাহ জাকে আহি কাণে কাণে কিনো কয়, মনৰ কোণত মোৰ অলেখ প্ৰশ্নৰ উদয় হয়, নদীখনে কিয় বাৰু সাগৰলৈ দৌৰে, পখিলাটিৰ পাখিত কোনে ইমান

0: ৰং বোলে ডাৱৰৰ আঁৰত লুকাই থকা জোনটিৰ দেহ, জনাৰ হেঁপাহৰ দেখোন মোৰ নাই কোনো শেষ। কৌতূহলে মেলিব খোজে জ্ঞানৰ নতুন দুৱাৰ, য'ত নাই কোনো সীমা, নাই কোনো প্ৰাচীৰ কাৰোবাৰ। হাঁহি কান্দোন সুখ দুখ জীৱনৰ যত ৰহস্য, সকলোবোৰ বুজিবলৈ সদায় মন মোৰ। প্ৰতিটো কিয় আৰু কেনেকৈ বিচাৰি কৌতূহলীৰ মনে মোক খোজ লয় পৃথিৱীখন সাৱটি। ধন্যবাদ।
1: হয়, বহুত ভাল লাগিলে তোমাৰ এই কবিতাটো শুনি। তুমি যাতে আৰু ভাল ভাল কবিতা লিখা আমি সদায় তোমাক মানে শুভকামনা জনাইছো।
0: হয়, মোৰো ভাল লাগিছে আপোনাৰ লগত কথা পাতি। আপোনাৰ যোগেৰে আকাশবাণী নগাঁও সমূহ শ্ৰোতা বন্ধু এটাই আহ্বান জনাম যে সদায় কিতাপ পঢ়ে আৰু জ্ঞান আহৰণ কৰে। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, এইখিনিতে আমাৰ মাজত এজন যুৱক উপস্থিত আছে। পোনপ্ৰথমে জানি লওঁ তেওঁৰ মুখেৰে তেওঁৰ পৰিচয়।
2: নমস্কাৰ, মই বিকাশ শৰ্মা, বৰ্তমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ এগৰাকী গৱেষক ছাত্ৰ।
1: তুমি যিহেতু এতিয়া পঢ়ি আছা আৰু গৱেষক ছাত্ৰ হিচাপে, পঢ়াৰ লগতে আৰু কি কি ভাল পোৱা?
2: পঢ়াৰ লগতে মানে যিহেতু মই খালে সাহিত্যৰ ছাত্ৰ, তাৰ লগতে ইতিহাস অন্বেষণৰ ক্ষেত্ৰতো খুব সাংঘাতিক একোটা মানে নিচা আছে বুলি ক'ব লাগিব। সেইবাবেই মানে অসমৰ ঐতিহ্য ক্ষেত্ৰসমূহ ফুৰি ভাল পাওঁ, সেই সম্পৰ্কে পঢ়া শুনা আৰু লিখা মেলা কৰি ভাল পাওঁ।
1: আৰু তুমি কোনবোৰ বিষয়ৰ ওপৰত কিতাপ পঢ়িছা বা নিজে প্ৰকাশ কৰিছা?
2: পঢ়াটো তাৰমানে কোনো একোটা নিৰ্দিষ্ট বিধা বুলি ক'ব নোৱাৰি, ফিকশ্যন আৰু নন ফিকশ্যন দুয়োটাই পঢ়া হয়। তাৰ ভিতৰত তাৰমানে খুব সাংঘাতিক ধৰণে ভাল লগা বুলি ক'বলৈ গ'লে মই ইতিহাস আৰু পুৰাতত্ব সম্পৰ্কীয় কিতাপ পত্ৰবিলাক পঢ়ি ভাল লাগে আৰু সেই সম্পৰ্কে লিখা মেলাও কৰোঁ মাজে সময়ে। ইয়াৰ উপৰিও সাহিত্যৰ ছাত্ৰ হিচাপেতো সাহিত্যৰ যিখিনি বিভিন্ন বিধা, গল্প হওক, উপন্যাস হওক বা সমালোচনাই হওক, সেইখিনিতো পঢ়িব লাগিবই, লিখা মেলাও কৰা হয় সেই বিষয়বিলাকতো। কিন্তু শেহতীয়াকে মোৰ যিখিনি এতিয়ালৈ বিশেষকৈ অসমৰ সাংস্কৃতিক ইতিহাসৰ পুৰাতত্ব সম্পৰ্কীয় প্ৰকাশিত ৰচনা, সেইখিনিৰ একোটা সংকলন প্ৰত্নকথা নামেৰে প্ৰকাশ হৈ ওলাইছে।
1: হয়, মানে ভাল লাগিলে যে তোমাৰ আচলতে ক'ব গ'লে আজিৰ যোনটো জেনেৰেশ্যন সদায় স্ক্ৰীন লৈ বেছিকে থাকে ডিজিটেল যুগত, কিন্তু তথাপিও তুমি ঐতিহাসিক ঠাইবোৰ গৈ তাৰ পৰা বহুতখিনি মানে তথ্য কালেকশ্যন কৰি তুমি সেইখিনি প্ৰকাশ কৰিব বিচাৰা। আমাৰ অসমত এনেকুৱা বহুত ঠাই আছে যোনবোৰ চাগে বহুতে এতিয়াও চিনি পাবলৈও বাকী আছে, তাৰ ওপৰত কি ক'বা তুমি?
2: মানে চাওক, ইতিহাস বস্তুটোৰ প্ৰতি মানে যিটো স্পৃহা সেইটো কোনেও কাৰো মনত মানে উজ্জীৱিত কৰিব নোৱাৰে, সেইটো এটা স্বতঃস্ফূৰ্ত বুলি মই ভাবো। আৰু অসমতো মানে বিভিন্ন ডিচিপ্লিনৰ মানুহে এই ইতিহাস চৰ্চাটো খুব গভীৰভাৱে লৈছে। আমি যদি আৰম্ভণি পৰ্যায়ৰ ৰাজমোহন নাথ কনকলাল বৰুৱাহঁতৰ কথাই কওঁ বা আজিৰ সময়তো খুব নিবিড়ভাৱে কাম কৰি থকা ৰক্তিম ৰঞ্জন শইকীয়া বা ৰবীন্দ্ৰ ৰাজপা ছাৰহঁতৰ কথা কওঁ, তেওঁলোকো কিন্তু সেই মানে সাহিত্য বা অন্যান্য ডিচিপ্লিনৰ নহয়, পোনপটীয়াকৈ ইতিহাসৰ মানুহ নহয়, কিন্তু তথাপিও খুব নিবিড়ভাৱে ইতিহাস চৰ্চাৰ লগত লাগি আছে। আৰু আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰত তাৰমানে আমি ঐতিহ্য সচেতন নহয়, আমাৰ এতিয়াও বহুত মূল্যৱান সম্পদ আমাৰ নিজৰ তাৰমানে হেমাহিৰ কাৰণে ইতিহাসৰ গৰ্ভত চিৰকালৰ বাবে লোপ পাইছে। আৰু আমি আমাৰ চুবুৰীতে আমাৰ ঘৰতে হয়তো ইমান মূল্যৱান পত্ৰ সম্পদ আছে বুলি আমি নিজেই সেই সম্পৰ্কে মানে অৱগত নহয়। গতিকে এই ক্ষেত্ৰত আমাৰ চামৰ যিখিনি মানে ল'ৰা ছোৱালী আছে, আমাৰ একোটা বিশেষ দায়িত্ব হৈছে যে আমি নিজে এই বিষয়টোক লৈ সজাগ হোৱা আৰু তাৰ লগতে আমাৰ সম্পৰ্কীয় আমাৰ পৰিয়ালৰ সকলোকে বিষয়টোক লৈ সজাগ কৰোৱা। এই ক্ষেত্ৰত হয়তো কাৰোবাৰ ঘৰত এখন সাঁচিপতীয়া পুথিও থাকিব পাৰে বা বোপা ককাহঁতৰ দিনৰ কিবা সামগ্ৰীও থাকিব পাৰে, আনকি ধৰক কাৰোবাৰ ঢেঁকীশালৰ খুবলিত ব্যৱহাৰ হৈ থকা শিলডোখৰো হয়তো কোনোবা মঠ মন্দিৰৰ বা পুৰণি স্থাপত্যৰ অংশ বিশেষ হ'ব পাৰে। সেই প্ৰত্যেকটো বস্তুৱে আমি মানে জাকি জোকাৰি চোৱাটো প্ৰয়োজন। শেহতীয়াকৈ তাৰমানে অসমৰ পত্ন সম্পদৰ ক্ষেত্ৰত যিমানখিনি মানে মানৱীয় অত্যাচাৰ হৈছে সঁচাকৈ বৰ দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। গতিকে এই ঐতিহ্যৰ প্ৰতি অকণমান আমি চিন্তা চৰ্চা কৰিব লাগে বুলি মই ভাবোঁ।
1: হয়, তুমি যিহেতু সাহিত্য সংস্কৃতিৰ লগতো জড়িত বুলি কৈছা, এই সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ কিবা বঁটা পাইছা নেকি?
2: তাৰমানে চাওক, সাহিত্য যেতিয়া সাহিত্যৰ লগত জড়িত হোৱা যায় তাৰমানে কেন্দ্ৰীয় উদ্দেশ্যটো সেই বঁটা প্ৰাপ্তিত জড়িত হৈ নাথাকে। গতিকে আৰু

0: আমি যিহেতু একে তেনেই এতিয়া চেঙেলীয়া অৱস্থা,
1: হয়
0: মানে সাহিত্যৰ ক্ষেত্ৰখনত আচলতে সেই চৰ্চা কৰি থকা অৱস্থা এটাতহে আছো।
1: হয়
0: গতিকে বঁটা বাহনৰ বাবে যিটো এপ্লাই কৰাও হোৱা নাই আৰু সেই কৰিব পৰাকৈ মই উপযুক্ত বুলিও মই নিজকে নাভাবো। তথাপিও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ 2022 আৰু 23 বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ কিতাপটো মই পাইছিলো।
1: হয়
0: আৰু তাৰ উপৰিও অসমৰ এতিয়া সাম্প্ৰতিক অসমৰ যিসমূহ আগশাৰীৰ আলোচনী বা পত্ৰিকা, সাতসৰী হওক, গৰিয়সী হওক, প্ৰকাশ হওক, প্ৰান্তিক হওক, অসম সাহিত্য সভা পত্ৰিকা হওক বা বাৰ্তা পখিলি হওক, এনেধৰণৰ মানসম্পন্ন কাকত আলোচনীসমূহত লেখা প্ৰকাশ পাই থকাটো একোটা প্ৰাপ্তি বুলিয়ে মই বিবেচনা কৰোঁ।
1: হয়, তুমি কিতাপ পঢ়া বা তথ্যবোৰ কালেক্ট, তাৰ বাহিৰে বেলেগ কিবা কৰা নেকি? তোমাৰ হবি কি আচলতে?
0: ফুৰি ভাল পাওঁ,
1: ফুৰি ভাল পোৱা,
0: খাই ভাল পাওঁ, বিভিন্ন ধৰণৰ বিশেষকে এথনিক যিসমূহ আমাৰ মানে খাদ্য সম্ভাৰ আছে, সেইটো কোনোবাখিনিত আমাৰ হেৰিটেজ যাত্ৰা এটাতে পৰি যায়।
1: হয়,
0: সেই তেনেধৰণৰ
1: তোমাৰ আচলতে কোন সাহিত্যিকাৰ কোন আচলতে প্ৰিয় বা কিয় প্ৰিয় বা নতুন কিবা কিতাপ পঢ়িছা নেকি তুমি?
0: প্ৰিয়ৰ ক্ষেত্ৰতো মানে একেমুখে প্ৰিয় বুলি ক'ব পৰাকৈ মানে এইটো খেলি দুদল্যমান অৱস্থা এটালৈ আহি যোৱা যায়।
1: হয়,
0: মানে আমাৰ অসমীয়া সাহিত্যটো মই ব্যক্তিগতভাৱে ইমানেই সমৃদ্ধ বুলি বিবেচনা কৰোঁ যে এজন ব্যক্তিক মই মোৰ প্ৰিয় সাহিত্যিক হিচাপে কবলৈ বৰ অসুবিধা পাওঁ। কবিতাৰ ক্ষেত্ৰতে অজিত বৰুৱাৰ কবিতাই যিদৰে মোহাচ্ছন্ন কৰি ৰাখে, ঠিক তেনেদৰে নীলমণি ফুকনৰ কবিতায়ো সমানেই মোক আপ্লুত কৰে। তেনেকৈ মানে গল্পৰ ক্ষেত্ৰত মই খুব কম পঢ়া হয়, তথাপিও দেৱব্ৰত দাসৰ গল্প আকৌ আৰু প্ৰণৱ জ্যোতি ডেকাৰ গল্পসমূহ মোৰ অতিকৈ প্ৰিয়। তাৰপিছতে উপন্যাসসমূহো তেনেকৈ পঢ়ি থকা হয়। এতিয়া মানে সদ্যহতে পঢ়ি থকা পঢ়ি শেষ কৰা উপন্যাস বুলি ক'বলৈ গ'লে মৃণাল কলিতাৰ অভিমন্যুখন আজি 3 দিনমানৰ আগতে পঢ়ি শেষ কৰিছিলো, যদিও বহুত দেৰিকৈ পঢ়িছো উপন্যাস হিচাপে। আৰু শেহতীয়াকৈ পঢ়াত তাৰমানে খুব ভাল লগা উপন্যাস এখন আছিলে ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেপখন। তাৰপিছতে অনুৰাধা শৰ্মাৰ ৰুদ্ৰাণী শৰ্মা ছদ্মনামেৰে লিখা সফৰনামাখন পঢ়িও মই খুব ভাল পাইছিলো। আৰু এই সম্পৰ্কে একোটা প্ৰথম অভিজ্ঞতা যোৱা মাহৰ মানে মে মাহৰ প্ৰকাশতো লিখিছিলো।
1: তুমি যিহেতু কৈছাই যে আমাৰ অসমখন বহুতো ঐতিহাসিক ঠাই আছে, আৰু নতুন প্ৰজন্মক কি কবা, সেই নতুন ঐতিহাসিক ঠাইবোৰৰ যোনবোৰ মানে কীৰ্তিচিহ্ন আছে সেইবোৰ কেনেকে আচলতে আমি সংৰক্ষণ কৰিব পাৰো?
0: চাওক, মানে প্ৰথম কথাটো হৈছে আমাৰ মানে নিজৰ সচেতনতা লাগিব।
1: হয়,
0: এতিয়া অসমৰ ক্ষেত্ৰতে মানে যোৱা প্ৰায় 6-7 বছৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ দেখিলো মানে চৰকাৰী উদ্যোগত কোনো বস্তু সংৰক্ষণ কৰাটো সম্ভৱ নহয়। মানে কেইটামান অতি সীমিত আৰ্থিক অনুদান এটা অসমৰ মানে যিসমূহ হেৰিটেজ চাইটসমূহৰ লগত জড়িত মানে কৰ্তৃপক্ষ, মানে আমাৰ ধৰক আৰ্কিঅলজি ডিপাৰ্টমেণ্টেই হওক বা ধাচেই হওক, তেওঁলোকে অতি সীমিত অৰ্থ এটা পায় আৰু তাৰে গোটেইখিনি মানে চলাই ৰখাটো অসম্ভৱ। আৰু শেহতীয়াকে মানে অসমৰ ইমানেই দুৰাৱস্থা, মই আপোনাক এটা অভিজ্ঞতাৰ কথা কবলৈ বিচাৰিছো। আজি কিছুদিন আগতে মই উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰলৈ গৈছিলো। মণিকৰ্ণেশ্বৰৰ তাৰমানে ভেটিটোৰ যিটো মানে প্ৰিণ্টত ব্যৱহাৰ কৰা ইটাবিলাক, চেপেটা ইটা আহোম যদিও, সেই চেপেটা ইটাখিনি তেওঁলোকে উলিয়াই পেলাই ভাঙি ভাঙি ঢালাই কামত ব্যৱহাৰ কৰি আছে। গতিকে আপুনি ভাবক অসমৰ ঐতিহ্যৰ অৱস্থাটো কি। আপুনি যদি আমাৰ নগাঁৱতে চাই তেতিয়াহ'লে আমাৰ যিটো চামধৰাগড় দি চাইনা ৱাল অফ আছাম বুলি আমি জানো, তাৰোতো এটা ফাল খানি খানি শেষ কৰি পেলালে। আমাৰ মিছা কোঁচটো, যি মিছা কোঁচ অসমীয়া বীৰৰ বীৰত্বৰ গৰিমাৰে ৰঞ্জিত, তাৰ ভিতৰত এতিয়া আপুনি অবৈধ বসতি দেখিব। তাৰ উপৰিও অসমৰ এই যিখিনি দবকা ৰিজনটোৰ মঠ মন্দিৰখিনি, এই সম্পৰ্কে আমাৰ নগাঁৱৰে বহু মানুহ তাৰমানে একো গমেই নাপায় আৰু জানিবলৈও ইচ্ছা নকৰে। যিখন দবকাৰ কথা আমি সমুদ্ৰগুপ্তৰ দিগ্বিজয়ৰ অভিলেখতে পাওঁ, গতিকে সেই দবকাখনৰ বিষয়েও আমাৰ মানে নগাঁৱৰ মানুহখিনি জনাৰ আগ্ৰহ নাই। ঠিক তেনেদৰেই মানে বিভিন্ন ক্ষেত্ৰত আৰু কিমান মানে অসমৰ আমাৰ নগাঁৱৰে বহুত মানুহৰ ঘৰত থকা সাঁচিপতীয়া পুথি উটাই দিয়া হ'ল। শেহতীয়াকৈও আমি জানিবলৈ পাওঁ মতে হাতীচুমৰ এঘৰ মানুহৰ পৰা ট্ৰাংক এটাত এক ট্ৰাংক পুথি উঠাই দিছে সোণাইত। গতিকে এই কথাবিলাক অতিকে দুৰ্ভাগ্যজনক কথা, আৰু আমি যদি নিজেই সচেতন হওঁ তেতিয়াহ'লে এই যিখিনি ঐতিহ্যৰ তাৰমানে অৱক্ষয় তাক আমি ৰোধ কৰিব পাৰিম, আৰু সেইটো কৰাটো অতিব প্ৰয়োজন বুলি মই ভাবোঁ।
1: হয়, তোমাৰ পৰা বহুত ভাল লাগিলে। তোমাৰ আৰু তোমাৰ কিতাপখনৰ বিষয়ে অকণমান ক'বা নেকি, যোনখন কিতাপ তুমি প্ৰকাশ কৰিছা?
0: কিতাপখন তাৰমানে এতিয়া যোৱা 2025 চনৰ জানুৱাৰী মানলৈকে

0: ইতিহাস, বিশেষকৈ অসমৰ সাংস্কৃতিক ইতিহাস আৰু প্ৰত্নতত্ত্ব সম্পৰ্কীয় যিখিনি মানে প্ৰকাশিত প্ৰবন্ধ আছিলে, এই
1: হয়
0: প্ৰবন্ধখিনি গোটাই পেলাই কিতাপ এখন কৰি থোৱা হ'ল। এইটো আচলতে এক ধৰণৰ এটা সপোন,
1: হয়
0: প্ৰত্যেকজন মানুহৰে ছপা ৰূপত নিজৰ আখৰবোৰ চাবলৈ এটা হেঁপাহ থাকে, আৰু সেই হেঁপাহৰে সচল মোৰ কিতাপখন প্ৰত্নকথা নামটো দিয়া হৈছিলে। অসমৰ এটা আগশাৰীৰ প্ৰকাশন গোষ্ঠী দাপোন প্ৰকাশনে প্ৰকাশ কৰিছে,
1: হয়
0: আৰু কিতাপখনৰ যিটো ভূমিকা, সেই ভূমিকাটো লিখিছে অসমৰ এগৰাকী বৰেণ্য প্ৰত্নতাত্ত্বিক ডক্টৰ নিক্ষিপদ দেৱচৌধুৰী ছাৰে। আৰু ইয়াতে আমি তিনিটা ভাগত, মানে প্ৰথম ভাগটোত অসমীয়া লিপি আৰু অভিলেখ বিষয়ক, দ্বিতীয়টো ভাগত ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত অসমৰ কিছুমান প্ৰত্নতাত্ত্বিক স্থানৰ, মানে ঐতিহাসিক স্থানৰ, ঐতিহাসিক, প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক দিশৰ আলোচনা কৰা হৈছে, আৰু তৃতীয়টো ভাগত অসমৰ সাংস্কৃতিক ইতিহাসৰ কেতবোৰ প্ৰসংগৰ আলোচনা কৰা হৈছে। আৰু এতিয়া শেহতীয়াকে এখন মানে সাঁচিপতীয়া পুথিৰ পৰা
1: হয়
0: আমি পাঠোদ্ধাৰ কৰি সম্পাদনাৰ কাম কৰি আছো, সেইখনো হয়তো এই বছৰৰ শেষৰ ফালে তাৰ কামো শেষ কৰিবগে পাৰিম বুলি আশা ৰাখিছো।
1: হয় আশা থাকিলে তুমিও ঐতিহাসিক ঠাইবোৰৰ কথা আমাৰ সকলোকে যাতে জনাবা। তুমি যিহেতু বহুতখিনি
0: হয়
1: ঠাইও গৈ আছা, ভাল লাগিছে তোমাৰ পৰা ইমানখিনি জ্ঞান। নৱপ্ৰজন্ম সকলো আচলতে বহুত ভাল পাব তোমাৰ এই কথাখিনি শুনি। ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, আজি যুৱ তৰংগ অনুষ্ঠানত অনুস্মিতা চক্ৰৱৰ্তী আৰু বিকাশ শৰ্মাৰ লগত আমাৰ যি কথোপকথন হৈছিলে আপোনালোকে শুনি কেনে পালে? লগতে ময়ংকিতা ভট্টাচাৰ্যই আপোনালোকলৈ এটা সুন্দৰ গীত আগবঢ়াই আজি এই যুৱ তৰংগ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শান্তিৰে থাকক, কুশলে থাকক, আৰু আমাৰ অনুষ্ঠান সদায় শুনি থাকিব। ধন্যবাদ।

শ্রোতাসকল, আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্রৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। পুনৰ কৈছোঁ, 9435053214।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 5 বজাত হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক, ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত

0: 12গৰাকী মন্ত্ৰীৰ নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা বৃদ্ধি, স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FIBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FIBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাও অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: The 16th India-EU summit co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa and President Ursula von der Leyen marked a historic milestone in these relations. The successful conclusion of negotiation for India-EU free trade
2: agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
0: এই কৰ্মশালাত চুবুৰীয়া দেশ ভূটানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপ্ছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলো সম্বোধন কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পিছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডঃ পেগুৱে উল্লেখ কৰে।
3: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা 6টাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ ৰাইজৰ সহায় সহযোগিতা বিচাৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। বৈঠকৰ পাছত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ দ্ৰুত আৰু দায়িত্বশীলভাৱে ৰূপায়ণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটাঙনি উসমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয়ে দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বিচিদাস কানুৱামাৰী মজলীয়া বিদ্যালয়ে প্ৰথম, সোণালীবালি বালিকা প্ৰাথমিক বিদ্যালয়ে দ্বিতীয়, সোণালীবালি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণলা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিৰ পি এম শ্ৰী বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ে প্ৰথম, বাৰপূজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায়ে দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচিন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে উৰে জীৱন, জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যু তিথি উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছৰ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে বহু প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনিৰ উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি বিষয়াদ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে। অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ চক্ট চিট উৎপাদনৰ সুবিধা নিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ মহিলা যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। আজিৰ আমৈ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ আমৈগৰাকী হৈছে দীপ্তি দেৱী আৰু তেখেতৰ ঘৰ হৈছে গান্ধীবাৰীত। কৃষি কৰ্মৰ লগত জড়িত আমৈগৰাকীৰ লগত আজি আমি কথা পাতিম আৰু চিনাকি হ'ম। নমস্কাৰ আপোনাক।
1: নমস্কাৰ ছাৰ।
0: আপোনাৰ পৰিচয়টো আপোনাৰ পৰাই দিলে ভাল পাম, গাঁওখনৰ কথাও ক'ব।
1: মোৰ নাম শ্ৰী দীপ্তি দেৱী, গাঁও গান্ধীবাৰী।
0: হয়, আপুনি কওকচোন আপোনালোকৰ গাঁওখনত আপুনি কেনেধৰণৰ কৃষি কৰ্মৰ লগত জড়িত থাকে?
1: হয়, মই শাক পাচলি খেতি কৰোঁ। 2001 চনৰ পৰাই মই খেতি আৰম্ভ কৰিছোঁ। গোটৰ পৰা মই মাত্ৰ 900 টকা হাতত লৈ, মানুহজনৰ চাকৰি এপেণ্ডিক্স কাটি আছিলে বেংকত, কিন্তু নোহোৱাৰ কাৰণে তাৰ পৰা লৈ আহিলোঁ। মোৰ সংসাৰ নচলে, ঘৰ তাত ল'ৰা ছোৱালী পঢ়াব লাগে, আহি তেনেকৈ মানে প্ৰথম খেতিটো আৰম্ভ কৰিছোঁ। কৰি শাক পাচলি বজাৰত বেচিব দিওঁ, ৰহাত বেছি, ঘৰৰ পৰাও নিয়ে ৰাইজে, নাম সকাম পাতিলোঁ ওচৰৰ পৰা তেনেকৈ অৰ্ডাৰ দিয়ে, তেনেকৈ লৈ যায়হি। সকলো খেতিয়ে কৰোঁ মই, লোকেল তিয়ঁহ, জিকা, ভেন্দি, নেমু আছে, হয়, পদিনা, আকৌ মানধনিয়া বাৰমাহীয়ে মই খেতি কৰোঁ। তেনেকৈ মই ছোৱালীও বিয়ে পঢ়ালোঁ, আকৌ বিয়াও দিলোঁ, দিয়াৰ পিছত এতিয়া ঘৰখন তেনেকৈ মই জীৱিত ৰাখিছোঁ।
0: এতিয়া আপোনাৰ মাটি কিমান আছে?
1: 3 বিঘা খেতি কৰোঁ, হয়, বাৰমাহী কৰোঁ।
0: বাম মাটি মানে?
1: হয়, বাম মাটি, ঘৰৰ বাৰীৰ পৰা লগতে আৰু ঘৰ।
0: গতিকে তাতে আপুনি খেতিতে লাগি থাকে?
1: হয়, খেতিতে লাগি থাকোঁ আমি দুয়ো।
0: হয়, আৰু এতিয়া আপোনাৰ ধৰক ধনিয়া দিব লাগিব, এতিয়া কেতিয়াবা কেতিয়া তিয়ঁহ দিব লাগিব, এইখিনি কেনেকৈ আপোনালোকে হিচাপটো ৰাখে?
1: তেনেকৈ আমি খেতি কৰোঁ, কৰাৰ পিছত টমটম ঠিক কৰি লওঁ, ৰহাত ডেইলি নি থাকে বজাৰ। এইবাৰ আকৌ মানুহ এজনকো ৰাখি লৈছোঁ, বেছি হেৰি কৰি বেচিবলৈ মানে মানুহ বেছি হেতাৰ পৰা হয়, আৰু মানুহে নগ'লে মানে ফোন কৰি থাকে, বস্তুখিনি দিয়া যায়। তেনেকৈয়ে কৰি কৰি প্ৰথম যোৱা বছৰ 37,000 খৰচ কৰিছোঁ, 1,60,000 উঠাইছোঁ। এইবাৰ তেনেকৈ 40,000 খৰচ কৰিছোঁ। এতিয়া বিলাহীত 60,000 উঠালোঁ, আৰু তিয়ঁহ, লোকেল তিয়ঁহ আছে, কোমোৰা আছে, জিকা আছে, ভেন্দি আছে, তাৰ মানধনিয়া আৰু পদিনা, এনেকৈ ৰঙালাও, হয়, সকলোখিনিয়ে তেনেকৈ আমাৰ নি থাকে, নি তেনেকৈ মই এবাৰ উন্নত হৈছোঁ আৰু।
0: হয়, এই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছকে খেতিপথাৰলৈকে যোৱা হয়?
1: খেতিপথাৰ 3টা বজাৰ পৰা উঠি আমি মটৰ পানী চলাওঁ, বতৰ নহ'লে তেনেকৈ ৰাতিও 9-10টালৈকে তেনেকৈ পানী দিওঁ। দিনত ব্যৱসায়লৈ যায়, মানুহজন পঠিয়াই দিয়াৰ পিছতো মই লাগি থাকোঁ, আৰু গ্ৰাহকো আহি থাকে, বস্তু নিবলৈ দি থাকোঁ তেনেকৈ তেনেকৈ আৰু। হয়, আগবাঢ়ি গৈছোঁ। এইবাৰ বৈজ্ঞানিক পদ্ধতিতে অলপ কৰোঁ বুলি ভাবিছোঁ, সেইটো জনাইছোঁ। চৰকাৰৰ ফালৰ পৰা এতিয়াও একো পোৱা নাই, এই লাষ্টতহে মানে কৃষি কেন্দ্ৰৰ পৰা গৈছে, জুলি শৰ্মা বাইদেউ বিলাহী খেতি হেৰি পেকেট এটা দিলে, সেইটো কৰিলোঁ। এইবাৰ সেইটো কৰিয়ে 60,000 উঠাইছোঁ বিলাহীটো, আৰ্কা অভেদ 20টোৰ নাম।
0: হয় হয়, তেনেকৈ আপুনি কৃষি বিভাগেও মানে আপোনাক সহায় কৰিছে?
1: সহায় তেনেকৈ পোৱা নাই, এইবাৰ লাষ্টত পালে যে এইবাৰহে দিম বুলি কৈছে, আৰু কি দিয়েতো সেইটো এতিয়ালৈকে পোৱা নাই। ফাৰ্মিং বেংক আৰু কেঁচুসাৰ, জৈৱিক সাৰৰ ওপৰতে আমি খেতি কৰোঁ। কেঁচুসাৰো নিজৰ ঘৰতে মই তৈয়াৰ কৰি আছোঁ, কৰি ঘৰতো ব্যৱহাৰ কৰোঁ আৰু বেচোঁ অলপ, আৰু যিটো লিকুইড ওলায় সেইটো আমি স্প্ৰে কৰি দিওঁ, আৰু পোক পৰুৱাৰ কাৰণেও সেয়া নিমপাত বইল কৰি ভিজাই থৈ তেনেকৈ স্প্ৰে কৰোঁ। আৰু জুলি শৰ্মা বাইদেউ নেমুৰ কাৰণে, নেমু আছে, কাজি নেমু, নেমু সেয়া এগ্ৰিকালচাৰৰ পৰা হেৰি দিছিলে, গুড়, বেচন, এনেকৈ আকৌ গৰুমুত,

0: আমাৰ ঘৰৰ পৰা 5 লিটাৰ এনেকৈ মিলাই পেলাই ড্ৰাম এটা দিছিলে, সেইটো দি দি আমি গুৰত দিবলৈ দিছে, তেনেকৈ দিছোঁ। কিন্তু নেমু লাগি আছে, নেমু নি আছে বজাৰত,
1: 12 মাহে লাগে।
0: হয়, 12 মাহে লাগে।
1: এইটো কি জাত?
0: এইটো কাজি নেমু, গোটেই বস্তুখিনি আমাৰ লোকেল।
1: আৰু কেতিয়াবা নেমু দেখা যায় যে বাৰিষা বেছি লাগে, খৰালি কমি যায়। আপোনালোকৰ বাৰিষা খৰালি সমানে লাগি থাকে?
0: সমানে লাগি থাকে, হয়।
1: তাৰমানে তাত আপোনালোকে পানী বা সাৰ যোগান ধৰি থাকে?
0: সাৰ অন্য সাৰ একো নাই, আমাৰ জৈৱিক সাৰ এখন, চব গোবৰৰ ওপৰতে আৰু কেঁচু সাৰৰ ওপৰতে সেইটোৱে। এইবাৰহে মাত্ৰ সেই বস্তুটো ভিটামিনৰ কাৰণে দিছে, অন্যখিনি একো নাই দিয়া। মিঠৈ বেচন বাইদেউহঁতক দিছে, ড্ৰাম এটা দিছে, সেইটো দি লৈ আমাৰ গৰুমুত এনেকৈ আমাৰ নিজে সেইখিনি কৰি লওঁ। যিকেইটা বস্তু দিব দিছে সেইখিনি মিছল কৰি পেলাই দাম 5-6 দিনমান দমাই থওঁ, থৈ পেলাই ঘূৰে ঘূৰে পানী 1 লিটাৰকৈ প্ৰতিজোপাতে 1 লিটাৰকৈ দিবলৈ দিলে তেনেকৈ, কিন্তু ভাল লাগন দিছে। বেছি আছে
1: নেমুজোপাৰ যতন লৈছে?
0: হয়, যতন লৈছোঁ, হয়।
1: এনেই আমাৰ নেমু বাৰীতে থাকে, একো যতন লোৱা নহয়, কিন্তু আপোনালোকে নেমুজোপাৰ কি অভাৱ, সেই অভাৱ পূৰণ কৰাৰ কাৰণে ভালকৈ লাগে।
0: সেইটো ভিটামিনৰ কাৰণে দিছে, সেইটো কাৰণে অলপ লাভৱান হৈছোঁ আৰু।
1: খুব ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতোঁ। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, আপুনি যিহেতু নিজেই খেতি কৰে, নিজেই ৰান্ধনি, গতিকে বাৰীৰ শাক পাচলিখিনি আপুনি বনাই খায়?
0: খাওঁ, হয়, ঘৰত কিনা নহয়ে,
1: হয়, নিজৰ বাৰীৰে শাক পাচলি,
0: নিমখখিনি আৰু বাহিৰৰ অন্যখিনি কিনাই নহয় আৰু।
1: বাৰু ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলোঁ।
0: মোৰ ছোৱালীয়ে প্ৰথম দেউতাকৰ সেই দেখি, তাৰপৰা তেওঁৱে গোটেই ওচৰত খেতিয়ক এজনে কৰা দেখিলে, দেখি বোলে দেউতাই যদি এনেকৈ যদি কৰে তেতিয়া ঘৰত আমি খেতিখিনি কৰোঁ, তেওঁৱে মানে সেইটো কৰি ল'লে মোৰ ছোৱালীজনীয়ে, হয়, কৰি লৈ তেনেকৈ কৰি আমি দুয়ো, মই গোটৰ পৰা পইচা আনি দিলোঁ, তাই কলেজলৈ গৈ আছিলে সেইখিনি সময়ত, তাইকো পঢ়ালোঁ, তাই সেই তেনেকৈয়ে ঘৰখন জীৱিত কৰি ছোৱালীকো পঢ়ালোঁ, আকৌ বিয়াও দিয়া গ'ল তেওঁ, এতিয়া চেন্নাইত আছে, চেন্নাইত তেওঁ জব কৰি আছে।
1: কৃষি কৰ্মৰ আগ্ৰহটো দেখি খুব ভাল লাগিলে। আমি ভাবোঁ আপুনি পৰৱৰ্তী সময়তো আৰু উন্নত ধৰণে কৃষি কৰ্ম কৰিব, আনকো এই আৰ্হি দেখুৱাব পাৰিব। আৰু আজি কথা বতৰা সামৰিছোঁ, ধন্যবাদ।
0: হয়, মোৰ আমাৰ লগতে ওচৰ চুবুৰীয়া কেইজনমান খেতিয়ককো আমাৰ পৰাই দিহা পৰামৰ্শ লৈ পেলাই তেনেকৈ কাম কৰিছেই বাৰু, সেইখিনি আমি তেখেতলোককো আগবঢ়াই নিম বুলি আমিও ভাবিছোঁ।
1: হয়, ধন্যবাদ।
0: হয়, কৃষ্ণ, নমস্কাৰ।
1: ইমান পৰে আজিৰ আমোল অনুষ্ঠানত আমি লগ পালোঁ গান্ধীবুৰী অঞ্চলৰ এগৰাকী মহিলা কৃষক দীপ্তি দেৱীক।

নমস্কাৰ, মোৰ নাম জিমি হাজৰিকা। মোৰ ঘৰ কলিয়াবৰ হাতবৰত। মই অংগনবাদী কেন্দ্ৰত কৰ্মৰত হৈ আছোঁ। শিশুসকলৰ লগত নানা ধৰণৰ খেল ধেমালি, নাচ গান, দিনটো ব্যস্ত হৈ থাকিব লাগে। আমি তেওঁলোকক ফুচুলাই মেলি তেওঁলোকৰ লগত আমি ধুনীয়াকৈ উমলাই তেওঁলোকৰ লগত অন্তৰংগৰ কথা বতৰা পাতিলেই তেওঁলোকৰ মনটো ভাল হৈ পৰে। আৰু আপোনালোকৰ যদি কোনোবা গাঁৱৰ শিশুসকল তেনেকৈ অংগনবাদী কেন্দ্ৰলৈ অহা নাই, আপোনালোকে লৈ আহিবচোন। আমাৰ আজিকালি মডেল চেণ্টাৰ দিছে। মডেল চেণ্টাৰবিলাকত কেনেধৰণেৰে কিমান বস্তু দিছে, সেই বস্তুবোৰ লৈ শিশুসকল বহুত আনন্দিত হয়। তেওঁলোকৰ লগত তেওঁলোকে সেইখিনি পাই পেলাই সকলো ঘৰলৈ পাহৰি যায়। তেওঁলোকে কিছুমান শিশুৱে কয়, বাইদেউ আমি নেযাওঁ, আমি ইয়াতেই থাকিম। আপোনালোকেও আনি পেলাই চাওকচোন কেনেকুৱা লাগে। শিশুসকলক আপোনালোকে যত্ন লওক। শিশুসকল সৰুৰ পৰাই যদি আপোনালোকে যত্ন লয়, তেতিয়া তেওঁলোকৰ আগলৈ জীৱনটোত আগবাঢ়ি যাব বুলি মোৰ আশা থাকিল। মই ইয়াৰ মাজতে এফাকি গীত গাম, আপোনালোকে শুনিব। এই

আমৈ মহিলা যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কুঞ্জলতা কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠৰ নাম।

কুঞ্জলতা কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠৰ নাম শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক, ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলৰ নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা বৃদ্ধি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ সন্দৰ্ভত 19 জুনত কেছ জাৰি দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব

0: ডক্টৰ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FIBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250ৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FIBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱশক্তিৰ কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যৎমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: The 16th India-EU summit co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa and President Ursula von der Leyen marked a historic milestone in this relations. The successful completion of negotiation for India-EU
2: agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
0: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া দেশ ভূটানৰ প্ৰতিনিধিসকলৰ উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখল গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলতো অংশ লয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পিছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষক বদলীকৰণ পৰ্টেল আৰু শিক্ষা হেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।
3: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা 6টাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছডাৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছডাৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সংক্ৰান্তত 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ চানহক ফাষ্ট

0: আদালতত হাজিৰ হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ ব্ৰহ্মণৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3জন লোকক গ্ৰেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকাচকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ 2জন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিমুদ্দিন আৰু গুমাৰিগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। দুয়োজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 12টা চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। ইফালে পশ্চিম ইম্ফল জিলাৰ চাপাম মামাং লেইকাই নিবাসী নুং মেইথেম ৰূপ সিং নামৰ আন এজন সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত এইদৰে কয়।
1: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल, माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वो आपके माध्यम से इसे प्राप्त कर पाएंगे। So I need your support and I need your help to take this information to the last man out there who's producing something and would want to move from the local to the global stage.
0: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক্ড চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহৰ ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে জানিবলৈ দিয়ে।
2: Rubber Board sees northeastern region is very important region for expanding as well as existing plantations more production. So as I mentioned, expansion we have private funded projects as well as the government subsidy schemes. For example, planting assistance we are having 50,000 rupees per hectare. And for utilizing optimally.
0: ডিব্ৰুগড় জিলাৰ 15খন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৰি অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।

এফএমএনৰ 102.7 মেগাহাৰ্টছ, নিউজ অন এআইআৰ এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কৃষক বাণী।

0: সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ কথোপকথন। এই শিতানত আমি আজি লগ পাইছোঁ দুগৰাকী উদ্যোগী মহিলা। তেওঁলোক হৈছে পশ্চিম শালমৰাৰ প্ৰতিমা মেধি আৰু নমাটিৰ নীলাক্ষী মেধি বৰুৱা। আহকচোন তেওঁলোকৰ কৰ্মৰ বিষয়ে আমি তেওঁলোকৰ মুখৰ পৰাই শুনো। প্ৰিয় কৃষক বন্ধু, আমি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ দুগৰাকী উদ্যোগী মহিলাক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোক হৈছে ফুলগুৰিৰ পশ্চিম শালমৰাৰ প্ৰতিমা মেধি আৰু নমাটিৰ পৰা আহিছে নীলাক্ষী মেধি বৰুৱা। আপোনালোক দুয়োগৰাকীকে আমাৰ কৃষক বাণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: হয়, আমি জানিব পাৰিছোঁ আপোনালোক দুয়োগৰাকী এতিয়া নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে।
1: হয়,
0: বহুদিনৰ পৰা আপুনি প্ৰতিমা মেধিয়ে পিঠা বনোৱা কাম,
1: পিঠাপনা
0: কাম, জলপান এনেকুৱা ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু সফল হৈছে। আৰু আমাৰ নীলাক্ষী মেধি বৰুৱা বাইদেৱে কাপোৰ চিলাই, হয়নে?
1: হয়।
0: গতিকে নিজ নিজ স্থানত আপোনালোক দুয়োগৰাকীয়ে উজ্বলি উঠিছে। আপোনালোকৰ প্ৰথমে মই প্ৰতিমা মেধি বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি কেতিয়াৰ পৰা পিঠা পনাৰ লগত জড়িত, কেতিয়াৰ পৰা পিঠা পনা বনোৱাৰ কামটো কৰিলে, কিয় মন কৰিলে এই কামটো কৰিবলৈ?
2: তাৰমানে নাৰী হ'লেও স্বাৱলম্বিতা লাগে।
0: হয় হয়।
2: কেৱল ভাত ৰান্ধি খাই থকাই যথেষ্ট নহয়। যেতিয়া আমাৰ ফুলগুৰিত মহিলা বজাৰ এখন খুলিলে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ 2017 চনতে, সেই বজাৰখনৰ পৰাই যি আৰম্ভ কৰিছোঁ মই। তাৰমানে মহিলা বজাৰ বুলি ক'লে বিশেষকৈ মহিলা বস্তুৱে লাগিব তাত। প্ৰথম মই বোৱা কাপোৰ অলপ বেচিছিলোঁ, চাদৰ, মেখেলা, ৰুমাল নিজে বৈ থোৱা আৰু, বেচিম বুলি নহয় নিজৰ প্ৰয়োজন বুলি পেলাই। তাৰপৰা দেখিলোঁ বেলেগ ব্যৱসায়ী কিছুমানে, মানে আমাৰ আত্মসহায়ক গোটৰ মহিলাই লাড়ু পিঠাও বেচিছে। নেক্সট সপ্তাহৰ পৰা মানে ময়ো সেইটোকে বনাব ল'লোঁ। যিহেতু কাপোৰ এখন বলেতো বহুত দিন লাগে, কিন্তু লাড়ু পিঠাটো সপ্তাহতে বহুত বনাব পাৰি, এদিন বনাই পিছদিনা বেচিব পাৰি, সেইটো কাৰণে মই সেইটোকে বাছি ল'লোঁ।
0: তেতিয়াৰ পৰা আপুনি
2: কৰি আছোঁ? তেতিয়া কিন্তু সাপ্তাহিক আমি বজাৰখন মঙলবাৰে বহে আমাৰ তাত। তাৰোপৰি আমি সুবিধা চাই ৰহা বজাৰটো বহোঁ। ফুলগুৰি বজাৰত এদিনহে বহোঁ, ৰহা বজাৰত দুদিন বহোঁ সপ্তাহটোত, মুঠতে 3 দিন বজাৰত বহোঁ আমি। বাকীকেইদিন বনাবলৈও সময় লাগে, পিঠাগুড়ি খুন্দাৰ পৰা চাউল ভজা সেইবিলাক কৰিবলৈ। তেনেকৈ চলি পেলাই মানে মই যথেষ্টখিনি উপকৃত হৈছোঁ। তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা পঢ়িও আছিলে বাৰু, বিশেষকৈ ল'ৰাটো মোৰ কমাৰ্চত লৈছিল এডমিশ্যন কলংবাৰত, তেতিয়াৰ পৰাই মই কৰি আছোঁ ব্যৱসায়। যিহেতু লাভ হৈছোঁৱেই, সেইকাৰণে মানে এতিয়া বেছি পাইছোঁগৈ বাৰু। এতিয়া বজাৰত নঘূৰোঁ, কিন্তু ঘৰতে থাকি বিয়া নাম এইবিলাকৰ অৰ্ডাৰহে ল'ম মই।
0: এতিয়া মানে ব্যৱসায়টো আগতকৈ বহুখিনি
2: বেছি উন্নত আছে, মানে এতিয়া মই ঘূৰি ফুৰিবলগীয়া নহয়, আৰু ঘৰতে বহি থাকিলেই পাওঁ মই অৰ্ডাৰ। বিহু হ'লে পাওঁ, বিয়া নাম সবাহ য'তেই যি নহওক,
0: হয়
2: সেইবিলাক অৰ্ডাৰ লওঁ এতিয়া।
0: হয় হয়, বৰ সুন্দৰ কথা। আমি এবাৰ নীলাক্ষী মেধি বৰুৱা বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ। বাইদেউ, আপুনি চিলাই কাম কৰে, কি কি চিলাই কৰে আপোনাৰ, মানে কি মেচিন ঘৰতে আছে, আপোনাৰ এটা ইউনিট আছে বুলি আপুনি কৈছিলে, কওকচোন আপোনাৰ এই যাত্ৰাৰ কথা।
3: অঁ, মই মানে কি স্বাৱলম্বী হ'বলৈ যায় এতিয়া এনেই ঘৰত, ধৰি লওক হাজবেণ্ডে ধৰি লওক ইনকমৰ পথতটো চলিলে নহ'ব, ঘৰ চলিবলৈ মোৰো মন যায়। তেতিয়া মই মনত মানে ভাবিলোঁ নাই কিবা এটা কৰোঁ, তাৰপিছত তেতিয়া মোৰ মন গ'ল, মানে বিউটিচিয়ানৰ ক্লাছ মানে কৰিছিলোঁ, ফ্ৰী কোৰ্চ আহিছিলে, তেতিয়া কৰাৰ পিছত সেইটো শিকিলোঁ। তাৰপৰা আৰু মেচিন শিকিবলৈ মন গ'ল, তাৰপিছত সেই মেচিনৰ মানে ট্ৰেইনিং ল'লোঁহি মই বেবেজিয়াত। তাৰপিছত তাৰপৰা কৰি এতিয়া ঘৰতে কৰি থাকোঁ, মই চাদৰ মেখেলা চিলাওঁ, তেনেকৈ চাদৰ মেখেলাৰ লগতো ব্লাউজটো থাকি, ব্লাউজ চিলাওঁ, দহি গুঠোঁ, আৰু তেনেকৈ ধৰি লওক নিজৰ লগতে নিজৰ কাপোৰযোৰ চিলোৱাৰ লগতে বেলেগৰো তেনেকৈ চিলাওঁ, মানে কিবা এটাতো পাওঁ হয়। তাৰ ওপৰতে মানে ধৰি লওক নিজে অকণমান স্বাৱলম্বী হোৱা নিচিনা পথ মুকলি হৈছে আৰু। তাৰপিছত এনেকৈ কৰি থাকোঁতে আৰু তেনেকুৱাতে ওচৰৰ তেনেকৈ ক'লে নাই শিকাই দিয়ক বুলি, তেনেকৈ এগৰাকী দুগৰাকী শিকাওঁতে মানে এতিয়া মানে বহুকেইগৰাকী মোৰ তাত মানে শিকিছেহি আৰু মেচিন শিকোঁতে। এতিয়া ধৰি লওক নিজেই কাপোৰ চিলাওঁ আৰু তেওঁলোককো ট্ৰেইনিং দিয়া নিচিনাকৈ হয় আৰু, এটা চেণ্টাৰ খুলি লৈছোঁ। গতিকে তেনেদৰে আগবাঢ়ি গৈ আছোঁ আৰু, নিজৰ নিজেও চলি আছোঁ, ঘৰৰ লকডাউনৰ সময়তে মানে বহুতখিনি মানে উপকৃত হোৱা নিচিনা পালো, কাৰণ সেইখিনি সময়ত মানুহবিলাকে ঘৰতে বহি আছিলে, তেতিয়া মাস্ক বনাইছিলো মই প্ৰথম, মানে মাস্ক মাস্কত মানে ইজনে সিজনে নাই মাস্ক লাগে ঘৰুৱাহে, মানে গামোচা মাস্ক এনেকে মানে বিচাৰ বিচাৰোঁতে আছে, তেনেকুৱা অকণ বেছিকে পপুলাৰ হৈছোঁ, ক'ত বনাই দিলে এনেকে সুধে, এইটোৱে সেইটো সুধি থাকোঁ চাব কথা, এনেকে কওঁতে মানে সেই মাস্ক বহুতখিনিয়ে বনালোঁ, মানে কমেও 4-5,000 টকা সেই লকডাউনত মই মাস্কতে পাইছোঁ, সেই তেনেকে তেনেকে অকণ পপুলাৰ হৈ গৈছোঁ। তাৰপিছত চাদৰ মেখেলা তেনেকে কাপোৰো বিক্ৰী কৰোঁ মই, তেনেকে কাপোৰ আনি পেলাই ধৰি লওক আহে, ধৰি লওক কিনে কাপোৰ চাদৰ মেখেলা কিনো, তাতে আকৌ চিলাবও দি থৈ যায়। তাৰপিছত তেনেকে পাৰ্লাৰ ধৰি লওক মই থ্ৰেডিং কৰোঁ, হেয়াৰো কাট দিওঁ চিম্পল কাট কিছুমান, তেনেকে নিজে মানে আৰু ঘৰতে বহি ঘৰতে নিজৰ ঘৰতে আছে ৰুম, তেনেকে ব্যস্ত হৈ থাকোঁ আৰু, মানে ধৰি লওক ল'ৰা ছোৱালীকো তেনেকে ঘৰতে ধৰি লওক ঘৰত থাকিলে এতিয়া ল'ৰা ছোৱালীও চম্ভালিব পৰা যায়, ল'ৰা ছোৱালীৰ লগতো টাইম দি আৰু তেনেকে কামতো আগবাঢ়ি গৈছোঁ আৰু।
0: বৰ ভাল কথা, বৰ সুন্দৰ কথা। প্ৰতিমা মেধি বাইদেউ, আপুনি বজাৰ প্ৰথমতে বজাৰত গৈছিলে, গৈছিলে বজাৰত বহিছিলে, তাৰপিছত আৰু বহিবলগীয়া হোৱা নাই আজিলৈকে। আপুনি যিখিনি পিঠা পনা বনায় তাৰ কাৰণেতো আমাৰ ঢেঁকীৰ এটা বৰ প্ৰয়োজন, বা মিক্সিত এটা প্ৰয়োজন, বা পিঠাগুড়ি মেচিন আজিকালি উপলব্ধ, আজিকালি বহু মানে মহিলাই এই কামটোও কৰে, পিঠাগুড়ি মেচিন ব্যৱহাৰ কৰে বা লৈছে। এই কথাখিনি আপুনি কওকচোন, আপুনি কেনেধৰণে পিঠাখিনি মানে পিঠাগুড়িখিনি ৰেডি কৰে, ঢেঁকীত কৰে নে?
2: প্ৰায়খিনি ঢেঁকীতে কৰোঁ, কিন্তু এতিয়া মেচিনত মানে যেতিয়া বেছি প্ৰয়োজন হয়, বৰপিঠাটোৰ কাৰণে মেচিনত খুন্দিব পাৰি, কিন্তু তিল পিঠাৰ কাৰণেতো মেচিনটো নহয়, সেইটো কাৰণে ঢেঁকীটো প্ৰয়োজন হয়। মানে দুদিন যদি সময় পাওঁ তেতিয়া মই ঢেঁকীতে কৰোঁ, কিন্তু ইমাৰ্জেঞ্চি প্ৰয়োজন হ'লে মই তেতিয়া মিক্সিত কম পৰিমাণে হ'লে মিক্সিত দিওঁ, কিন্তু এনেও পিঠাগুড়ি খুন্দা মেচিনো আছে, ধান বনা সৰু মেচিন এটাও আছে, বাকী সকলোখিনিয়ে ব্যৱহাৰ কৰোঁ মই।
0: আপোনাৰ ঘৰতে আছে?
2: ঘৰতে আছে, মানে সেয়া চৰকাৰৰ পৰা পোৱা আৰু, ঘৰতে আছে।
0: এইখিনি উদ্যমী মহিলাসকলকতো
2: দিয়ে যথেষ্টখিনি সহায় কৰে। তাৰোপৰি আমি এতিয়া ফুড প্ৰচেছিঙৰ কাৰণে আমি DIC আণ্ডাৰত ব্লকৰ থ্ৰুৱেদি DIC ৰেজিষ্ট্ৰেশ্যন হৈছোঁ, তাৰোপৰি আৰু ভোগালী মেলা, শাৰদীয় মেলা, ৰঙালী মেলা, সেইবিলাকত আমি বিনামূলীয়াকৈ এখন ষ্টল পাওঁ। এনেইতো 2,000, 1 ৰাতিতে 2,000 টকা লাগে, কিন্তু আমাৰ কাৰণে নালাগে বাৰু, আমাৰ কাৰণে ফ্ৰী থাকে, থকা খোৱা তাৰ পৰাই দিয়ে, কিন্তু বেচা বিক্ৰীখিনি নিজৰ। তাৰোপৰি ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লে আমাক 2,500 টকা দিয়েহে, সেইখিনি সুবিধা পাই আছোঁ ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাৰ কাৰণে। FSSI আছে, উদ্যম ৰেজিষ্ট্ৰেশ্যন আছে, ট্ৰেড লাইচেঞ্চ আছে,
0: সুবিধাখিনি
2: পাই আছোঁ, সেইকাৰণে মই এতিয়া বজাৰত নবহা হ'লোঁ, মানে সেইখিনি সুবিধা পাই থাকোঁ যে। এতিয়া ৰঙালী বিহুত ৰঙালী মেলা পাতিছে এই নেহেৰুবালিত, তাত গৈছোঁ, তাৰ আগত ভোগালী মেলা, শাৰদীয় মেলা, থাকোঁৱেই মানে এইবিলাকত।
0: গতিকে আপোনাৰ সেইফালেও ব্যৱসায়টো আছে, বস্তুখিনি বিক্ৰী গৈ থাকে।
2: তাৰপৰা চৰকাৰে লোন দিয়ে আমাক, 30% ছাবচিডি লৈ পেলাই আমাক লোন দিয়ে।
0: আপুনি তেনেকৈ লোন লৈছে নেকি?
2: লোন লৈছোঁ, মই দুবাৰেই ল'লোঁ, প্ৰথম 30,000 দিছিল পাৰ্চনেল লোন হিচাপে, আমাৰ CLF-ৰ পৰা দিয়ে বাৰু সেইটো ব্লকৰ থৈ, তাৰপৰা এতিয়া বেংক লোন এটা আৰু প্ৰচেচিঙত চলি আছে, পাম চাগে অহা মাহমানত।
0: সেইটো কিমানমান পেলাইছে?
2: সেইটো 197, সেইটো ছাবচিডি আছে বাৰু 30%।
0: সেইখিনি পইচা আপুনি যে ল'ব কি কৰিব আপুনি এই ব্যৱসায়টোতো?
2: ব্যৱসায়তে লগাব লাগিব, তাৰমানে আমাৰ ধৰক কিছুমান চিলিং মেচিন লাগে, আমিতো এনেই পেকেটবিলাক যে জ্বালাই কৰোঁ, মম দি পেলাই কৰোঁ, চিলিং মেচিনটো লাগে, কেতিয়াবা ইনভাৰ্টাৰ লাগে, কাৰেণ্টৰ প্ৰয়োজন হয়, ৰেফ্ৰিজাৰেটৰ লাগে, বস্তু নষ্ট নহ'বৰ কাৰণে, মানে জাম জেলি আছে আমি সেইবিলাকো প্ৰশিক্ষণ লৈছিলোঁ, সেইবিলাক বনালে ৰেফ্ৰিজাৰেটৰ লাগে, কিছুমান প্ৰয়োজন হয় মেচিনৰ কাৰণে দিয়ে
0: ল'ম বুলি ভাবিছে,
2: ভাবিছোঁ।
0: হয়, বৰ ভাল কথা। আৰু আপোনাৰ যিহেতুকে পিঠাগুড়ি মেচিন এটা আছে, ওচৰ পাজৰৰ মানুহেও চাগে
2: আহে, আহে
0: কেজি হ'লেও আপোনাৰ
2: মানে কাৰেণ্টত যদি 4 টকামান যায়, খুন্দোতে 10-12 টকা পাওঁ, হয়নে?
0: আপুনি 1 কেজিত কেনেকৈ লয় পিঠা?
2: 12 টকাকৈ,
0: 12 টকা
2: লয়, তাকেতো কৈছোঁ, 4 টকা যদি কাৰেণ্টৰ বিল উঠে মই 12 টকা লওঁ, 8 টকা এটা লাভ হ'ল ন মোৰ, হয় হয়, মানুহজনী ব্যস্ত হৈ থকাৰ কাৰণে
0: আপুনি কৰি দিয়া
2: হয়।
0: ঠিক আছে, আমি আকৌ নীলাক্ষী মেধি বাইদেউৰ ওচৰলৈ আহিম। আপুনি ব্লাউজ চিলাবলৈ কাটিং আপুনি বেবেজিয়াতে শিকিলে?
3: বেবেজিয়াতে
0: আৰু দহি চহি বটে?
3: হয়, দহি বটো।
0: এতিয়া এযোৰ এযোৰ কাপোৰ মানে চিলাবলৈ যাওঁতে যথেষ্টখিনি পইচা ল'বলগীয়া হয়,
3: ল'বলগীয়া হয়
0: আৰু তেনেকৈ আপুনি পাই থাকে,
3: হয় কষ্ট।

0: হয় কারণ হেৰি অৰ্ডাৰবিলাক মানে কি দহি গুঠোতে ধৰি লওক সূতা কিনিব লাগে, তাত কমেও দুঘণ্টাত এখন চাদৰ হৈ যায় দহি। তাৰপৰা আৰু ব্লাউজত এনেকৈ ধৰি লওক তল কাপোৰ কিনিব লগা হয়, তেনেকৈ সেই কাপোৰ কিনি কৰি গুলি গোটেই খৰচটো লৈ কৰি তেনেকৈ যিটো ধৰি লওক চিলোৱা এটা হেৰি থাকে তেনেকৈ মাননীটো লওঁ আৰু।
1: হয় হয়, এই আৰু আপুনি ক'লে যে কাপোৰৰ ব্যৱসায় কৰে,
0: হয়
1: কাপোৰৰ ব্যৱসায়টো কেনেকুৱা, আপুনি এম্ব্ৰইডাৰী কৰি বিক্ৰী কৰে নে কাপোৰ আনি পেলাই আপোনাৰ ঘৰৰ পৰা বিক্ৰী?
0: নাই, মই হেৰি কাপোৰ হ'লচেলাৰ লৈ আহোঁ, আনি পেলাই ঘৰৰ পৰাই বিক্ৰী কৰোঁ আৰু, এম্ব্ৰইডাৰী নাই নকৰোঁ তেনেকৈ কাপোৰ।
1: তেনেকৈ আপোনাৰ লাভ হয় ন?
0: হয় লাভ হয় তেনেকৈ।
1: হয় হয় হয়। আৰু আপুনি বিউটি কোর্স করার কারণে ধরে লোক সেইখানি বস্তু আপনি জানে তেনেকে আপনার দুই এক সাগে আহে?
0: হয় আহে আহে, তেনেকে ধর থ্রেডিং করে আর চুলি তেনেকে কাটে, তেনেকে ধর কাপড় সিলাব আহতে সিটো কামও হয়ে যায় দুইটা। অকলে চম্ভালো তেনেকে টাইম লৈ পেলাই ঘৰৰ কাম কৰোঁ, কৰি ধৰি লওক ল'ৰা ছোৱালীক টাইম দি তাৰ আজিখিনি আজৰি পাওঁ, সেই আজৰি
1: বিয়া বাৰু
0: অৰ্ডাৰ আহে
1: সেইখিনিও
0: চিলাই দিওঁ।
1: হয় হয় হয়। আমি প্ৰতিমা মেধি বাইদেউক সুধিব বিচাৰিছোঁ, আপুনি যে ক'লে যে আপুনি আপুনি এই মেলাবিলাকত যায়,
2: হয়
1: তেতিয়া আপোনালোকে গ্ৰুপত যায়, কেইবাগৰাকী মহিলা লগ লাগি যায় নে অকলে আপুনি?
2: নাই নাই, মই অকলে যাওঁ, অকলে যাওঁ। তাৰমানে কি, মোৰ এতিয়া ল'ৰা ছোৱালীও ভেজাল নাই, ডাঙৰ হ'ল, বাকী যিকেইগৰাকী আমাৰ ডি আই চি আণ্ডাৰত আছে তেওঁলোকৰ মানে ল'ৰা ছোৱালী এৰিব নোৱাৰে, স্কুল কলেজত পঢ়ি থকা কিছুমানৰ হাজবেণ্ডৰ প্ৰব্লেম, সেইবিলাকৰ কাৰণে তেওঁলোক ৰাতি থাকিব নোৱাৰে, মানে ৰাতি নাথাকিলে এটাই প্ৰব্লেম হয়, সন্ধিয়া হ'লে নগাঁৱৰ মানুহবিলাক ওলাই আহেহে মেলা চাবলৈ, তেতিয়া আমি ফুলগুৰি পাবলৈ হ'লে সোনকালে দোকান বন্ধ কৰি আহিব লাগে, সেইখিনি কাষ্টমাৰ আমি হেৰুৱাবলগীয়া হয়, সেইটো কাৰণে মই প্ৰায় ৰাতিয়ে থাকোঁ, মানে ঘৰুৱা ভেজাল ইমান নাই যে।
1: গতিকে আপুনি তেনেকৈ বস্তুখিনি বিক্ৰী
2: কৰিব পাৰে?
1: হয়। আৰু ক'লে যে জামজেলি আচাৰৰ কথা ক'লে,
2: হয়
1: এইখিনি আপুনি প্ৰশিক্ষণ ল'লে ঘৰতে বনায়নে?
2: ঘৰতে বনাওঁ, এই এগ্ৰিকালচাৰ অফিচত লৈছিলোঁ নগাঁও।
1: কেইদিনীয়া প্ৰশিক্ষণ লৈছিলে?
2: 45 দিন।
1: 45 দিন
2: তেতিয়া ঘৰৰ পৰাই অহা যোৱা কৰিছোঁ বাৰু, তাৰোপৰি আমাৰ মানে অৰ্ডাৰবিলাক যদি আমি বেছিকৈ পাওঁ, বেছিকৈ হ'লে আমাক তালৈকে লৈ যাব, মানে কাটিং মেচিনৰ কাৰণে, আমাৰ ঘৰত কাটিং মেচিন নাই, সেইটো কাৰণে আমি অফিচলৈকে লৈ গৈ তাতে কাটিং কৰি আনি বাকীখিনি প্ৰিজাৰ্ভ কৰাখিনি আমি ঘৰতে বনাব পাৰোঁ।
1: এতিয়া এতিয়া যিটো আমৰ
2: বতৰ
1: বতৰ এই সময়ত আপুনি কি কৰিলে, আমখিনি আমৰ কিবা কৰিলেনে?
2: কৰিলোঁ যথেষ্টখিনি, মানে মই অলপ দূৰত বাৰু আমাৰ বাৰী আছে, যোৱা অলপ দেৰি হ'ল, মাজত বহুত জিম এটা থাকে, জিমটো বেছি টান হৈ গ'ল, 7 কেজিমান বনালোঁ বাৰু এবাৰ আনি পেলাই, ঘৰতে বনাই থৈছোঁ, এতিয়া আমৰ ছিজনটো পাৰ হৈ যোৱাৰ পিছতহে কাষ্টমাৰক লাগিব, এতিয়া আম ওলাই আছে যিহেতু আচাৰটো তেনেকৈ নিবিচাৰে, যেতিয়া আন ছিজন হ'বগৈ তেতিয়াহে বিচাৰিব কাষ্টমাৰে।
1: পেকেট কৰি বেচে?
2: পেকেট কৰি বেচোঁ, এনেই মই যাৰ ডাঙৰ চিচা বৈমতে থৈ দিওঁ, যেতিয়া দৰকাৰ হয় সেই অনুপাতে ওজন কৰি পেলাই দি দিওঁ আৰু পেকিঙত।
1: এইখিনি বস্তু বনালে তেলো লাগিল,
2: লাগিল
1: মছলা লাগিল, আপুনি শুকুৱাব লাগিলে,
2: বিশেষ সময়টো বেছি ইমাৰ্জেঞ্চি, তাৰমানে ৰ'দত দিয়াৰ লগতে বতৰ ধৰিব, সেইখিনিত কনচিয়াচ হৈ থাকিব লাগে, সেইটো কাৰণে অকণ সাৱধান হ'ব লাগে।
1: এই পদ্ধতিটো আমৰ যিটো আচাৰ বনোৱা পদ্ধতি আমাৰ কৃষক বন্ধুসকলক অকণমান কৈ দিয়ক।
2: তাৰমানে আমখিনি আনি পেলাই ভালকৈ ধুই অলপ ৰ'দাব লাগে, যাতে অলপ পানী নাথাকে, পানী থাকিলে ভেঁকুৰটো উঠে, পানীখিনি শুকোৱাৰ পিছত জোখমতে নিজৰ ইচ্ছামতে জোখমতে কাটি পেলাই নিমখত এক ৰাতি হ'লেও গৰাই থ'ব লাগে, খালি নিমখ দি পেলাই, তাৰপিছত ৰ'দত দি পেলাই হালধি অকণ দি পেলাই ৰ'দিলে লাগি ধৰে, মানে হালধিটো কিন্তু শুকোৱাৰ পিছত হালধি দিলে হালধি নালাগে, বগা হৈ থাকিব, হালধি অলপ দি পেলাই ৰ'দত দিলোঁ, মানে বতৰত ৰ'দ যদি চোকা হয় খুব বেছি 4 ঘণ্টা শুকুৱাওঁতে, 4 ঘণ্টাৰ পিছতে তেল মছলাখিনি ৰেডি কৰি লওঁ, ইফালে তেল চেল যোগাৰ কৰি লওঁ, মছলাখিনিও তাৰমানে খুব বেছি মিহি নকৰোঁ, অলপ খুচখুচীয়া টাইপৰ কৰিলে তেলতে মছলাখিনি
1: দি দি
2: দি দিওঁ, দি পেলাই আমখিনি দি পেলাই অলপ লৰাই কৰি দিওঁ আৰু, নমোৱা অলপ একে উতলতে গৰমত নহয় বাৰু, অলপ কুহুমীয়া নিচিনা হৈ থাকোঁতে ভিনেগাৰ দিওঁ যাতে বস্তুটো নষ্ট নহয়,
1: তাতোকৈ পৰিমাণ আছে,
2: পৰিমাণ আছে, পৰিমাণ আছে,
1: হয়
2: তাতোকৈ আগে আকৌ বৈয়ামটো ধুই ৰ'দত থ'ব লাগে,
1: পানী থাকে,
2: পানী থাকে, পানী থাকিলে নষ্ট হয়, সেইটো কাৰণে শুকুৱাই ল'ব লাগে, সেইখিনি মানে সতৰ্ক হ'লে নিজৰে সুবিধা।

0: আপোনাৰ চিলিং মেচিনটো যিটো জ্বলাই কৰে সেনেকুৱা মেচিন কিছুমানৰ প্ৰয়োজন তাৰমানে।
1: এই কামখিনি কৰোঁতে পিঠা পনা আদি বা আচাৰ জাম জেলি এনেকুৱা ধৰণৰ কামখিনি কৰোঁতে আপোনাক কোনোবা মহিলাই সহায় কৰি দিয়ে নেকি?
0: কৰোঁতে কিন্তু কোনেও নকৰে, কোনেও নকৰে, মানে ছোৱালীহঁতে

0: খুৱাই বান্ধি থাকোঁ আৰু চাউলটো। তাৰপৰা ফুলগুৰি বজাৰত মিঠৈ এভেইলেবল, যেতিয়া যিটো মিঠৈ লাগে, শুকান মিঠৈ লাগে, ঢিলা মিঠৈ লাগে, তাৰপৰাই আনো সেইটো। তিলটো তেনেকৈ ছিজন মতে কিনি ৰখাওঁ, তেনেকৈয়ে চলাওঁ। মানে কোনোবাই অৰ্ডাৰ দিলে যাতে মই দুদিনতে বস্তু, দুদিনৰ সময় পালে মই লগতে দি দিব পাৰোঁ বস্তুখিনি উলিয়াই, তেনেকুৱা। আৰু কাৰণ ৰেডি কৰিবলৈ দুদিন সময় লাগে ন,
1: গতিকে তেনেকৈ আপুনি ব্যৱসায়ত
0: চলাই আছোঁ।
1: হয় হয়, খুবেই সুন্দৰ। এইবাৰ নীলাক্ষী

নেকটো ৰানিংটো চিলাবলৈ কাৰণে শিকাই দিওঁ। তাৰপিছত তেনেকৈ মেখেলা ফল চিলাই তাৰপৰা চাদৰ পতি, তাৰপিছত যেতিয়া মানে তেওঁলোকৰ ৰানিংটো ক্লিয়াৰ হৈ যায় তাৰপিছত তেওঁলোকে ব্লাউজ দি মানে কাটি পেলাই কাটিংটো শিকাই দিওঁ, শিকাই পেলাই চিলাবলৈ দিওঁ আৰু। তেনেকৈ ধৰি লওক আকৌ আৰু কিছুমান ক্ষেত্ৰত মানে কিছুমানে হেৰি জানে, মেচিন বাকীখিনি চব জানে খালী ব্লাউজটো নাজানে, তেওঁক অকল ব্লাউজটোৱে শিকাওঁ। মানে কি বেছি অকল ব্লাউজটো যদি শিকে একমাহতে গোটেই ডিজাইনৰ মানে যিমান ডিজাইন আছে গোটেইখিনি শিকি লয় আৰু তেনেকুৱা। বাকী

0: কিন্তু সেইটো লাহে লাহে বুজি উঠিব
1: লাগিব।
0: আপুনি বাৰু জলপানৰ ব্যৱস্থা নকৰে নেকি? জলপান চলপান তেনেকুৱা?
1: জলপান মানে মই কোমল চাউলটো ধান কিনি পেলাই বানি পেলাই ভাজিহে বেচোঁ, অন্য খুন্দিবলৈ মানে সময় নহয় তেনেকৈ। কেতিয়াবা কৰাই গৈটো মানুহে বিচাৰিলে কৰি দিওঁ, কিন্তু ষ্টকত নাথাকে।

0: তেখেতৰ সৈতে থলিতে কথা পাতিছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
1: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন।
2: নমস্কাৰ, মোৰ নাম শ্ৰীমণিন।
3: তেনেকুৱা অকণ ৰেডি কৰিবলৈ দুদিন সময় লাগে ন,
1: গতিকে মীন পালক নহয় জানো?
2: হয়,
1: আপুনি মীন পালনৰ লগত জড়িত। কিমান বিঘা মাটি পুখুৰী আছে আপোনাৰ?
0: এইটো ওচৰলৈ আহিছোঁ, নীলাক্ষী বাইদেউৱে
3: কাৰেণ্টটো গ'লে একো নহয় বাৰু।
0: নীলাক্ষী বাইদেৱে কওক, এতিয়া আপুনি যিহেতুকে এটা ইউনিট খুলিছে, আপোনাৰ ওচৰৰ কোনোবা
2: পি চি গঠন কৰিলোঁ, তাত 22 বিঘা মাটি মানে তেওঁ হেৰি কৰিছোঁ, আমি এইটো লীজত লৈছোঁ। লীজত লৈ তাত এটা প্ৰজেক্ট আৰম্ভ কৰিলোঁ, এটা হেচাৰী হৈ গ'ল। এতিয়া বৰ্তমান আমি মীন পুনৰ তাত উৎপাদন হেৰিত মানে আগুৱাই আছোঁ, আৰু পাৰ্ক মানে ফিচাৰী পাৱাৰবিলাকত আমি মানে হেৰি কৰিছোঁ, প্লেনেশ্যন কৰিছোঁ, মালভোগ কল এনেকৈ বিভিন্ন ধৰণৰ খেতি মানে এইখিনিকে আৰম্ভ কৰিছোঁ।
3: এইটো ৰানিংটো চিলাবলৈ কাৰণে শিকাই দিওঁ, তাৰপিছত তেনেকৈ মেখেলা ফল চিলাই তাৰপৰা চাদৰ পতি, তাৰপিছত যেতিয়া মানে তেওঁলোকৰ ৰানিংটো ক্লিয়াৰ হৈ যায় তাৰপিছত তেওঁলোকে ব্লাউজ দি মানে কাটি পেলাই কাটিংটো শিকাই দিওঁ, শিকাই পেলাই চিলাবলৈ দিওঁ আৰু। তেনেকৈ ধৰি লওক আৰু কিছুমান ক্ষেত্ৰত মানে কিছুমানে হেৰি জানে, মেচিন বাকীখিনি চব জানে, খালী ব্লাউজটো নাজানে, তেওঁ অকল ব্লাউজটোৱে শিকাওঁ মানে কি বেছি, অকল ব্লাউজটো যদি শিকে একমাহতে গোটেই ডিজাইনৰ মানে যিমান ডিজাইন আছে গোটেইখিনি শিকি লয় আৰু। তেনেকুৱা বাকী
2: গৈ মই মানে এফ পি চিটো মানে গঠন কৰিছোগৈ।
1: এফ পি চিটো গঠন কৰিবলৈ আপোনাৰ কেইবাজনো মানুহ লগ লাগি কৰিছিলে?
2: হয়, আমি 5 বোৰ্ড অফ ডাইৰেক্টৰ আছোঁ, 5 মিলি পেলাই কৰিছোঁ। আমাৰ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মা আছে, আমাৰ 495 আছে ৰেজিষ্ট্ৰেশ্যন ফাৰ্মা। এই ফাৰ্মাখিনি গোটাব যাওঁতে মই এটা মানে প্ৰজেক্ট কৰিছিলোঁ এফ পি চিটো কেনেকৈ হ'ল, মই সেই কথাখিনি ক'ব বিচাৰিছোঁ আপোনালোকক। এফ পি চিটো নোহোৱা আগত মই এটা মানে ফিচাৰী ডিপাৰ্টমেণ্ট আৰু ভাৰতীয় ষ্টেট বেংক ৰহা শাখা
3: তাহলে নোৱাৰিব হ'ব,
0: কিন্তু সেইটো লাহে লাহে
3: বুজি উঠিব লাগিব।
0: আপুনি বাৰু জলপানৰ ব্যৱস্থা নকৰে নেকি? জলপান তেনেকুৱা
3: জলপান মানে মই কোমল চাউলটো ধান কিনি পেলাই বানি পেলাই ভাজিহে বেচোঁ, অন্য খুন্দিবলৈ মানে সময় নহয় তেনেকৈ। কেতিয়াবা গৰাই গৈটো মানুহে বিচাৰিলে কৰি দিওঁ, কিন্তু ষ্টকত নাথাকে।
2: বেংকৰ আমাৰ ৰঞ্জিত কুমাৰ দত্ত ছাৰ নাম ল'বই লাগিব, তেওঁ বহুতখিনি হেল্প কৰিছিলে, তেওঁ ঘৰে ঘৰে গাঁৱে গাঁৱে আহিছিলে, তেওঁ এতিয়া গম পাইছোঁ মুম্বাইত আছে। সেই যিখিনি মানুহ মই ৰেজিষ্ট্ৰেশ্যন আমি কৰি পেলাই যিখিনি মানে হেৰি কৰিছিলোঁ, প্ৰজেক্ট কৰিছিলোঁ, সেই মানুহখিনিকে লৈ মই এই এফ পি চিটো মোৰ ৰেজিষ্ট্ৰেশ্যন ফাৰ্ম আৰু এতিয়া এই মানুহখিনি লৈ এই এফ পি চিটো এতিয়া ৰানিং চলি আছে। হাতচাৰিত এতিয়া আমি মাছৰ পোনা যোৱাবাৰ আমি আৰম্ভ কৰিছিলোঁ, সময় আমাৰ নহ'লে গৈ আমি 1 কোটাহে পোনা ফুটুৱাব পাৰিলোঁ। এইবাৰ বৰষুণটো যদি ভাল হয় আমি চাগে যথেষ্টখিনি আমি এবাৰ পাৰিম বুলি মানে আশা প্ৰকাশ কৰিছোঁ। আৰু যিখিনি ফাৰ্মাৰ আমাৰ লগত জড়িত হৈ আছে সেই ফাৰ্মাৰখিনিক আমি মানে যাতে প্ৰতি ঘৰ মানুহে ফিচাৰী আছে যাতে আমি পোনাখিনি দিব পাৰোঁ, সেই লৈ সেই লক্ষ্যই মানে আগবাঢ়ি আছোঁ।
1: আপোনালোকে পোনা পালন কৰিছে, কি কি মাছৰ পোনা আছে
2: তাত? আছে জঞ্জিয়া ৰৌ আছে, গ্ৰাছ কাপ আছে, চিলভাৰ কাপ আছে, ৰৌ কুঁহি আছে, মিৰিকা আছে, মানে এইখিনি মাছৰ আমি কৰিছোঁ।
1: থলুৱা মাছৰ কিবা আছে?
2: থলুৱা মাছৰ তেনেকৈ পুনৰ উৎপাদন কৰা নাই, থলুৱা মাছ পুহিছোঁ এটা পুখুৰীত, কান্ধলি পুহিছোঁ, মানে খলিহনা মাছ পুহিছোঁ, পুঠি মাছ আছে, মোৱা মাছ আছে, কাৱৈ মাছটো মানে

0: আমাৰ আমাৰ সাতটা পুখুৰী আছে, হয়, মাটিকালি টোটেল আমাৰ চাৰে বাইছ বিঘা
1: হয়। তাতে আপোনালোকে
0: তাতে আমি মীন পালন কৰিছোঁ।
1: ইয়াৰ মীন পালনৰ আপোনাৰ কি কি আপুনি পদক্ষেপ লৈছে সেই বিষয়ে জনাওকচোন।
0: মাছৰ বিষয়ে বিভিন্ন ধৰণৰ, আমি পানীটো আমি পিএইচ চাই থাকিব লাগে, মানে মাছে দানা পাইছেনে, দানাটো সময়মতে দিব লাগে, পৰ্যবেক্ষণ কৰিব লাগিব। মাছৰ মানে কিছুমান মানে এটা বেমাৰ হয়, ঘাঁ লাগে মাছত, মাছৰ গাটো উকণি নিচিনা এটা বস্তু হয়, সেই বস্তুটোত হ'লে আমি কি দিব লাগে, মেডিচিন এনেকৈ এইবিলাক আমি দি থাকোঁ, মাজে মাজে চূণ পটাছ বা এনেকৈ আমি কিছুমান হেৰি কৰি থাকোঁ। আজিলৈকে তেনেকুৱা কোনো প্ৰব্লেম ডাঙৰকৈ হোৱা নাই, দুই এক হ'লেও আমি তেনেকৈ লগৰ লগত আমি কণ্ট্ৰল কৰোঁ তাৰমানে। আৰু আমাৰ ৰহা মীন মহাবিদ্যালয় ছাৰহঁত ছাৰহঁতৰ লগত আমি যোগাযোগ আছে, তেওঁলোকৰ লগত আমি কিবা এটা পৰামৰ্শ, কিবা এটা হ'লে পৰামৰ্শ লওঁ, পৰামৰ্শ আমাক দিয়ে, সেইমতে আজিলৈকে চলি আছে, একো মানে অসুবিধাৰ সন্মুখীন হোৱা নাই।
1: আৰু আপোনালোকৰ এই বিক্ৰী ব্যৱস্থা সম্পৰ্কে কওকচোন।
0: বিক্ৰী আমাৰ যিখিনি আমি পোনা বিক্ৰী কৰোঁ, পোনাটো কোনোবা 100 গ্ৰাম 50 গ্ৰামো, সেইখিনি আমাৰ ফাৰ্মাখিনিও লৈ যায়, ওচৰ চুবুৰীয়া গাঁৱৰ মানে ধৰক এনেকৈ নিয়ে, আমি মাৰি দিওঁ। আৰু যেতিয়া বিক্ৰী কৰোঁ, আমাৰ ৰহা বজাৰ আছে, বজাৰত মানে আমি বজাৰটোৰ ক্ষেত্ৰত আমি মাছৰ ক্ষেত্ৰত অলপ অসুবিধাত ভুগি আছোঁ। তেনেকৈ আমি বজাৰলৈ লৈ যাওঁ, তাত কমিশ্যন কাটে, আৰু যিটো মতে ৰেটটো পাব লাগে আমি সেইমতে নেপাওঁ, তেওঁলোকে মানে এইবিলাক বিভিন্ন কাৰণত মানে বজাৰটো আমি অলপ মানে মাছৰ ক্ষেত্ৰত মানে আমি মানে হেৰি হৈ আছোঁ, অসুবিধাৰ সন্মুখীন হৈ আছোঁ আমি। আমাৰ বজাৰ ব্যৱস্থাটো সুবিধা হোৱা নাই, আমি উপমহললৈ জনাইছোঁ যে আমাক বজাৰ কিবা এটা
1: পঠিয়াব পাৰি,
0: হয় তেনেকৈও পাৰি। আজিকালি চালনীয়া মাছটো যিটো মানে পশু হৈছে, চালনীয়া মাছটো যদি বন্ধ হ'লহেঁতেন, কি ঠিক চাগে আমাৰ থলুৱা যিখিনি আমি মানে মীনপালক আছিলোঁ হওক, বহুতখিনি উপকৃত হ'লোঁ হয়। এতিয়া গাঁৱে গাঁৱে প্ৰায় দোকানতে দেখা পাওঁ চালনীয়া মাছ, কিন্তু আমাৰ মাছৰ কেজি এতিয়া বৰ্তমান যদি আমি 200 টকা পাওঁ, চালনীয়া মাছৰ এতিয়া 240 টকা 50 টকা মানুহে খাই আছে। এতিয়া লোকেল মাছটো আমি কম পাই আছোঁ দামটো, যে আমাৰ বজাৰখন মানে যদি উন্নত মাত্ৰ হ'ল হয়, আমি চাগে আৰু উপকৃত
1: কৰিব পাৰিলে
0: হয়।
1: মাছৰ উপৰিও আপুনি আৰু কিবা কৰে নেকি?
0: মাছৰ উপৰিও মোৰ ঘৰত গৰু আছে, মোৰ জাৰ্চি গাই আছে, মই তিনিজনী পুহিছোঁ, এজনী অষ্ট্ৰেলিয়ান আছে আৰু এজনী মোৰ গিৰ গাই আছে, তো এতিয়া গাখীৰ ওলাই আছে, তেনেকৈও হেৰি কৰিছোঁ। আৰু ফচল মানে মোৰ পুখুৰী পাৰবিলাকত যিবিলাক ফচল কৰোঁ, মোৰ নিজৰ ব্যক্তিগত আছে, মই তাত জিকা চিকা বিভিন্ন ধৰণৰ, মই বজাৰ চব্জি আজিলৈকে খাই পোৱা নাই, মই যে নাখাওঁ মোৰ ল'ৰা ছোৱালীকো মই খোৱা নাই।
1: গাখীৰ বিক্ৰী কৰে নে?
0: গাখীৰ বিক্ৰী কৰোঁ, গাখীৰ ডায়েৰীত দিওঁ, ডায়েৰী আছে তাতে দিওঁ আমি, চলি আছোঁ, গাখীৰ ভাল পইচা পাওঁ।
1: আপুনি ফাৰ্মখন আগলৈ ডাঙৰ কৰাৰ কিবা সপোন আছেনে নাই?
0: তেনেকৈ ভাবি আছোঁ, আৰু চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী আমি হেৰি মানে কিবা এটা আমি হেল্প পাইছোঁ, তেনেকৈ ভাবি আছোঁ, আৰু যাতে আমি ফাৰ্মখন যাতে বঢ়াব পাৰোঁ, আমি গোটেই বোৰ্ডৰ ডাইৰেক্টৰকেইজনে আমি আলোচনা কৰিছোঁ, বেলেগ জেগালৈ যাতে আমি আৰু কনভাৰ্ট কৰিবলৈ যাতে ডাঙৰ কৰিব পাৰোঁ আৰু ল'ব পাৰোঁ, তেনেকুৱা এটা আমাৰ চিন্তা চৰ্চালৈ গৈ আছে। এতিয়া ফাৰ্মখনত আমি আৰু এটা মানে কাম আৰম্ভ কৰিব বিচাৰিছোঁ, তাৰমানে এটা মানে ৰাইচ মিল, মানে এটা গুদাম ঘৰ, ৰাইচ মিল আমি যিখিনি আমাৰ হেৰি হ'ব, মল থাকিব বা এনেকুৱা থাকিব মাছৰ খাদ্যলৈ যাতে আমি ৰূপান্তৰিত কৰিব পাৰোঁ, সেইটো চিন্তাই আমি আগবাঢ়ি আছোঁ। এই কাম এইটো মাহতে আমি শেষ কৰিম বুলি মানে
1: পদক্ষেপ লৈছে,
0: হয় তেনেকুৱা এটা হেৰি কৰিছোঁ,
1: ৰাইজৰ সুবিধা হ'ব,
0: ৰাইজৰ সুবিধা হ'ব।
1: ঠিক আছে, আজি আপোনাৰ লগত কথা পাতি ভাল লাগিল, আকৌ এনেদৰে লগ পাম আজিৰ কথা বাৰ্তাত। নমস্কাৰ,
0: নমস্কাৰ।
2: ইমান পৰে ৰহা কামগাঁৱৰ কৃষক মুনিন্দ নাথৰ সৈতে থলিতে হোৱা কথা বতৰা শুনিলে। তেওঁৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ সময়ো হৈ আহিল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ।

প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। খন্তেক পিছতেই 6:44 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:05 এটি বৃন্দগীত শুনিবলৈ পাব, বৃন্দগীতটিৰ ৰচনা নিৰ্মল প্ৰভা বৰদলৈ। 7:10 পৰা 7:45 চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ হেতু সম্প্ৰচাৰিত হোৱা বিভিন্ন অনুষ্ঠানৰ বিৱৰণ শুনিবলৈ পাব। 7:45 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি।

8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 8:02 নিবেদন কৰা হ'ব ৰাইজৰ পদূলিত আকাশবাণী শীৰ্ষক অনুষ্ঠানটি। এই অনুষ্ঠানত ৰহা কামগাঁৱৰ প্ৰাথমিক বিদ্যালয় আৰু কামগাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অংশ লৈছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে, আৰু তাৰ পিছতেই শুনিবলৈ পাব কেইটিমান গীত। আঠ বাজি 45 মিনিটত সমাচাৰ সন্ধ্যা, 9 বজাত নিউজ এট 9 আৰু 9:15 পুৰণি অসমীয়া গীত শুনিবলৈ পাব। নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 9:25, 9:30 শুনিবলৈ পাব আইঅ'টি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। তাৰ পিছতেই নিশা 10 বজাত অন্ত পৰিব আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ। এয়াই আছিল আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি। এফএমৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমী

0: সকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: The 16th India-EU Summit, co-chaired by Honorable Prime Minister Sri Narendra Modi, President Antonio Costa, and President Ursula von der Leyen, marked a historic milestone in this relations. The successful completion of negotiation for India-EU Free Trade Agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
0: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলত অংশ লয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডঃ পেগুৱে উল্লেখ কৰে।
2: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা 6টাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
3: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5গৰাকী সাক্ষীৰ বাবে আজি নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস আৰু প্লাবিতা বৰকাকৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত কয়,
4: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल, माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वो आपके माध्यम से इसे प्राप्त कर पाएंगे। So I need your support and I need your help to take this information to the last man out there who's producing something and would want to move from the local to the global stage.
3: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে জানিবলৈ দিয়ে। এ টি এম এৰ সাহায্য পুঁজিৰে ৰূপায়িত ইনৰুট প্ৰকল্পৰ অধীনত বিগত ৰোপণ বৰ্ষলৈকে 1,79,376 হেক্টৰ এলেকাত ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে, যাৰ ফলত 2,07,248গৰাকী কৃষক উপকৃত হৈছে। চলিত বৰ্ষত প্ৰকল্পটোৰ বাকী থকা কামখিনি পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভাৱাসকলৰ স্বাস্থ্য পৰীক্ষা

0: শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা, অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীঘাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানি উচমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কনুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালি বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয়, সোণালীবালি মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, বাৰপূজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান দখল কৰিছে। ডিব্ৰুগড় জিলাৰ 15খন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মামুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটীয়া উন্নয়নখণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত 3 বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলজান উত্তৰ পূব বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। সুদীৰ্ঘকাল বনাঞ্চলত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন 2006ৰ অধীনত ভূমিপট্টা বিতৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55। 6 বজাত হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:15 নিবেদন কৰা হ'ব উপাসনা। লগ পাওঁ, আহক অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব পুৱা 6:30। 7 বজাত নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত। অনুষ্ঠানটি যুগুতাই আগবঢ়াব অমৃতা কৌৰে। পুৱা 7:30 নিবেদন কৰা হ'ব মূৰ্ছনা। 8 বজাত চামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত আঞ্চলিক বাতৰি, 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

কণ্ঠৰ লোকগীত শুনিবলৈ পাব পুৱা 9:20 9:30 নিবেদন কৰা হ'ব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। 10:00 শুনিবলৈ পাব এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু তাৰ পিছতেই শুনিবলৈ পাব কেইটিমান গীত। পুৱা 11:00 পৰা বিয়লি 4:29 ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব।

বিয়লি 4:30 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱ তৰংগৰ পুনৰ প্ৰচাৰ। 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব। 5:25 নিবেদন কৰা হ'ব মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:00 অসমীয়া বাতৰি আৰু 6:10 কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 6:44 আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 এটি বৃন্দগীত আৰু 7:10 পৰা 7:45 ক্ষমতাত থকা চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তিৰ হেতু প্ৰচাৰিত বিভিন্ন অনুষ্ঠানৰ বিৱৰণ শুনিবলৈ পাব। 7:45 নিবেদন কৰা হ'ব সুৰলহৰী। 8:00 অসমীয়া বাতৰিৰ মুখ্য শিৰোনাম শুনিবলৈ পাব। পৰিয়াল কল্যাণ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 8:02। 8:22 শুনিবলৈ পাব পূৰৱী কটকী শৰ্মাৰ ভায়লিন বাদন। অসমীয়া বোলছবি গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:32। আঠ বাজি পঞ্চল্লিছ মিনিটত সমাচাৰ সন্ধ্যা, 9:00 News@9 আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। ভজন শুনিবলৈ পাব 9:15। নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 9:25। 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আৰু তাৰ পিছতেই নিশা 10:00 অন্ত পৰিব আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ। এয়াই আছিল কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। FM-ৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক এটি বৃন্দগীত। বৃন্দগীতটিৰ ৰচনা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: কিন্তু মই কিয়?
1: অকলে অন্য এটা কোঠালৈ যাওক। আপোনাৰ লৰাটো আমাৰ কাস্টডিত আছে আৰু আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে।
0: ডিজিটেল এৰেষ্ট?
1: 1,00,000 দিয়ক, বাছি যাব।
0: ইমান পইচা?
1: আৰু ঠিক আছে, এটা লিংক পঠিয়াইছো, এতিয়া প্ৰচেছিংৰ বাবে 30,000 টকা দিয়ক, নহলে লৰাটো জেললৈ যাব।
0: জেললৈটো তুমিহে যাবা, তোমাৰ মুখখন ৰেকৰ্ড হৈ গৈছে।
1: আরে,
0: ডিজিটেল এৰেষ্ট বুলি একো নাই, এইবোৰ হৈছে ঠগবাজি, গতিকে ভয় নাখাব। পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব।
2: হেল্ল' মাম্মা,
0: হাই।
3: RBI কয়,
4: জানি লওক, সতৰ্ক হৈ ৰওক।
5: হুৰলহৰি অনুষ্ঠানৰ প্ৰথমেই শুনক মেৰী হমদম মেৰী দোষ্ট বোলছবিৰ মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, কাইলৈ পুৱা 9:30 নিবেদন কৰা হ'ব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান হাতঘড়ি। শ্ৰোতাসকলে আপোনালোকৰ প্ৰিয় গীতসমূহ শুনিবলৈ সামাজিক মাধ্যমযোগে আমাক অনুৰোধ কৰিব পাৰে। তাৰ বাবে আমাৰ ফেচবুক পেজ আকাশবাণী নগাঁৱত গীতটিৰ নাম, বোলছবি আৰু আপোনাৰ সম্পূৰ্ণ নাম ঠিকনা কমেণ্টযোগে আমাক জনাবলৈ নাপাহৰিব।

0: निशुल्क कानूनी सहायता टेलीलॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: শ্রোতাসকলে সুৰলহৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অনাৰকলি বুলছবিৰ লতা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

সুৰ লহৰি অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কার, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰৱে ডেফলিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে ৰাজ্যজুৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে কাৰ্যভাৰ লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এতিয়া শুনক ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি। অনুষ্ঠানটিত অংশ লৈছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ ৰাইজৰ পদূলিত আকাশবাণী। ৰাইজৰ পদূলিত আকাশবাণী এটি নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজত মই কিৰণ চন্দ্ৰনাথ। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত আছে ৰহা কামগাঁও প্ৰাথমিক বিদ্যালয়, কামগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ কথা বতৰা। আজি আমি ৰহা কামগাঁৱত অৱস্থিত এখন বিদ্যালয়ত উপস্থিত হৈছোঁহি। নাম লিখা আছে কামগাঁও প্ৰাথমিক বিদ্যালয় আৰু 1960 চনতে প্ৰতিষ্ঠা কৰা কপিলী শিক্ষাখণ্ডৰ এই বিদ্যালয়ত আমি আজি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা উপস্থিত হৈছোঁহি। অতি ভিতৰুৱা এটা অঞ্চল, এতিয়া পাঠদান আৰম্ভ হৈ আছে। আমি দেখিছোঁ আঁতৰৰ পৰাই আকাশবাণী 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই শুভক্ষণত আহক আজি আমি এই বিদ্যালয়খনৰ কথা পাতোঁ, ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিম, শিক্ষকৰ লগত কথা পাতিম। আহকচোন আমি বিদ্যালয়ৰ শ্ৰেণীকোঠালৈ সোমাই যাওঁ। আমি ইতিমধ্যে বিদ্যালয়ৰ প্ৰধানক লগ পাইছোঁ। বাইদেউ, প্ৰথমে আপোনাক নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম প্ৰবালী ডেকা।
0: হয় বাইদেউ, আমি দেখিলোঁ গাঁৱৰ ভিতৰৰ এখন বিদ্যালয়। গাঁৱৰ ভিতৰৰ এখন বিদ্যালয় বুলি ক'লে বহুত কথা আছে। ছাত্ৰ ছাত্ৰীক সঠিক জ্ঞান দিব পাৰিব লাগিব, নহয় জানো? আৰু বিদ্যালয়মুখী কৰিব লাগিব, দুপৰীয়া আহাৰ দিব লাগিব, গোটেইখিনি আপোনালোকে কেনেকৈ আগবঢ়াই নিছে অকণমান কওকচোন।
1: এই ফেব্ৰুৱাৰী মাহৰ পৰা মই নতুনকৈ মানে যিটো হেডৰ পদবীটো লাভ কৰিছোঁহে, গতিকে এই ক্ষেত্ৰত মই ইমান অভিজ্ঞ নহয়, মোৰ আৰম্ভণি হৈছেহে।
0: আপুনি ফেব্ৰুৱাৰী মাহ বুলি কওঁতে এতিয়া যথেষ্ট দিন হ'ল, এতিয়া মে' মাহ হ'ল, তথাপিতো আপোনালোকে বিদ্যালয় থেকে নিশ্চয় ছাত্ৰ ছাত্ৰীক পঢ়াৰ ক্ষেত্ৰত আগভাগ লৈছে, পঢ়া শুনাত যে আগুৱাই যাব পাৰে, তাৰ কাৰণে কেনেধৰণে আপোনালোকে পদক্ষেপ লয়?
1: পদক্ষেপ মানে আমাৰ চৰকাৰে সময়ে সময়ে গোটেইখিনি সুবিধা কৰি দিছে। বিশেষকৈ এতিয়া প্ৰথম অৱস্থাত আৰম্ভণিত কেনেকৈ আমাৰ চিডুল আছে, চিডুল মতে আমি কৰি গৈছোঁ। আৰম্ভণিখিনি আমাৰ ট্ৰেইনিংবিলাকো চলি আছে।
0: কি কয়

0: কি কয়, ল'ৰা ছোৱালীক কেনেকৈ পঢ়োৱাৰ কথা কয়?
1: ট্ৰেইনিঙৰ বিশদভাৱে আলোচনা হয়তো একমুখত ক'বলৈ মানে অকণমান জটিল হয়।
0: নিশ্চয় চাগে কয় ঘৰত পঢ়িব লাগে, পঢ়োৱাব লাগে, TLM ব্যৱহাৰ কৰিব লাগে।
1: হয় হয়, সেইখিনি কথাও হয়েই আৰু। ঘৰত মানে আমাৰ প্ৰতিটো ক্লাছতে পৰিকল্পনা এটা থাকিব লাগে, আগতীয়া পৰিকল্পনা। TLMৰ প্ৰয়োজনটো হয়েই, TLM লাগে, হাতে কামে কৰিলে আজিকালি শিক্ষাটো।
0: আধৰক আজি পঢ়াই দিলে, সেইখিনি পিছদিনাখন ঘৰত পঢ়িছেনে নাই, তেওঁলোকে ঘৰত সঠিকভাৱে আগবাঢ়ি গৈছেনে, তদাৰকটো কেনেকৈ কৰে?
1: আমি তেওঁলোকক দৈনিক আমি হেৰি গৃহ কাৰ্য দিয়া হয়, বহুত দিন নিদিওঁ, আমি এটা অকণমান দিওঁ। আৰু তাৰোপৰি আমি বিশেষকৈ আমি তেওঁলোকক ক্লাছতে বেছিভাগ শিকোৱা যায়, ঘৰলৈ ইমান আমি মানে প্ৰেছাৰটো দিয়া নহয় তেওঁলোকক।
0: ঘৰততো দিবই লাগিব, কাৰণ আজি আপুনি কিবা এটা পাঠ পঢ়াইছে, শংকৰদেৱৰ বিষয়ে পঢ়াইছে, পিছদিনাখন তেওঁলোকক শংকৰদেৱ ক'ত জন্ম হৈছিল বুলি সুধিলে তেওঁ ক'ব পাৰিব লাগিব, তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা ফিডবেক পায়?
1: ফিডবেক আমি পাওঁ বাৰু, ল'ৰা ছোৱালীয়ে উত্তৰ দিব পাৰে। আমি যদি কওঁ এইটো পাঠটো ধুনীয়াকৈ পঢ়ায়, TLM প্ৰয়োগ কৰিয়ে হওক, মানে সময়ত আৰু যিখিনি ব্যৱহাৰ কৰি আমি শিকাওঁ, পিছদিনাখনলৈ আমি কওঁ ঘৰত চাই আহিবা বা প্ৰশ্ন উত্তৰখিনি লিখিবা বা এনেকুৱা বুজাই দিয়া হয়।
2: মোৰ নাম শ্ৰী ৰাজীৱ দলে।
0: এই যে চৰকাৰী বিদ্যালয়ত সকলোখিনি বিনামূলীয়াকৈ পায়, ল'ৰা ছোৱালী যে বিদ্যালয়মুখী হ'ব লাগে, এই ক্ষেত্ৰত আপুনি অভিভাৱকসকলে কি আহ্বান জনাব?
2: অভিভাৱক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ চৰকাৰে যিবিলাক সুবিধা দিছে, আমাৰ যোনটো দুখীয়াভোগী বেছি মধ্যবিত্ত মানুহ বেছি আছে, এইবিলাক কিছুমানটোতো প্ৰাইভেটত পঢ়ে, ধনী লোকে পঢ়াব পাৰে। এতিয়া তেওঁলোকে যদি কি নিজৰ এসাজ খাই পেলাই যিটো ল'ৰা ছোৱালীক দিছে স্কুলত পঠাইছে, তাৰ পৰাতো একো যোগানেই দিব নালাগে, বই কিতাপ চব চৰকাৰৰ ফালৰ পৰাই দি আছে, সেইটো লৈতো ল'ৰা ছোৱালী যিটো যিটো দৰিদ্ৰতা
0: ক'ব নালাগে। আপুনি ইয়াৰটো কথা কওক যে ইয়াতে আমি পঢ়াইছোঁ, তেওঁলোকক আমি আহ্বান কৰিছোঁ, সেইটো কওক।
2: ইহঁতক আহ্বান কৰিছোঁ যে অভিভাৱকসকলক যে যাতে ইহঁতক আজিৰ ছাত্ৰ কাইলৈ যে ধনী শ্ৰেণীৰ মানুহৰ লগত যে ফেৰ মাৰিব পাৰে, সেইটো আমাৰ
0: হয় হয়। বিনামূলীয়াকৈ কি কি দিব পাৰিছে?
2: বিনামূলীয়াকৈ আমাৰ যিটো মৌলিক প্ৰয়োজনটোতো আৰু বেছিয়ে দিছে বুলি ক'ব পাৰিছে, যি যে আমাৰ কাপোৰ দিছে, কিতাপ দিছে, বহি দিছে, মূল্যায়ন বহি, তাৰপাছতো আমাক টিচাৰে দিছে, টিচাৰটো চৰকাৰে যোগান কৰি দিছে, আমাক চবপিনে দি আছে।
0: হয়, আৰু দুপৰীয়া আহাৰ?
2: দুপৰীয়া আহাৰ মিড ডে মিলো পাই আছে,
0: TM
2: আজিকালি যিহেতু TM পোষণ।
0: দুপৰীয়া আহাৰ বুলিয়ে কওক, দুপৰীয়া আহাৰ কি কি দিছে আজি?
2: আজি আমাৰ দিছে মানে খিচিৰি দিয়ে, আমাৰ তাত মানে শ্ৰেণী বিভাজন কৰা আছে বাৰ গোটেই, আমাৰ বুধবাৰে খনি দিয়ে, খিচিৰি দিয়ে, তাৰ আলু দাল দিয়ে, এনেকৈ আছে, আৰু তেনেকৈ শাক পাচলি আছে, বাহিৰৰ পৰা আমাৰ ঘৰুৱা উৎপাদনৰ কিছুমান তেনেকৈ দি যাব।
0: এনেকুৱা হয় যি ছাত্ৰ ছাত্ৰীয়ে হয়তো ঘৰত ভাত খাই অহা নাই, ইয়াত খাবলৈ পাইছে,
2: আৰামছে খাব পাইছে, নিজে ভোক লাগিছে বুলি নিজে কয়, তেতিয়া আমি সময়মতে দিওঁ আৰু, কিছুমান ভোক লাগেই। আমাৰ স্কুলত দুটালৈকে থাকিবলগীয়া হয়, আমাৰতো দুটাৰ পৰা চব পাৰে, ইহঁতেতো দৰ্জয় ধৰিব নোৱাৰা হয় যায় মানে।
0: আৰু এটা কথা, আমাৰ চৰকাৰী বিদ্যালয়ত দেখা যায় যে বহু ল'ৰা ছোৱালীয়ে উৎসৱ পাৰ্বণ হ'লে বিদ্যালয়লৈ কমকৈ আহে, এই ক্ষেত্ৰত কেনেকুৱা অসুবিধা হয়?
2: উৎসৱ পাৰ্বণত মানে তেনেকুৱা নাই আমাৰ এই ক্ষেত্ৰত, আমাৰ যিটো বিদ্যালয়ত আছে উৎসৱ পাৰ্বণ হ'লে আমাৰ এইটো পাৰ্টিচিপেট কৰে, আমাৰ
0: তেতিয়া বিহু হ'ল, বিয়া হ'ল, তেতিয়া
2: গাঁৱৰ বিয়া হয় তেতিয়া অলপ হয় কমে,
0: তেতিয়া গৃহস্থক কোৱা হয় নে নহয় যে গাঁৱত বিহু বিয়া হ'লেও আপোনালোকৰ ল'ৰা ছোৱালী বিদ্যালয়লৈ পঠাব?
2: নকওঁ, আমি কওঁ, হ'লেও মানে ইহঁতে এইটো মনোযোগ নিদিয়ে, মানে আমি কওঁ অভিভাৱকে মনোযোগ নিদিয়ে, তেতিয়া আৰু কম।
0: আমি এই বিদ্যালয়ত ছাত্ৰক পাইছোঁ, আমি চিনাকি হ'ম, নামটো তোমাৰ?
3: নমস্কাৰ, মোৰ নাম শ্ৰী দুৰ্লভ বৰদলৈ।
0: কি নাম?
3: দুৰ্লভ বৰদলৈ।
0: দুৰ্লভ বৰদলৈ, ঘৰ গাঁও, তোমালোকৰ গাঁওখনৰ নাম?
3: কামগাঁও।
0: কামগাঁও, তুমি কোন শ্ৰেণীত পঢ়া?
3: তৃতীয় শ্ৰেণীত।
0: তৃতীয় শ্ৰেণীত, তোমাৰ কি কি বিষয় আছে? অংক আছে, কি কি আছে বিষয়?
3: অংক আছে, তাৰপিছত অসমীয়া, ইংৰাজী, পৰিৱেশ, কলা শিক্ষা।
0: বাৰু, এতিয়া তোমাৰ কি বিষয়টো পঢ়ি বেছিকৈ ভাল লাগে কোৱাচোন?
3: অসমীয়া।
0: অসমীয়া পঢ়ি ভাল লাগে নহয় নে? এটা কবিতা বা গান এটা গাই শুনাবা নেকি আমাক?
3: পাৰিম,
0: গোৱা।
3: আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশৰে চাল, বেলি পৰিল বেলি পৰিল পিছল খালে নেকি, গছৰ ৰগৰ ৰঙা ৰদে চালি জুমি জুমি, বতাহ আহে বেগেৰে আলি হ'লে নাই, এনৈ যায় কোবেৰে ভৰি পিছে নাই।
0: বাৰু, তুমি এটা খুব ধুনীয়া চোলা পিন্ধি আছা, এইটো তোমাক বিদ্যালয়ৰ পৰা দিলে?
3: হয়।

0: তোমালোকৰ আৰু ঘৰত কোন কোন আছে?
1: মা দেউতা,
0: মা আৰু দেউতা আছে। মায়ে কি কৰে?
1: মা কাম, মা ঘৰতে থাকে।
0: ঘৰতে থাকে। দেউতাই?
1: দেউতা কাম কৰে।
0: কাম কৰে। আৰু তোমাৰ, তুমি ৰাতিপুৱা কিমান সময়ত শোৱাৰ পৰা উঠি কিতাপ পঢ়া?
1: 5টা বজাত উঠি 6টা বজাৰ পৰা 7টা বজালৈ।
0: আৰু দেওবাৰ হ'লে কি কৰা?
1: দেওবাৰ হ'লে পঢ়ো।
0: নিজৰ কাপোৰকেইটাও চাগে নিজে ধুই দিয়ানে বাৰু তুমি, নে মায়ে ধুই দিয়ে?
1: মায়ে ধুই দিয়ে।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰস্তুতি দেউৰী।
0: প্ৰস্তুতি দেউৰী, ঘৰত কোন কোন আছে?
2: মা দেউতা বা কাকা।
0: ক'বা মা দেউতা বা, নহয় জানো, তুমি ধুনীয়াকৈ একদম বেনি গাঁঠি ধুনীয়াকৈ বিদ্যালয়লৈ আহিছা। তোমাক কোনে বেনি গাঁঠি দিলে?
2: মায়ে।
0: মায়ে গাঁঠি দিলে। আৰু আজি শনিবাৰ, গতিকে তোমালোকৰ আজি চাগে গীত মাত গোৱাৰ এটা পৰিৱেশ, নহয় জানো? তুমি কি গাই শুনাবা আজি আমাক?
2: All things bright and beautiful, all things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing color, he made their tiny wings.
0: Eta gaan gaay khunabo na ki okoman?
2: Maya bini ratir bukut dekha palu.

0: داره نوی مورده هات.
1: نمسکر، منم سری سیما دیبی.
2: سیما دیبی কি বিষয় আছে তোমাক শ্ৰেণীত কোৱাচোন? অসমীয়া আছে,
1: অসমীয়া আছে, গণিত আছে, পৰিৱেশ আছে, ইংৰাজী আছে, কলা শিক্ষা আছে,
2: বহুতখিনি আছে নহয় জানো? এই যে ছাৰ বাইদেউ আজি পঢ়াই দিলে বা অন্য এখন পঢ়াই দিয়ে, ঘৰত তুমি কিমান সময় পঢ়াগৈ?
1: দুঘণ্টা।
2: দুঘণ্টাতকৈ বেছি পঢ়িবা? বাতৰি কাকত পঢ়িবা, পুৰণা বাতৰি কাকত পঢ়িলেও বহুতখিনি তোমালোকৰ জ্ঞান হ'ব দেই। হ'ব দেই, তোমালোকে গাব নাজানা? ইয়াতে আমি এই কামগাঁও এই বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক লগ পাইছোঁ, তেওঁ এটা গীত গাই শুনাব। তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম শ্ৰী বন্দনা লাহন। মই এটি গীত গাম।

0: এইবাৰ আমি কামগাঁও মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু এই বিদ্যালয়ত এটা সুন্দৰ পৰিৱেশ আমি বিদ্যালয়ত প্ৰৱেশ কৰিছোঁ। আমি হাতৰ কাম দেখিছোঁ, ডলা খৰাহী এয়াও দেখিছোঁ। বিদ্যালয়ৰ ভিতৰৰ অংশৰ কথা কৈ আছোঁ। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
2: হয়,
0: আপোনালোকৰ বিদ্যালয়খনৰ প্ৰসংগত দুআষাৰ কওকচোন আমাৰ শ্ৰোতাসকলক।
1: আমাৰ বিদ্যালয়খনৰ নাম কামগাঁও মধ্য ইংৰাজী বিদ্যালয়। গাঁওখনত সম্পূৰ্ণ এটা মানে প্ৰাকৃতিক পৰিৱেশ, ফুল গছ গছনি আগফালে শুৱনি হৈ আছে, ফুল ফুলনি, পিছফালে অলপ
0: গাঁৱৰ
1: পৰিৱেশ, সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ, পিছফালে পুখুৰী, পানী, তাতে মানে গাঁৱৰ ল'ৰা ছোৱালী হৈও উৎসাহত আহে স্কুললৈ। কিন্তু গৰমত যদিও অসুবিধা পায় যদিও কিছু ক্ষেত্ৰত, সকলো পঢ়াৰ ক্ষেত্ৰত মানে সকলো নেওচি আগবাঢ়ি আহে
0: পঢ়িবলৈ। আৰু গাঁৱৰ পৰিৱেশ নিশ্চয় পিতৃ মাতৃসকল খেতিপথাৰৰ লগতে তেওঁলোকক পঢ়াৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই নিছে?
1: আমি তেওঁলোকক মিটিং দিওঁ, মিটিঙত তেওঁলোক আহি উপস্থিত হয়। পাছত যিসকল কিছুমান নাহিলে আমি আকৌ ঘৰে ঘৰে যাওঁ, শিক্ষকসকল ঘৰে ঘৰে গৈ আমি উদগনি দিওঁ শিক্ষাৰ ক্ষেত্ৰত, তেনেকৈ আহে তেওঁলোক।
0: আমি কইনা সন্তানক বেছিকৈ দেখিছোঁ, ল'ৰা কইনা সন্তান সব
1: হয়, সকলো আছে, কিন্তু ল'ৰা সংখ্যাটো কম, কইনা সংখ্যাটো বেছি,
0: কইনা সংখ্যাটো বেছি
1: হয়।
0: আৰু বিদ্যালয়লৈ যদি নাহে তেওঁলোক ক্ষতি কৰে তেতিয়া কি কৰে?
1: তেতিয়া আমি আকৌ গাৰ্জেণ্টলৈ আজিকালি ফোন কৰোঁ, ফোন কৰি
0: ফোন
1: নম্বৰ থাকে, ফোন নাপালে আকৌ আমি হেৰি কৰোঁ, নিজেই ঘৰলৈ যাওঁ, যোৱাৰ ব্যৱস্থা কৰোঁ।
0: আৰু ইয়াতে কিমান আছে এতিয়া ছাত্ৰ ছাত্ৰী?
1: আমাৰ ইয়াতে 85 জন, 3টা ক্লাছ
0: হয়।

0: 6, 7, 8 ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 85 জন।
1: তেওঁলোকে কিমান দেখুৱাব পাৰে আজি পঢ়াই দিয়া পাঠটো পিছদিনাখন কিমান শিকি আহি কিমান তেওঁলোকৰ উন্নতি মূল্যাংকনটো
0: তেওঁলোকে এতিয়ালৈকে ভালেই দি আছে, পাৰ্চেণ্টেজ হিচাপতো বা ভালেই পাইছোঁ আমি। তাত টেষ্ট লোৱা হয়, মানে সাপ্তাহিক টেষ্ট লোৱা হয়, সেই টেষ্টতো তেওঁলোকে ভাল দেখুৱাইছে, ভালকেইজন ভালেই আৰু। যিকেইজন অলপ ঘৰুৱা অসুবিধা বা পঢ়াত অসুবিধা পায় তেওঁলোকে কিছু পিছপৰি আছে, তেওঁলোকক আমি আকৌ বেলেগ ব্যৱস্থা কৰা যায়, যোৰ মানে ৰিমেডিয়েল হিচাপে দিয়া যায়, আকৌ পঢ়িবলৈ দিয়া যায়। ঘৰত গাৰ্জেণ্টক আমি সকিয়নি দিওঁ যে ল'ৰাটোক বা ছোৱালীজনীক অলপ চেষ্টা কৰক বুলি।
1: বৰ্তমান
0: ঠিকে আছে
1: আৰু কেতিয়াবা দেখা যায় যে গাঁৱৰ বিহু বিয়া উৎসৱ পাৰ্বণ হ'লে তেওঁলোক আহিবলৈ নোখোজে, তেতিয়া কি কৰে?
0: তেতিয়াতো আমি উপায় নাই, এইটো সংস্কৃতিৰ লগত জড়িত প্ৰত্যেকেই। গাঁৱতে যেতিয়া এটা বিহু হয় বা অনুষ্ঠান এটা হয় তেতিয়াতো তেওঁলোক আহিব নিবিচাৰে, তেতিয়া আমাৰ মানে তথাপি আমি কওঁ আৰু যে এইখিনি বিদ্যালয়মুখী হ'ব লাগে, এইবোৰ সেইবোৰো কৰিব লাগিব, সাংস্কৃতিকৰ লগতো জড়িত থাকিব লাগিব আৰু পঢ়িবও লাগিব, বিদ্যালয়মুখীও হ'ব লাগিব, তাৰপিছত যেনিবা আহে আৰু।
1: আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে অভিভাৱকৰ অভাৱ দিছে, তাত বহুতখিনি বুজাই দিবলগীয়া হয়?
0: তেনেকুৱা এতিয়ালৈকে কিছু ক্ষেত্ৰত হৈছিল আগতে, এই বৰ্তমানটো নাই হোৱা।
1: অভিভাৱকৰ সভা হয় নহয়?
0: হয় হয়, তেতিয়া আমি বুজাই দিওঁ, অভিভাৱকৰ সহাতে সভাতে আমি বুজাই দিওঁ,
1: ঘৰত পঢ়াব
0: পঢ়াব লাগিব, মাকহঁতে বেছি গুৰুত্ব দিব লাগিব আৰু মাকহঁতে শিক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব, ল'ৰাটো বা ছোৱালীজনীক দেউতাক বাহিৰলৈ যায়, মাকহঁতে বেছি গুৰুত্ব দিব লাগিব, শাসন কৰিব লাগিব।
1: দুপৰীয়া আহাৰ ক্ষেত্ৰত
0: আমি দুপৰীয়া ভাত দিওঁ, ভাতেই দিওঁ, ভাত দালি শাক চব্জি থাকে, চয়াবিন থাকে, কণী থাকে, তেনেকৈ দিওঁ আৰু।
1: আৰু ইউনিফৰ্মো দিছে?
0: ইউনিফৰ্ম দিলে, দুযোৰকৈ ইউনিফৰ্মেই পাইছে,
1: কাপোৰো তেওঁলোকে পাইছে,
0: কাপোৰ পাইছে, কি বিনামূলীয়া কিতাপ পাইছে, পৰীক্ষাৰ কাৰণে বহি দিছে, যথেষ্টখিনি কৰি দিছে আৰু, চৰকাৰৰ পৰা যোগান ঠিকেই ধৰিছে। কিন্তু ল'ৰা ছোৱালীখিনি এতিয়া বিতৰণ কৰিছোঁ আৰু সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বিদ্যালয়মুখী হৈছে, আহিছে।
1: আৰু নতুনকৈ ছাত্ৰ ছাত্ৰীক বিচাৰিবলগীয়া হয় নেকি যে আপোনাৰ ছোৱালীজনী আমাৰ বিদ্যালয়ত দিব এনেকুৱা?
0: আজিকালি ক'বলগীয়া হৈছে, মানে প্ৰাইভেট স্কুলবিলাক যেতিয়া বহিছে, ইঘৰক দেখি সিঘৰে মানে আমি আমাৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত দিওঁ নেকি, প্ৰাইভেট স্কুলত দিওঁ নেকি, আৰু
1: বিশেষকৈ
0: সেই ভাৱটো আগতে নাছিলে, এইবাৰ হৈছে। এইবাৰ মানে আমাৰ বিদ্যালয়ত হেৰি হ'ল, ছায়েঞ্চ টিচাৰজন গুচি গ'ল, বেলেগলৈ গুচি গ'ল, তাৰপিছতে ছায়েঞ্চ টিচাৰ নাই। বিশেষকৈ এম ই স্কুলখনত ছায়েঞ্চ টিচাৰ নহ'লে বহুত অসুবিধা হয় আজিকালি, মানে পাৰ্ট ওৱান পাৰ্ট টু ভলিউমবিলাক ডাঙৰ ডাঙৰ কিতাপৰ আমি অসুবিধাৰ সন্মুখীন হৈছোঁ, সেইকাৰণে ছাত্ৰ ছাত্ৰী অলপ ভাঙোনমুখী হৈছে যে আমি বিদ্যালয়ত ছায়েঞ্চ টিচাৰ নাই যেতিয়া আমি বেলেগত যাম। আমাৰ দুজনকৈ শিক্ষক গুচি যোৱাৰ কাৰণে প্ৰাইভেট স্কুল
1: অসুবিধা, তেওঁলোকক মানে এই কথাটো কৈছে নাই আপোনালোকৰ বিদ্যালয়ত যে এজন ছায়েঞ্চ টিচাৰ লাগে বা অমুক?
0: আমি জনাইছোঁ, অফিচত জনাইছোঁ,
1: অলৰেডি
0: পূৰণ হ'বৰ কাৰণে। আমাৰ আমি এইটো কৈছোঁ যে ল'ৰা ছোৱালীবিলাক গুচি গৈছে, ছাৰ বা বাইদেউ আপুনি আপোনালোকে আমাৰ স্কুলখনৰ কাৰণে ছায়েঞ্চ টিচাৰ যোগাৰ কৰি অতি সোনকালে দিয়ক। তাতো কৈছে, তেওঁ অফিচতো কৈছে আমি ক'ৰপৰা দিম এতিয়া, আমি ক'ৰপৰা দিম এতিয়া, তেনেকৈ কৈ আছে।
1: কেতিয়াবা গাঁৱৰ ব্যক্তিও আহি পঢ়ায় নেকি? কেতিয়াবা
0: আমাৰ সভাপতি আহে,
1: সভাপতি আহে
0: আহে
1: সকলো কেতিয়াবা আহে নেকি?
0: আমি মাতিলে এতিয়া আহিছে, দুজন আহিছে, আমাৰ ছায়েঞ্চ টিচাৰ যেতিয়া নাই, গাঁৱৰ শিক্ষিত যুৱক দুজনী আহি আমাৰ এইখিনি কাম কৰি আছে,
1: আজিও আছে,
0: আজিও আছে, এতিয়া উপস্থিত আছে, তেওঁলোক সদায় আহে।
1: এইটো বৰ দৰকাৰী কথা যাতে আমি জনা জ্ঞানখিনি ল'ৰা ছোৱালীক যাতে দিব পাৰোঁ।
0: ছায়েঞ্চ টিচাৰ নোহোৱাত মানে আমাৰ গাঁৱৰ যুৱক দুজনী এইখিনি মানে অভাৱখিনি পূৰাই আছেহি।
1: এই বিদ্যালয়ত বিনামূলীয়াকৈ এজন ব্যক্তিয়ে শিক্ষাদান কৰি আছে যাতে গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে জ্ঞান অৰ্জন কৰিব পাৰে। আহক আজি আমি তেনে এজন ব্যক্তিৰ লগত কথা পাতোঁ। আপোনাৰ নামটো?
2: মোৰ নাম গজেন ডেকা।
1: গজেন ডেকা, আমি গম পালোঁ যে প্ৰধান শিক্ষকৰ পৰা আপুনি বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক পঢ়া পাঠদান কৰিছে, কেনেকৈ ভাবিলে কথাটো?
2: তাৰমানে ওচৰৰ ল'ৰা গাঁৱৰ ল'ৰা ছোৱালীবিলাক যিমানবিলাক আছে, কাৰণ সময়মতে যদি ক্লাছটো নহয় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকো অসুবিধা হ'ব, কাৰণ মোৰ দাদাহঁতৰ বা পৰিয়ালৰ বেলেগ গাঁও ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাক আছে, তাত যদি মই যদি অলপ সহায় নকৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকতো ধ্বংস পথত গুচি যাব, সেইকাৰণে মই বিনামূলীয়াকৈ অকণমান সিহঁতক সহায় কৰিছোঁ।
1: আপুনি কিমানলৈকে পঢ়িছিলে?
2: মই BSc কৰিছিলোঁ।
1: BSc কৰিছিলে, BSc-টো অংকটো
2: হয়।
1: আৰু আপুনি ইয়াত প্ৰেক্টিচ এটাও হৈ থাকে আপোনাৰ?
2: অঁ, প্ৰেক্টিচ হৈ থাকে মোৰ।
1: আৰু বৰ্তমান আগৰ গণিত কিতাপৰ লগত এতিয়া গণিত কিতাপখনৰ কি পাৰ্থক্য পাইছে?
2: পাৰ্থক্য মানে এতিয়া চাব গ'লে একোৱে পাৰ্থক্য নাই, কারণ অল্প চাই ললে তারমানে চক সমস্ত বুঝি পা যায় অঙ্কত ক্লিয়ার হয়ে থাকা যায় অসুবিধা নহয়
1: আপনি কিমান দিন বিনামূলীয়াকে করে আছে
2: এমাহ হয়েছে এটা হব আর
1: আপনি এটা সেবার মনোভাবরে কাম
2: কাম করে আছো
1: আর যেটা অঙ্ক শিকায় আপনি কেনেকে পাঠটা আগুয়াই লই যায়
2: মানে প্রথমতে ক্লাসত সোমার লগে লগে তারপর পাঠটো লেসনটো হয়ে গো তারপর অঙ্ক তারমানে প্রতিটো অঙ্ক বুঝি নিব লালীবিলাক মানে পাতি কই শিকাই দিও বোর্ডত তারপর এটা এটাকে তারমানে যুইখিনি বুঝি নেপায় লালীবিলাক বারে বার খুঁজি থাকো কোনটো বুঝি পাইছানে নাই যদি বুঝি পয় নাই সিহত ক যে তোমালে এবার বুঝি নেপালে মোক দশ বার সুধিবা কিন্তু মানে তোমালক বুঝাবর কারণে সহায় করবর কারণে মানে আছো তেনেকে কম
1: আপনার এই যে আপনি বিনামূল্যকে পাঠদান করেছে আপনার আন মানুষে কেনেকে উৎসাহিত করেছে বা কি কয় আপনার কেতিয়াবা এনেকেও কয় তো দরমহা পয় নাই কিয় শিকায়
2: কয় কয় তেনেকে কয় কয় যে কি এনেকে পাঠদান করবলে কি আছে তো কবাত কিবা এটা করে চলিব পার কারণ ঘর লড়াটাই আছে মোক তেনেকে কৌটা আছে মোক কিন্তু মানে তার ভিতরে বোলো লালীবিলাক ভাল হোক মানে সেইটো কারণে গাঁও উন্নত হোক কিনা এটা স্কুলখনও হোক নাম
1: দেশ সেবা
2: হয়
1: আপনার আর বেলেগ আইন কাম কি আছে
2: আইন কাম মানে
1: টিউশনও করবো
2: মানে টিউশনও করো
1: টিউশন গতিকে তো আপনার শিক্ষা কিমান পায় আছে লোক আপনার
2: এতিয়া মানে বারোটামান টিউশন করে আছো
1: বারোটা লোক গতিকে টিউশনও করা হয়েছে আর ইয়াতো আপনি বিনামূল্যকে পাঠদান করেছে বাৰু আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন বিদ্যালয়লৈ গ'লে আমি এনেধৰণৰ অসুবিধাৰ কথা আমাক কয় বহুতে যে শিক্ষকৰ অভাৱ হয় কেতিয়াবা তেওঁলোক অৱসৰ লৈ গুচি গৈছে পটককৈ এজন শিক্ষকক বিদ্যালয়ত দিব পৰা নাই আপুনি গাঁৱতে থাকি এঘণ্টা যদি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছে এনেধৰণৰ মহৎ কামৰ এটা মানে উদাহৰণ আৰু ভাল লাগিলে আপোনাৰ লগত আজি আমি কথা পাতিলোঁ ধন্যবাদ
2: ধন্যবাদ
1: এই কামগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক আমি লগ পাইছোঁ তেওঁ এটা গীত গাই শুনাব এই ছাত্ৰীগৰাকীৰ লগত চিনাকি হওঁ
3: মোৰ নাম গীতিমণি চহৰীয়া কামগাঁও
1: কামগাঁও তুমি বিদ্যালয়লৈ চাইকেল লৈ আহা নে বাৰু
3: চাইকেল লৈ আহোঁ
1: আজি কি গাই শুনাবা
3: জুবিন গাৰ্গ
1: জুবিন গাৰ্গৰ গীত গাবা শ্ৰোতাসকল এই কামগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক আমি লগ পাইছোঁ তেওঁ এটা গীত গাই শুনাব আহক আজি আমি তেখেতৰ লগত চিনাকি হওঁ এই ছাত্ৰীগৰাকীৰ লগত চিনাকি হওঁ আৰু তেওঁৰ গান শুনো তোমাৰ
3: মোৰ নাম গীতিমণি চহৰীয়া কামগাঁও
1: কামগাঁও তুমি বিদ্যালয়লৈ চাইকেল লৈ আহা নে বাৰু
3: চাইকেল লৈ আহোঁ
1: বিদ্যালয়ৰ পৰা ঘৰলৈ কিমান দূৰ আজি কি গাই শুনাবা
3: আৰুষীৰ জোন মোৰ সমুখতে সেমেকা চকুলোৰ দুগালতে নিজানত ৰাতি মোৰ কেতিয়াকৈ

শুই যাই মুগ্ধ হিয়াত রাই কুনে সুমি যাই বুকুতে।

0: জলি জলি রল মাথু সাই।
1: তুমি কত শিকিছা গান গাবলৈ?
0: ঘৰতে গাই থাকো।
1: ঘৰতে গাইছা? কপা শুনিবতো লাগিব, মোবাইলত শুনা নে ৰেডিঅ'ত শুনা?
0: মোবাইলত
1: শুনা। আৰু কি গান গাব জানা তুমি?
0: জুবিন গাৰ্গৰ ঢেৰ গান
1: বহুতখিনি জানা আৰু, ঘৰত মনে মনে গাই থাকা আৰু, নহয় জানো? এই যে তুমি গান গাই ভাবি থাকা নেকি, মই যদি টিভিত গাব পাৰিলোহেঁতেন, মই যদি ছিংগাৰ হ'বলৈ মন যায়। তোমাৰ গানটো খুব সুন্দৰ হৈছে, আজি আমি আকাশবাণীৰ পৰা আহিলোঁ, তোমাৰ গীতটো ইতিমধ্যে আকাশবাণীত প্ৰচাৰ হৈ গৈছে। এতিয়া কথাটো হ'ল কি, তুমি ভাবিছিলানে যে মই ৰেডিঅ'ত গান গাব পাৰিম, ৰেডিঅ' এজন শিল্পী হ'বলৈ তোমাৰ মন গৈ থাকে চাগে? মা, ঘৰত মাক কৈছা নাই তুমি?
0: কৈছোঁ।
1: কোন কোন আছে ঘৰত?
0: মোৰ মা আছে, দেউতা আছে, বা দুজনী আছে।
1: অঁ, বাও আছে। বাহঁতে গান গায়নে বাৰু?
0: নেগায়।
1: নেগায়? আৰু তুমি গালে কেতিয়াবা ধমকি দিয়ে নেকি, তই কিয় গান গাইছে বুলি?
0: নাই, নিদিয়ে।
1: তুমি গানখিনি যি গান পোৱা লিখি ল'বা, ধুনীয়াকৈ লিখি ল'বা, লিখি লৈ পেলাই গানটো বজাই লৈ পেলাই সেই সমানে সমানে গানটো গাই যোৱা চাগে, নহয় জানো? আৰু কাৰোবাক গোট শিকিছা নেকি তুমি?
0: নাই শিকা।
1: নাই শিকা? শিকিব পাৰিলে ভাল হ'ব, নহয় জানো? আজি আমি কাম গাঁৱৰ গীতিমণি চহৰীয়াক লগ পালোঁ, তেওঁ খুব সুন্দৰকৈ গীত গালে। বিদ্যালয়তে আজি আমি কথা পাতিলোঁ। তুমি কোন শ্ৰেণীত পঢ়া সেইটো নুসুধিলোঁ?
0: অষ্টম শ্ৰেণীত।
1: অষ্টম শ্ৰেণীত? তুমি ৰাতিপুৱা কিমান সময়ত শোৱা পৰা উঠা?
0: পাঁচটামান।
1: পাঁচটামানতে উঠি পঢ়া? অকণ গানো মনে মনে গাই থাকে নেকি কেতিয়াবা?
0: গাওঁ মন গ'লে।
1: অকণমান মন গ'লে মা দেউতাক নজনাকৈ চাগে গান অকণ প্ৰেক্টিচ কৰা আৰু,
0: মানে মনটো ভাল লাগি থাকে গালে।
1: মনটো ভাল লাগি থাকে। তুমি কিমান গান জানা বাৰু, তোমাৰ কিমান গান ষ্টক আছে? বহুত আছে। আমি ভাবোঁ তুমি আহিবা আকাশবাণী নগাঁও কেন্দ্ৰলৈ, তাত গীত গাব পাৰিবা। ছাত্ৰ ছাত্ৰীসকলে গীত গোৱা অনুষ্ঠান আছে, সেউজী পাত অনুষ্ঠান আছে, আৰু অনেক অনুষ্ঠান আছে, ৰেডিঅ'ও শুনিবা। তোমালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ, তুমি যাতে আৰু ভাল গান গোৱা, যাতে তোমাৰ বেলেগে চিনি পায়। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, তোমাক ধন্যবাদ।
0: ধন্যবাদ।
1: কামগাঁৱত অৱস্থিত জল জীৱন মিছনৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। আমি অলপ আগতে দেখিছোঁ যে ইয়াত সুন্দৰকৈ পানীভাগ তেখেতসকলে উঠাইছে, নিশ্চয় ষ্টক কৰে, তাৰপিছত চাগে ৰাইজলৈ বিতৰণ কৰে। এই প্ৰসংগতে কথা পাতিম
2: দীপজ্যোতি নাথ।
1: দীপজ্যোতি নাথ, আপুনি অলপ আগতে দেখিলোঁ পানী উঠালে,
2: পুৱা খাতৰ পৰা পানীটো অলপ পৰা উঠাওঁ, মানে ফিল্টাৰ কৰি পেলাই ষ্টকটো আজিয়ে কৰি দিওঁ, কৰি পুৱাই 7 বজাত দি দিওঁ। যদি কাৰেণ্টৰ অসুবিধা থাকে তেনেহ'লে অলপ ইফাল সিফাল হয় সময়টো, দিনটোত ওৱান টাইম দি দিওঁ। তো 7টাৰ পৰা দিলে আপোনাৰ 9টালৈকে দি দিওঁ পানী, 80,000 লিটাৰ ষ্টক হয়।
1: হয়, 80,000 লিটাৰ হ'ল নে নাই কেনেকৈ গম পায়?
2: আমাৰ ইয়াতে বাল্বৰ মিটাৰ দিয়া আছে, মিটাৰত গম পোৱা যায়। আৰু টেংকিটো ফুল লেবেল এটা দিয়া আছিল, লেবেলটো বেয়া হ'লেও এতিয়া গম পাওঁ যে আমি অভাৰফ্লো হৈ গ'লে গম পাই যাওঁ। আৰু মোৰ গ্ৰাহক প্ৰায় ইয়াতে 400 জন।
1: 400 ঘৰ। আৰু কেতিয়াবাতো টেপ ফাটে বা বেয়া হয়, তেনে ক্ষেত্ৰত কি কৰে?
2: তেনেকুৱা ক্ষেত্ৰত ইয়াতে কমিটি এখন বনোৱা আছে, আৰু প্ৰতি মেম্বাৰৰ পৰা মাহত 50 টকাকৈ এটা বৰঙণি লোৱা হয়। সেই বৰঙণিটো কমিটিৰ হাতত জমা থাকে, যেতিয়াই ক'ৰবাত পাইপ লিকেজ হ'ব, কাৰোবাৰ টেপ বেয়া হ'ব, সেই টকাটোৱে সেই মেৰামতিটো কৰা যায়।
1: আৰু কেতিয়াবা গাঁৱৰ ৰাইজে আপত্তি কৰে নেকি, আমি 50 টকা কিয় দিম চৰকাৰৰ পানী?
2: সেইটোতো কয়, আগত নকৈছিলে, প্ৰথম যেতিয়া JJM অহা নাছিলে, যেতিয়া হৰ ঘৰ জল বুলি আহিল JJM, JJM অহাৰ পৰা এই প্ৰশ্নটো মানুহে কৰা হ'ল যে চৰকাৰে দিছে ঘৰে ঘৰে, আমি 50 টকাটো কিয় দিম?
1: কিন্তু ইয়াতে এটা কথা হয়, কি কৈছে আপুনি?
2: ৰাইজে এইটোৱে বুজি নাপায় ইয়াতে যে চৰকাৰে দিলে সত্য, কিন্তু বস্তু ৰাখিবলৈতো আমি লাগিব। এতিয়া ইয়াত কিবা এটা বেয়া হৈ গ'লে চৰকাৰলৈ খবৰ দিয়ালৈ এই স্কিম মানে শেষেই হৈ যাবগৈ, ইয়াতে এনেকৈ ধ্বংস হৈ যাব। সেইটো কাৰণে সেই 50 টকাটো ব্যৱহাৰ কৰা হয় ইয়াতে। ইয়াতে মটৰৰ কিবা এটা প্ৰব্লেম হ'ল, কাৰেণ্টৰ কিবা এটা হ'ল, সেই তাৰ কাৰণে সেই পইচাটো ব্যৱহাৰ কৰোঁ।
1: হয়, সাধাৰণতে কেনেকুৱা অভাৱ অভিযোগ আপোনালোকৰ ইয়াত বেছিকৈ আহে? পাইপ ফটা, টেপ বেয়া হোৱা,
2: মটৰ বেয়া হয় কেতিয়াবা, কাৰেণ্টৰ কিবা কেবুল জ্বলি যায়, এনেকুৱা ধৰণৰ প্ৰব্লেম আহে।
1: এই আপোনাৰ নিজৰ মাটি
2: মিডিয়াটোত, ফিল্টাৰ মিডিয়াটোত মেটেলছবিলাক চেঞ্জ কৰিব লগা হয় 3 বছৰৰ মূৰত, তাৰ কাৰণে টকা দৰকাৰ।
1: কিমান দিনৰ মূৰে মূৰে আপোনাৰ বেয়া হয়?
2: আপোনাৰ 3 বছৰ মেটেলটো থাকে, 3 বছৰ পিছত মেটেলটো ডেমেজ হৈ যায়, তেতিয়া উঠাই আকৌ নতুন মেটেল দিব লগা হয়।
1: তাত খৰচ কিমান পৰে?
2: তাত খৰচ আপোনাৰ 40,000-45,000 টকা হয়।
1: বহুতখিনি পৰে, নহয় জানো? হয়। আৰু আমি গম পাওঁ যে বহুত এটা প্ৰচেছৰ পিছতহে খোৱা পানীটো ৰাইজৰ মাজলৈ যায়, বিশুদ্ধ খোৱা পানী পায়, সুন্দৰ পানীখিনি।
2: হয় হয়, সুন্দৰ পানী পায় ৰাইজে। আপোনাৰ ইয়াতে ব্লিচিং ব্যৱহাৰ কৰা হয়, আমাৰ কেমিকেল মানে হেৰি কৰিবলৈ কাৰণে, যিটো মানে টেবলেটটাও দিয়ে সেইটো বিশেষ ইমান নাজানো, টেবলেটটো ভিটামিন টেবলেট পৰিষ্কাৰ কৰা হ'ব
1: সেই। আৰু নিজেও আপুনি ভালকৈ নিৰীক্ষণ কৰিছে নে তাত চৰাই এটা মৰি আছে নেকি, সাপ এটা মৰি আছে নেকি, বেং এটা মৰি আছে নেকি?
2: তেনেকুৱা হ'বলৈ মানে ইয়াত ব্যৱস্থাটো নাই, কমপ্লিট এই আবদ্ধ আছে, খালি বেলকনিটো খোলা থাকে আৰু সেইটো আমি নন ষ্টপ চাওঁৱেই তাত কিবা আছে নেকি কিবা নাই নেকি।
1: আমি মন কৰি পেলাই আমি চাব পাৰোঁ, কেতিয়াবা চৰাই এটা উৰি আহি পৰিব, কোনোবাই শিলগুটি এটা মাৰি দিলেও তাত আহিব,
2: কিবা কাৰণ তেনেকুৱা হৈ যায় কেতিয়াবা।
1: আৰু পানীটো কিমান খোৱাৰ কাৰণে উপযোগী? আপোনালোকে মহখুলিত নি পৰীক্ষা কৰিছেনে?
2: হয়, এইটো চেকআপ কৰোঁ আমি, এই মাহত দুবাৰকৈ কৰোঁ, দুবাৰ আমি এবাৰ হেৰিটো দি দিওঁ কিটটো, তাত চাই পেলাই আকৌ কৈ দিয়ে যায় ঠিকে আছে।
1: ৰাইজক সজাগতা সভাৰ কাৰণে কি কৰে, সজাগতা কেতিয়াবা কৰিবলগীয়া হয় নেকি, মেইল মিটিং কৰিবলগীয়া হয়?
2: কেতিয়াবা কৰা হয়, মিটিং হয় মাহত, মানে তিনি মাহৰ মূৰত এবাৰ সজাগতা অনুষ্ঠান এটা হয়, আমাৰ পাব্লিক হেল্থ অফিচৰ পৰা আহে।
1: কেতিয়াবা এনেকুৱা নেতৃস্থানীয় ব্যক্তি ওলায় নেকি যি মহান আদৰ্শৰে হয়তো আপোনাক কৈছে এইখিনি টকা মই আপোনাৰ এই অনুষ্ঠানটোৰ কাৰণে দিছোঁ, এইকেইটা টেপ কিনি দিছোঁ, এইকেইডাল পাইপ কিনি দিছোঁ, এনেকুৱাও ব্যক্তি আছেনে বাৰু?
2: এতিয়ালৈকে তেনেকুৱা কোনো নাই।
1: তেনেকুৱা হয়, আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকলকে আমি এইখিনিতে কৈছোঁ যে আমাৰ ৰেডিঅ' শুনি থকা কোনো শ্ৰোতা যদি এই অনুষ্ঠানটি শুনিছে, আপুনিও পাৰিত মানে কেনেকৈ সহায় কৰিব পাৰে, আপুনিও এই ক্ষেত্ৰত আগভাগ ল'বচোন। দেশ নিৰ্মাণ কৰিবলৈ হ'লে আমাৰ সকলোৰে সহায় সহযোগিতা দৰকাৰ। বাৰু আপোনাৰ লগত আমি কথা পাতি ভাল পালোঁ, আমি আকাশবাণীৰ পৰা আহিলোঁ, এনেধৰণৰ জলজীৱন মিছনৰ কাৰ্যালয় সকলো গাঁৱতেই আছে আৰু সকলোখিনি পৰিষ্কাৰ হওক, আৰু গাঁৱৰ ৰাইজে কেতিয়াবা আহি নিজেও চাফ চিকুণ কৰিব পাৰে, এটা সেৱা শ্ৰমদান
2: মানে এইটো কমিটিয়ে এইটো কৰাব পাৰে কিন্তু নকৰে, সেইটো মই কৰি লওঁ আৰু, নিজে কৰিব লগা হয়,
1: নিজেও কৰিব পাৰে। ইয়াতে খোৱা পৰা উঠিছে, দেখিছে এখন লেতেৰা হৈছে, চাফা কৰিছে নহয়,
2: মানে যিমানটোৱে নহয় মানে পানীৰ অনুষ্ঠানটো এইটো চাফ চিকুণকৈ ৰাখিবই লাগে, সেইটো মই দায়িত্ব বুলিয়ে ধৰোঁ আৰু, মই তেনেকৈ কৰি নিজে চলাই আছোঁ আৰু।
1: হয় হয়, আমি

ইমানপৰে ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত কামগাঁও প্ৰাথমিক বিদ্যালয়, কামগাঁও মধ্য ইংৰাজী বিদ্যালয় আৰু কামগাঁৱত অৱস্থিত জল জীৱন মিছন খোৱাপানী যোগান কাৰ্যালয়ৰ কথা বতৰা শুনিলে। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

ৰাইজৰ বদলিত আকাশবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনক শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

সময়ে শিকালে, সময়ে শিকালে, সময়ে শিকালে। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 8:45 মিনিটত সমাচাৰ সন্ধ্যা আৰু 9:00 বজাত নিউজ 8 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে আজি ইউৰোপীয় সংঘৰ সহযোগিতাত ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত থকা ইউৰোপীয় ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। এই উপলক্ষে ডঃ শৰ্মাই কয় যে কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে গঢ়ি তোলা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
1: উই অল নো দেট ইণ্ডিয়া এণ্ড ইউ হেজ এগ্ৰিড টু চাইন ফ্রি ট্রেড এগ্ৰিমেণ্ট এণ্ড উই অল হোপ দেট সুনাৰ ইট উইল বি এ ৰিয়েলিটি। সো দেটস অপেন আপ অপৰচুনিটি ফর অল দ্য ষ্টেটস অফ ইণ্ডিয়া টু ব্রিং ইনভেষ্টমেণ্ট অৰ এক্সপোর্ট গুডস, স্কিল, সার্ভিসেস, ভাইসা ভার্সা। নাও নর্মেলি স্টেট লাইক আসাম হু ইউজ টু বি পেরিফেরি ফর লং উইল নট ডিসকাস অ্যাবাউট দোজ এগ্রিমেন্টস অ্যান্ড উইড হ্যাভ বিন কমপ্লিটলি নিউট্রাল, বাট নাও আসাম হ্যাজ ট্রান্সফর্ম ইটসেলফ, সো উই ওয়ান্ট টু টেক অ্যাডভান্টেজ ইন এভরি ফিল্ড হোয়ার এভার উই ক্যান টেক অ্যাডভান্টেজ অ্যাজ এ স্টেটস অফ আওয়ার গ্রেট নেশন।
0: দক্ষ মানৱ সম্পদ, ঔদ্যোগিক আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসম ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলী ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এনে কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আন কেইবাটাও স্থানত সন্তান সম্ভাৱকসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ ভালেসংখ্যক গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভাৱকসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। অহা 28 জুনত হ'বলগীয়া ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস উপলক্ষে বজালী জিলাৰ আয়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা কাৰ্যবাহিনীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। বৈঠকত পলিঅ' টীকাকৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণ, আন্তঃবিভাগীয় সমন্বয় আৰু 100% সামৰি লোৱাটো নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্ত উপস্থিত থাকে। ওদালগুৰি জিলাৰ সোণাজুলি শংকৰ মিছন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, কঙালভাঙি মণ্ডলৰ চি আৰ চি চি তথা টংলা শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। 41 বছৰীয়া শিক্ষক তথা যুৱ সমাজকৰ্মী শৰ্মা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: এফএমএলৰ 102.7 মেগাহাৰ্টজ, নিউজ অন AIRF আৰু www.akashvani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আইঅটি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
1: শ্ৰোতাইদেউলৈ শুভেচ্ছা জনাইছোঁ আৰু মুকলি কৰিছোঁ আজিৰ আইঅটি অনুষ্ঠান। আইডুসকল এগৰাকী স্বাৱলম্বী আয়তী, যিগৰাকীয়ে নিজৰ আৰ্থিক প্ৰয়োজন পূৰণ কৰিবলৈ কোনো পুৰুষ বা পৰিয়ালৰ ওপৰত নিৰ্ভৰ নকৰি নিজাকৈ উপাৰ্জন কৰিবলৈ লৈছে। আহকচোন আজিৰ অনুষ্ঠানত এইগৰাকী মহিলাৰ সৈতে কথা পাতোঁ আৰু বুজ লওঁ তেখেতৰ দক্ষতাৰ বিষয়ে, কেনেদৰেনো এনেদৰে কাম কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো তেখেতে স্বাৱলম্বিতাৰ দিশেৰে আগবাঢ়ি যাবলৈ সহায় কৰিছে। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ।
1: হয় বাইদেউ, প্ৰথমে আপোনাৰ পৰিচয়টো আমি জানি লওঁ, কওকচোন।
2: মোৰ ঘৰ গুৰিমাৰীত হয়, পূব গুৰিমাৰী, ৰহা আৰু চাপৰ মুখৰ মাজত হয়, ৰহা সমষ্টি পৰে।
1: হয়,
2: মই তাতে ৰহা হাই ছেকেণ্ডেৰী আৰু কলেজ মোৰ ৰহাতে কৰা,
1: ৰহাতে কৰা
2: তেনেকৈ, আৰু তাতে মই বিয়া হৈছোঁ।
1: হয়,
2: এতিয়া বৰ্তমান মই নগাঁৱত থাকোঁ।
1: হয়, নামটো আপোনাৰ?
2: মোৰ নামটো শ্ৰী ৰাণু বৰুৱা ৰাজবংশী।
1: হয়, এতিয়া আমি গম পাইছোঁ যে আপুনি কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত, নহয় জানো? বস্ত্ৰ আপুনি আনিছেও কিছু কিছু দেখিছোঁ আমি। কওকচোন, এই ধৰণৰ ব্যৱসায় কৰাৰ কথা আপোনাৰ মানে মনলৈ কেনেকৈ আহিলে বা কেতিয়াৰ পৰা কৰিছে?
2: মই 12 চনৰ পৰা ল'লোঁ। মনলৈ এইটোৱে আহিলে কাৰণ মই নগাঁৱতে থাকোঁ, মই যেতিয়া দোকানলৈ আহোঁ মাৰুৱৈ সম্প্ৰদায়সকলে ইমান তাৰমানে আমাৰ অসমীয়া মানুহখিনিক আকৰ্ষণ কৰিব পাৰিছে, সেইকাৰণে ময়ো ভাবিলোঁ যে ময়ো এবাৰ ট্ৰাই কৰি চাওঁ নেকি। তেনেকৈ গাঁৱত অকণমান বোৱা বোৱা দিলোঁ, এযোৰ দুযোৰ আনোতে বিক্ৰী হ'ল। তাৰপিছত মই প্ৰপাৰ জেগালৈকে গুচি যাওঁ, মই কেলকাতা গুচি গ'লোঁ, কেলকাতাৰ পৰা তাঁতী শাৰী উঠালোঁ। তাই মোক দাদা এজনে খুব সহায় কৰিলে, তেখেতে ক'লে ওলোৱা মোৰ ঘৰতে থাকিবা গোটেইখিনি।

0: প্ৰথম লাইনটো তেওঁৱেই মোক দেখাই দিলে। তাৰপৰা তাঁতীশাৰী আনিলোঁ, বেংগলী সম্প্ৰদায়ৰ মাজত মোৰ তাঁতীশাৰীখিনি লগতে শেষ হ'ল।
1: হয়,
0: তাৰপিছত মোৰ উৎসাহটো বাঢ়িলে, উৎসাহটো বঢ়া দেখি মই তেতিয়া শাল দুখন ল'লোঁ। শাল দুখন লৈ এতিয়া মানে কাষ্টমাইজ কৰোঁ, তেওঁলোকে যি অৰ্ডাৰ দিয়ে মই তেনেকৈয়ে বওঁ। পাতটো লোৱা নাই মই, টছ মুগাপে ধৰি জেনেৰেল নুনি কটনৰপৰা ধৰি জেনেৰেল গোটেই কাপোৰখিনিয়ে মই ব্যৱহাৰ কৰোঁ, গামোচা চামোচা তেনেকৈ ধৰি পেলাই। আৰু এতিয়া মোৰ দেলহিৰপৰা এটা অৰ্ডাৰ আহিছে, চেয়াৰ বেগৰ অৰ্ডাৰ, চেয়াৰ বেগৰ ৰাণাৰপে ধৰি গোটেইখিনি তেনেকুৱাকৈ সেইখিনি এতিয়া মই খাললৈ যাম। খাললৈ গৈ তেওঁলোকক চেম্পুল দেখাই পেলাই মই সেইখিনি বোৱাবলৈ ব্যৱস্থা কৰিম এতিয়া।
1: হয় হয়, আপুনি যে ক'লে চেয়াৰ কভাৰৰ যিটো অৰ্ডাৰ আহিছে, এতিয়া চেয়াৰ কভাৰৰ কাপোৰটো কি হ'ব, মেটেৰিয়েলটো কি হ'ব?
0: কাপোৰটো পিয়'ৰ কটনৰ হ'ব, খাদী কটনটো দিম, দিগে বানিয়ে খাদী কটনটো দি পেলাই তাত এৰি সূতা দি পেলাই ফুল বাচি দিম আৰু। তেনেকৈ কৰি পেলাই দুটা হেৰিতে ৰাখি দিম, এটা ধৰক এৰিটো দি দিলেতো অলপমান দামটো কষ্টলি হ'ব।
1: হয় হয়,
0: আৰু সেইটো কাৰণে অকণমান কম দামী এটাও বনাম প্ৰডাক্টটো, আৰু যাতে চব সমপৰ্যায়ৰ মানুহে ল'ব পৰাকৈ তেনেকুৱা এটা ভাবিছোঁ আৰু। এতিয়া মই শালত যাম, শালত গৈ পেলাই মোৰ শাল পাঁচখন আছে।
1: হয় হয়,
0: পাঁচখনত এনেই বেলেগ কিছুমান কাপোৰ ধৰক অকণমান ইমানখিনি কভাৰ কৰিব নোৱাৰোঁ, কিছুমান অকণমান কালেকো কৰোঁ, আৰু বাকীখিনি কাষ্টমাইজ কৰাখিনি মই চব শালত ব্যৱহাৰ হেৰি কৰি দিওঁ,
1: শালত
0: অৰ্ডাৰ দিওঁ।
1: হয় হয়, এতিয়া কওকচোন, আপুনি ধৰক শালত কাপোৰ বোলে, পাঁচখন শালত আপোনাৰ কাপোৰ থাকে বুলি কৈছে, আমাৰ থলুৱা গামোচা বা সেইখিনিতো আছেই, তাৰ লগতে আপুনি মেখেলা চাদৰৰ যিটো বওঁ বুলি কৈছে, তাত কি কি সূতা ব্যৱহাৰ কৰে?
0: তাত মই এতিয়া টচটো দিছোঁ, টচত বগা টচটো দিছোঁ, টচটো ড্ৰাই কৰি পেলাই বগা কৰি লোৱা হৈছে। তাত কটনটোও বওঁ, টচত টচটোও বওঁ, তেনেকৈ কৰি মানে। আৰু এতিয়া ব্লেক টচটো খুব চলি আছে, তেনেকৈ মই চাপৰ মুখতে মোৰ 15 যোৰ গৈছে।
1: হয়,
0: তেনেকৈ গোটেইখিনি কাষ্টমাইজ কৰে, তেনেকৈ কৰি পেলাই মই দি আছোঁ এতিয়া। আৰু মাজতে মই দেলহিত গামোচা দিলোঁ, গামোচা দি এইবাৰ বিহুতে গায়ত্ৰী মহন্তহঁত তেওঁলোক গৈছে, মই গামোচা দিয়া সেইখিনি লগতেই শেষ হ'ল।
1: হয়,
0: আৰু পিঠা পনাও দিছিলোঁ, তিল পিঠা, সান্দহ, কলাখাৰ, বেহুৱা সেইখিনিও দি পঠাইছিলোঁ।
1: দেলহিলৈ লৈ গৈছিলে?
0: দেলহি মই যোৱা নাই, মোৰ ভাগিনজনী থাকে, ভাগিনে তাত দোকান দিয়ে, মই ইয়াৰপৰা চাপ্লাই দিছিলোঁ।
1: চাপ্লাই দিয়ে, খুব সুন্দৰ কথা, বিৰাট ভাল কথা। তাৰপিছতে এয়া যে কওক, আপুনি কাপোৰৰ কথা ক'লে, মানে যিটো ডাই টচ বা টচৰ, এই টচৰ যে সূতাখিনি ক'ৰ পৰা উৎপন্ন হয় বা ক'ৰ পৰা আনে?
0: সূতাখিনি আমাৰ যিহেতু শুৱালকুচিটো যিখিনি হয় সেইখিনি আমাৰ চব বাংগালোৰতে ৰিফাইন হয়। আমাৰ কেতিয়াও এনেই হেৰিখিনি হ'লে মোৰ ঢকুৱাখানা সৈতেও মই যোগাযোগ কৰি তাৰপৰাও সূতা আনো, সূতা আনি পেলাই তেনেকৈ কালেক্ট কৰি পেলাই ববলৈ দিওঁ।
1: হয় হয়, তেনেকৈ ঢকুৱাখানাৰ পৰা আনেগৈ,
0: ঢকুৱাখানাৰ পৰা।
1: হয়, তাৰপিছত আপুনি প্ৰথমতে যে আপুনি ধৰক এটা কাম কৰিছে, কৰাৰ সময়ত আপোনাৰ মানে ঘৰুৱা গৃহস্থৰ কথা কৈছোঁ, সঁহাৰি কেনেকুৱা ধৰণৰ?
0: বহুত সহায় কৰিছে, তেওঁ তাৰমানে প্ৰাইভেট এটা জবৰ লগত জড়িত হৈ আছে, আৰু তেওঁ মানে মোক ইমান উৎসাহ দিছে, আৰু বিশেষকৈ মোৰ পৰিয়ালখিনিয়ে।
1: হয়,
0: মোৰ পৰিয়ালৰ গোটেই মানুহখিনি এডুকেটেড, আৰু ভিনদেউহঁতে তাৰমানে এনেকুৱা কৰে, ক'ৰবাত শাল পালে মোক খবৰ দিয়ে।
1: হয় হয়,
0: ভিনদেউহঁতে কয় এনেকৈ শাল পাইছোঁ ৰানো, তুমি আহা ইয়াত যোগাযোগ কৰা।
1: হয়,
0: তাৰমানে মোৰ কাপোৰ আনিলে মোৰ পৰিয়ালৰ ভিতৰতেই শেষ হয়,
1: পৰিয়ালতে
0: শেষ হয়।
1: আৰু তাৰপিছতে ধৰক আপুনি এতিয়া এটা কাম কৰাৰ প্ৰথমে আমাৰ প্ৰয়োজন হয় আৰ্থিক সহায়, নহয় জানো? এতিয়া আপুনি সেই ক্ষেত্ৰত কোনোবা বেংকৰ পৰা কোনোবা লোন লোৱা বা অন্য গোটৰ পৰা হওক, বা কেনেকৈ পইচাখিনি আপুনি কেনেকৈ মেনেজ কৰিছিলে?
0: মই ক্ষুদ্ৰ লোনটো লৈছিলোঁ,
1: ক্ষুদ্ৰ
0: ইউনাইটেড বেংকৰ পৰা।
1: হয়,
0: তেওঁলোকে সহায় কৰিছিলে, তাৰপিছত মই বন্ধন বেংকৰ পৰা ল'লোঁ, আৰু আত্মসহায়ক গোটখিনি আছে,
1: হয়,
0: তেওঁলোকৰ পৰা লওঁ। তাৰমানে আমাৰ আৰ্থিক অৱস্থাটো ইমান ভাল নোহোৱাৰ কাৰণে ধৰক মই তেনেকৈ কৰিয়ে, আজি যদি মোৰ যদি আৰ্থিক হেৰিটো বহুত বেছি হ'ল হয়, মই তাৰমানে এতিয়া হাই ফাই 3-4খন দোকানৰ তেনেকৈ গৰাকী হ'ব পাৰিম।
1: আমি বাৰু তথাপি কমৰ পৰা আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ।
0: আৰু তাৰ মাজতে মই কলৰ ব্যৱসায় কৰিছিলোঁ, কলত মানে বহুত আনি পেলাই মই পাচি কিনি।
1: কেনেকৈ ভাবিলে আপুনি কলৰ ব্যৱসায় কৰোঁ বুলি? কেনেকৈ
0: তাৰমানে মোৰ মাইণ্ডটো তাৰমানে মই এনি টাইম বিজনেচতে থাকা হ'ল।
1: খুবেই ভাল কথা।
0: তাৰপিছত বিজনেচতে থাকে, এদিন কলৰ বাৰী এখন দেখিলোঁ,
1: হয়,
0: তাত সুধিলোঁ, তাৰপিছত কেঁচা কল আনি পেলাই মই পাচিত লৈ পেলাই বস্তা দিওঁ, বস্তা ঢাকি পেলাই মই তেনেকৈ মোৰ সেইখিনিও বহুত সঁহাৰি পাইছিলোঁ। কিন্তু কলটো ধৰক আপোনাৰ ইমান দিন ৰাখিব নোৱাৰে, মোক আকৌ ছাপৰ্ট এজন লগা হয় দি ফুৰিবলৈ, সেইটো অসুবিধা হয় কাৰণে মই কলৰটো বাদ দিছিলোঁ। আৰু মোৰ ছোৱালী সৈতে মই চব্জি বেপাৰো কৰিছিলোঁ।
1: কওকচোন সেইখিনি কথা অকণমান।
0: চব্জি মই আম বাগানৰ পৰা আনিছিলোঁ,
1: পাচলি, কি কি পাচলি,
0: পাচলিখিনি যিখিনি ওলায় তেনেকুৱা পাচলি আনি তাৰমানে কি হয় আমাৰ মানুহখিনি এতিয়া চাকৰি ক'ত দৌৰে
1: হয়
0: তেনেকৈ নদৌৰি যদি আমাৰ ল'ৰাখিনিও এইটো ব্যৱসায় কৰিলে বহুত ভাল হয় ব্যৱসায়ত বহুত টকা আছে এতিয়া ধৰক
1: মাত্ৰ অকণমান সময় দিব লাগে
0: সময় দিব লাগে আৰু আমি তাইক লৈ মই স্কুটি তাপেই বস্তু লৈ আহিছিলো
1: হয় আনি ক'ত দিছিলে
0: আনি ঘৰতে ৰাখো মানুহখিনি গোটেইখিনি গমেই পাই লৈ যায় তেনেকে আৰু গাখীৰটো কৰিম বুলি ভাবিছিলো গাখীৰতো বহুত লাভ হয় তেনেকে কৰোঁ বুলি ক'লে জেগাত ধৰিব লাগিব আৰু মই শাৰী আনিছিলো শাৰী আনিব যাওঁতে মই চুৰত গুচি গৈছিলো গুজৰাটত মই তাৰমানে পপাৰ জেগাত যাওঁ তাতনো কিমান হয় ইয়াতনো কিমান বেনিফিটটো হয় মই সেই বস্তুটো চাইছিলো আৰু দেল্হি গৈছিলো দেল্হিৰ পৰা মই বেগ আনিছিলো এনে পাৰ্চ বিলাক আনিছিলো আৰু টলি বেগ এটা মই নিজৰ কাৰণে আনিছিলো এয়া সৈতে বহুত ডিফাৰেঞ্চ হয়
1: তাত কিমান দি কিনিছে ইয়াত কিমান দি বিক্ৰী কৰিছিল বাৰু এটা সাধাৰণ উদাহৰণ আমি শুনিব বিচাৰো
0: মই তাৰ পৰা 40 আনিছিলো
1: 40 ৰুপিজত

0: যিহেতু ফ্ৰী পাইছিলোঁ
1: হয় মেলাবিলাকত,
0: মেলাবিলাকত,
1: হয়
0: আৰু যেতিয়া আমাৰ নিজৰ ডিষ্ট্ৰিক্ট হয় আমাক 500কৈ দিছিলে,
1: অঁ মানে প্ৰতিদিনে আপুনি 500 টকাকৈ পায়হে,
0: প্ৰতিদিনে পাইছিলোঁ
1: হয়
0: তেনেকুৱাকৈ। এইখিনি ওলাই আহে, উৎসাহ এটাও লাগে,
1: হয়
0: আৰু ঘৰতে আৰু মোৰ হেণ্ডিক্ৰাফ্টৰো তেনেকৈ হেৰি আছে, কাৰ্ড আছে, গোটেই কাৰ্ড বনাই যোৰহাটৰ পৰা আমি বনাইছোঁ। সেইটো কাৰণে মানে বহুতখিনি চৰকাৰে আমাক বহুতখিনি ছাপৰ্টো দিছিলে, ছাপৰ্ট দিয়াৰ কাৰণে
1: কৰিছে
0: আমি ওলাই আহিবলৈ সুবিধাটো পাইছিলোঁ ঘৰৰ পৰা। আৰু মই এতিয়া এটাই কওঁ যাতে কোনো বহি থাকিব নালাগে,
1: নালাগে।
0: এতিয়া পিঠা পনা কৰিলেও আজিকালি মানে এনেকুৱা হৈছে, আপুনি ধৰক পিঠা যদি 10 পেকেটো লৈ আহে স্কুলৰ মুখত ৰ'লে তেনেকেই শেষ হৈ যায়,
1: তেনেকেই শেষ হৈ যায়।
0: আমি
1: আচলতে সেইখিনি কৰিবলৈ হ'লে সাহস,
0: সাহস
1: আৰু তাৰ লগতে আমাৰ কিছুমানে লাজ কৰে,
0: ঘৰখনৰ ছাপৰ্ট লাগিব।
1: দেখিছোঁ কিছুমানে আকৌ কয় যে মই এনেকৈ গৈ পেলাই বিক্ৰী কৰিব, এনেকৈ কোৱাও আমি কেতিয়াবা শুনো। আচলতে সেইখিনি মনত ৰাখিব।
0: আৰু মোৰ তাৰমানে পৰিয়ালে বহুত ছাপৰ্ট দিছিলে,
1: হয়
0: মোৰ নিজৰ দাদাই আহে কি কমেও 15-16 হাজাৰ টকা কাপোৰেই লৈ গুচি
1: যায়,
0: তেনেকৈ বেলেগত কিনাতকৈ তোৰ তাপেই কিনো,
1: হয়
0: তেনেকৈ এটা। সেইটো কাৰণে মানে পৰিয়ালৰপৰাও ছাপৰ্ট পাইছোঁ, ঘৰখনৰ পৰাও ছাপৰ্ট পাইছোঁ, ল'ৰা ছোৱালীকেইটাৰপৰাও ছাপৰ্ট পাইছোঁ, সেইটো আগবাঢ়িবলৈ মোৰ সুবিধা হৈছে,
1: সুবিধা হৈছে। হয়, এতিয়া মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, ধৰক এইখিনি কাম কৰাৰ আগতে, এইখিনি কাম কৰাৰ আগতে আপোনাৰ হাতত মানে কেইটকা আছিল, ধৰক
0: একো নাছিল,
1: বা তাৰ পাছত আপুনি আজিৰ তাৰিখত কেনেকৈ খৰচ কৰিব পাৰিছে, সেই কথাখিনি অকণ কওকচোন।
0: আগতে একো নাছিলে, তেখেতৰ ওচৰতে হাত পাতিছিলোঁ, হাত পাতি যিমানে যি নহওক প্ৰাইভেট এটা কৰে, যেতিয়া অকণমান বেছি বিচাৰিবলৈও বেয়া লাগে, আৰু নিজৰ চইচত একো এটা বস্তু ল'ব পৰা নাছিলোঁ, ক'তো যাব পৰা নাছিলোঁ। এতিয়া নিজে ইনকাম কৰি মানে এতিয়া যদি ইনকামটো নাহে মনটো খুব বেয়া লাগি থাকে, তেনেকুৱা।
1: লগতে হয়তো আপুনি আনকো সহায় কৰিব পাৰিছে,
0: সেইটো আনৰ সহায় কৰাটো নিজৰ তাৰমানে ব্যক্তিগত জীৱনতে ছোৱালী বিয়াখনো উলহ মালহ ধুনীয়াকে পাতিব পৰা হলো নগাঁৱতে থাকি কৰি, তেনেকে। সেইটো কাৰণে মানে নিজৰ ইনকামটো হ'লে আপুনি কাৰো ওচৰত হাত পাতিবলৈ নালাগে, নিজৰ খুচি মতে এতিয়া ওলাই কৰি যাব পাৰে।
1: আচলতে মানসিক সন্তুষ্টি এটা ডাঙৰ বস্তু,
0: ডাঙৰ বস্তু
1: হয়। আৰু তাৰ লগতে আচলতে ক'বলৈ গ'লে আমাৰ সমাজখনলৈও আপুনি অৱদান আগবঢ়াইছে,
0: হয়। আৰু তাৰমানে বিজি থাকিলে ধৰক বেলেগ কথা মনলৈ
1: নাহে, হয়,
0: কাৰো ঘৰত যাব লগা নহয়, আৰু গ'লেও তাৰমানে এটা মাইণ্ডটো এটাই থাকে বিজনেছৰ,
1: বিজনেছ
0: ক'ত কিবা এটা দেখোঁ নেকি, কিবা এটা কৰোঁ নেকি, সেইটো বিজনেছেই থাকে মূৰত,
1: হয় হয়। আৰু তাৰ লগতে ধৰক আমাৰ সমাজখনত এতিয়া যিহেতু আমি আনৰ ওপৰত নিৰ্ভৰশীল হৈ ফুৰিব লগা হৈছে ন বহুত ক্ষেত্ৰত, গতিকে আপুনি ক'লে যে আপুনি কলৰ ব্যৱসায় কৰিছে, পাচলিৰ ব্যৱসায় কৰিছে, গাখীৰৰো আপুনি ব্যৱসায় কৰিবলৈ মন মেলিছে, গতিকে পিঠা পনাখিনি আপুনি কৰে। এতিয়া গামোচাৰ কথাটো অকণমান শুনো কওকচোন, কাৰণ আমাৰ দেখোঁ যে আমাৰ বজাৰ সমাৰ একদম বাহিৰৰ পৰা অহা গামোচাই বজাৰ ভৰি পৰিছে, সেইখিনি ক্ষেত্ৰত আপুনি সমাজ আমাৰ সমাজখনৰ বাবে আপুনি কি কৰিম বুলি ভাবে কওকচোন।
0: তাৰমানে এতিয়া সূতাৰ দামটো ইমান বেছি হৈছে, আমাৰ ধৰক এখন গামোচা এতিয়া মাচাই সূতা এখন গামোচাৰ দাম 250 টকা, 250, তেনেকুৱা অলপ তল শ্ৰেণী মানুহে ল'বলৈও অকণমান অসুবিধা, সেইটো কাৰণে বাহিৰৰ গামোচাৰ প্ৰাধান্যটো বেছি পাইছে। আৰু এতিয়া তাৰমানে থলুৱা মানুহখিনিয়ে বুজি পাই পেলাই, এতিয়া মাজতে মই জখলাবন্ধাত মেলা এখন কৰিছিলোঁ, তাত মানুহখিনিয়ে কিন্তু অসমীয়া মানুহখিনিয়ে থলুৱা গামোচাখিনিয়ে বিচাৰিলে, সেইটো কাৰণে ভালো লাগিলে। আৰু আহি পেলাই এটাই মানুহখিনিয়ে আকৌ আপোনালোক যে ওলাই আহিছে সেইটো কাৰণে ভাল লাগিছে, আমাৰো সাহস এটা পোৱা যায়, যে আমাৰ তেতিয়া মানে ভয় লাজ সেইটো নালাগে। তেনে আৰু আমাৰ নগাঁৱৰ MLA ছাৰে বহুতখিনি হেল্প কৰিছে, কিবা এটা হ'লেই ধৰক আমাক উৎসাহ দিয়ে কৰক বুলি, আৰু তেখেতক সেইটো ফালৰ পৰা মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু বাইদেউ উৎসাহ দিয়ে আপোনালোকে কৰক, এতিয়া ভোগালী মেলাখন হ'লে আমাক তেনেকৈ অকণমান সুবিধা দিয়ে কৰিবলৈ,
1: হয়, আপুনি আহিছে ভোগালী মেলাত,
0: ভোগালী কৰোঁ মই প্ৰত্যেকবাৰে কৰোঁ, হেৰি কৰি পেলাই
1: সেই ব্যৱসায় ধৰক আপোনালোকৰ কেনেকুৱা হয় তেনেকুৱা ভোগালী মেলা বা হাৰু
0: ভাল লাগে, দিনটো বেছিকৈ ৰাতি যেতিয়া পইচাকেইটা লেখোঁ তেতিয়া খুবেই ভাল লাগে,
1: ভাল লাগে,
0: দুখটো নালাগে তেতিয়া, দুখ কষ্ট যে হৈছে, আৰু ওলাই আহি পেলাই মানে গোটেই মানুহখিনি পোৱাৰ লগতে এটা উৎসৱমুখৰ পৰিৱেশে হৈ থাকে, সেইটো কাৰণে মানে আমাৰ খুবেই ভাল লাগে।
1: তাত হয়, এতিয়া আপুনি এইখিনিয়ে যে কাপোৰ আনিছে, এখন এখন মেখেলা এয়া দেখিছোঁ বৰ ধুনীয়া লাগিছে, ৰংটো বৰ মিঠা, বৰ ধুনীয়া, এখন কি কাপোৰ হয়, এখন কাপোৰত
0: কেনেকৈ আমি টচটো দিছোঁ,
1: হয়,
0: বানিত কটনটো দিছোঁ,
1: কটন সূতা,
0: আৰু সেইটো কাৰণে এইটো বস্তু তাৰমানে সাধাৰণ শ্ৰেণী মানুহেও ল'ব পাৰিব,
1: হয়,
0: এতিয়া সাধাৰণ শ্ৰেণী মানুহেও ভাল কাপোৰ এযোৰ পিন্ধিবলৈ মন কৰে, এইটো যদি দিগে বানিয়ে যদি আমাৰ টচ হ'ল হয় তেতিয়া আমাৰ 6,000-7,000 আহি যায়।

0: তেতিয়া তেওঁলোকে অকণমান দাঙিবলৈ অসুবিধা হয়।
1: হয়,
0: সেইটো কাৰণে মানে এইটো ব্যৱস্থা কৰি দিয়া গৈছে আৰু বহুত গ্লেজ আছে দেখিছে আপুনি,
1: কাপোৰখন বৰ
0: খটখটীয়া।
1: ফুলখিনি যে আপুনি বৈছে, এই ফুলৰ চানেকিবিলাক কেনেকৈ মনৰ পৰা আহে বা কেনেকৈ কি কৰে কওকচোন?
0: চানেকিবিলাক তাৰমানে আমি কাৰ্ডত কাটা হয়, কাৰণ এইটো এতিয়া ধৰক চিৰি বাচি কৰিব গ'লে এইযোৰ কাপোৰৰ দামে 7,000 হ'ব, সেইটো কাৰণে কাৰ্ডত ভৰাই দিয়া যায়। কাৰ্ডত ভৰাই দি পেলাই তেনেকৈ কৰা যায়, তেতিয়া তাৰমানে বোৱনীটো অলপমান আগবাঢ়ে। যদি আমি চিৰি বাচি পেলাই কৰা যায়, ফুল বাচা যায়, তেতিয়া এখন চাদৰত আমাৰ 10 দিনমান লাগিব,
1: লাগি যায়।
0: ইমান ঘন বুটা আছে,
1: হয়,
0: এটা গুণা আছে, এটা সূতা আছে,
1: সূতা আছে, হয়,
0: তেনেকৈ
1: হয়। এইযোৰ এই যে আপুনি যে ডিজাইন ধৰক এয়া যে কৰিছে যে নিজৰ মনৰ পৰা দিয়ে,
0: মনৰ পৰাও দিওঁ অলপ, এনেই এতিয়া ছ'চিয়েল মিডিয়া যুগ,
1: হয়,
0: অকণমান তেনেকেও কালেক্ট
1: কৰোঁ, দেখা যায়, হয়,
0: তেনেকুৱাকে
1: মানে যিটো চলি আছে,
0: যিটো চলি আছে, চলি থকা ব্ৰেণ্ডটোৱে দিব লাগিব,
1: ট্ৰেণ্ড আজিকালি বিচাৰে, আজিকালি বিশেষকৈ। আপোনাৰ ধৰক কাপোৰৰ ভিতৰত আপুনি মেখেলা চাদৰ যে বিক্ৰী কৰে, তাৰ ভিতৰত আপোনাৰ কোনবিধ কাপোৰ, কোনবিধ কাপোৰ বেছিকৈ বিক্ৰী হয়?
0: তেনেকৈ ছিজন অনুসাৰে হয়। এতিয়া গৰমৰ দিনত মাছাই সূতাটো লাগিব, কটন হয়, পিয়'ৰ কটনটো। ইয়াত ধৰক এটা হেৰি আছে, ষ্টেপুল কটন হয়, তাত এটা কটন দিয়ে, এটা চিন্থেটিক দিয়ে। সেইযোৰ ধৰক এতিয়া মই পিন্ধি অহা কাপোৰযোৰ ষ্টেপুল কটন,
1: ইয়াত যদি
0: সূতাটো যদি কম খোৱা যায় তেতিয়া কাপোৰযোৰ অকণমান গৰম লাগে আৰু কোচ খাই যায়। যদি সূতা ইয়াত বেছি খুৱায় তেতিয়া সেইখিনি তাৰমানে আমি দুটা কোৱালিটিয়ে ৰাখোঁ। কিছুমানে দাম দিবলৈ অসুবিধা পায়,
1: আৰু
0: এতিয়া
1: ব্যৱহাৰ কৰি
0: এতিয়া মেচিনেৰী হেৰি বাহিৰৰ সেইখিনিয়ে বজাৰখন লৈ ল'লে, কাৰণ সেইকাৰণে ভালো লাগিছে, কাৰণ চব সম্প্ৰদায় মানুহে আমাৰ চাদৰ মেখেলা
1: পিন্ধে, হয়,
0: আৰু এযোৰ বোৱা কাপোৰ চবেই পিন্ধিবলৈ সমৰ্থ নাই।
1: এই যে আপুনি যে ক'লে ষ্টেপুল কটন, আপুনি পিয়'ৰ কটন সূতাটো দিলে, তেতিয়া কিমান মূল্য হয়
0: এযোৰ? আমি 1500-1600 বেচো,
1: 1500-1600
0: ঘন বুটা হ'লে, যদি অলপ বুটা হয় তেতিয়া আমি 900 টকাত বেচো,
1: হয়, আৰু যদি আপুনি ক'লে যে তাত এটা পলিষ্টাৰ সূতা যদি ব্যৱহাৰ হয় তেতিয়া দামটো নিশ্চয় কমি যায় চাগৈ।
0: ইয়াতে পলিষ্টাৰ সূতা এটা আছে, এটা কটন আছে, এটা পলিষ্টাৰ সূতা আছে,
1: মানে পলিষ্টাৰৰ সূতাটোৰ মানে বেছি যদি ব্যৱহাৰ হয়,
0: যদি কটনটো বেছি দিয়া যায় কাপোৰযোৰ পিন্ধি খুব আৰাম লাগে, যদি অলপ গ্লেজ আহিবলৈ, এতিয়া তাৰমানে গ্ৰাহকক আপুনি সবফালৰপৰা সন্তোষ কৰিব লাগিব, সেইটো কাৰণে অলপ পাতল ৰেচত দিলে গ্লেজটো বেছি আহে বা হেৰিটো সূতাটো কম খায়, তেনেকুৱা ধৰণৰ ধৰক শিপিনী সৈতে কৰি মেলি তেনেকৈ মাৰ্কেটটো তেনেকৈ চলাব
1: পাৰে,
0: যোনে যিটো বিচাৰে
1: বিচাৰে, হয়। এতিয়া আপোনাৰ দোকানৰ পৰা বোধহয় এনেকুৱা ধৰণৰ কাপোৰ 1500-2000 টকাৰ কাপোৰখিনি বোধহয় বেছিকৈ বিক্ৰী হয়,
0: আৰামত যায়। তাৰপিছত এয়া তলৰখিনি 800-900 গুচি যায়, আৰু মোৰ যিহেতু মাজত কোনো মানুহ নাই, ডাইৰেক্ট শালৰ কানেকশ্যন, সেইটো কাৰণে মোৰ কাপোৰৰ দামটো অলপমান সস্তা হয়,
1: সস্তা হয়।
0: এতিয়া টচৰ কাপোৰ মই 6,000 এৰিব পাৰোঁ,
1: কিন্তু টচ মুগা কাপোৰ,
0: টচ পিয়ৰ টচযোৰ,
1: হয় হয়,
0: আৰু মোৰ তাৰমানে মাজত কোনো মানুহ নাই, ডাইৰেক্ট শালৰপৰাই মোৰ গুচি আহে,
1: হয় হয়,
0: তেনেকুৱাকে। এনে মাজত মানুহ থাকিলে মাজৰ মানুহে অলপ খাই দিয়ে,
1: খাই দিয়ে, বা তেওঁলোকে আনা নিয়া কৰাৰ বাবদ এটা মূল্য তেওঁলোকে বিচাৰিবই বাৰু,
0: হয়, দিবই লাগিব,
1: হয়। এতিয়া আপুনি যে ধৰক বস্তুখিনি আপোনাৰ গুইমাৰীত আপোনাৰ শাল আছে বুলি ক'লে, আপুনি নগাঁৱত বস্তুখিনি বিক্ৰী কৰাৰ বাবে আপুনি টাউনত কেনেকৈ?
0: গুইমাৰীত এনে ধৰক মাছাই সূতা তেনেকুৱাহে আছে, মই এনে টচৰ এইখিনি মই অকণমান বেলেগ জেগাত দেখিছোঁ,
1: হয় হয় হয়। এতিয়া নগাঁৱত আপুনি বিক্ৰী দিহা কেনেকৈ কৰে, মানে কোনো প্ৰতিষ্ঠান লৈছেনে নে ঘৰৰ পৰাই বিক্ৰী কৰে?
0: এনেইতো মেলা হ'লে মেলাতে,
1: মেলাতে
0: এনে মই দোকানো লৈছিলোঁ,
1: হয়,
0: মুকুট শৰ্মা চাৰিআলি সেয়াতো দোকান দিছিলোঁ, তাৰপিছত এই তেনেকৈয়ে চলি আছে, আৰু মানুহখিনিয়ে গম পাই যায়, চ'চিয়েল অলপ মই হেৰিটো কৰি দিওঁ, ফেচবুকতো এৰি দিওঁ,
1: হয় হয়,
0: তেতিয়া তাৰমানে তাৰপৰাও মোৰ অৰ্ডাৰখিনি
1: এনেকৈ যোগাযোগ হয়। অনলাইনে দি দিওঁ নেকি আপুনি?
0: অনলাইনত এতিয়া বৰ্তমান ৰিহা যাব মোৰ কাকিলৈ,
1: কাকিলৈ যাব,
0: কাকিলৈ যাব, হয়, তেনেকুৱাকৈ যোনে তেনেকৈ বিচাৰে তেনেকৈ দিওঁ, বা অহা যোৱা সুবিধা থাকিলে মানুহৰ হাতত দিওঁ,
1: হয় হয়,
0: তেনেকৈ হয়,
1: হয় হয়। বাইদেউ আপোনাৰ লগত আমি আৰু কথা পাতিম, এনেই গীত মাত শুনি ভাল পায় নিশ্চয়,
0: ভালেই লাগে,
1: ভাল পায়, কাৰ গীত শুনি ভাল পায় কওকচোন আজি আপোনাৰ বাবে? তেনেকুৱা
0: জুবিন গাৰ্গে অন্তৰপে নাযায়
1: নাযায়, হয়, তেখেতৰ গীত এটি শুনিলে নিশ্চয় ভাল পাব। ঠিকে আছে বাৰু, অনুষ্ঠানত তেনেহ'লে আপোনাৰ বাবে এই গীতটি আমি বজাই দিছোঁ,
0: হয়।

0: হয় বাইদেউ, আমি পুনৰ আহিছোঁ আপোনাৰ কথাৰ মাজলৈ। বাইদেউ, আকৌ আপুনি এটা কথা কিবা কৈছিলে যে কুকুৰাঝাৰতো আপোনাৰ শাল আছে বুলি ক'লে, সেই বিষয়ে অকণমান শুনো কওকচোন।
1: তাতে পাঁচখন লৈছোঁ,
0: হয়
1: পাঁচখন লৈ পেলাই তাত তেনেকৈ সূতাখিনি দি পেলাই তেনেকৈ বুৱাই আছোঁ আৰু।
0: হয় হয়, আপুনি নগাঁৱৰ পৰা কুকুৰাঝাৰলৈকে আপোনাৰ ব্যৱসায় বৃষ্টিটি আপুনি
1: তেনেকৈ ৰাখোঁ, তেনেকৈ গৈ তাৰপিছত যিখিনি সূতা দিব লগা হয় তেওঁলোককে কিনি পেলাই অনলাইনৰ যোগেদিয়ে গোটেইখিনি হৈ থাকে আৰু।
0: আপুনি নিজে যাব লাগেনে তালৈ?
1: নিজে যাওঁ, এতিয়া কুশ্বন কভাৰখিনি দিব নিজে যাব লাগিব।
0: হয় হয়,
1: কাৰণ এইটো বস্তু নতুন লৈছোঁ,
0: নতুন লৈছোঁ।
1: তাত ধৰক জোখ মাখখিনি দি থৈ আহিব লাগিব, কেনেকুৱা ডিজাইন দিব লাগিব, এইখিনিখন গোটেইখিনি দিব লাগিব।
0: হয়, মানে আপুনি যে কুশ্বন হেৰি কথা ক'লে, মানে যিখিনি চেয়াৰ কভাৰৰ কথা ক'লে, মানে ওপৰত পৰা কিখনৰ লগতে তলত পাৰাও নিশ্চয়?
1: নহয় নহয়, কুশ্বন কভাৰটো আমাৰ যে সৰু কুশ্বনটো যে
0: সৰু কুশ্বন কভাৰটো
1: চাইডটো হ'ব, হেৰিটো হ'ব, তাৰপিছত ৰানাৰখন
0: আহিব
1: তেনেকৈ প্ৰথম, আৰু ডাইনিং টেবুলৰ
0: মেটকেইখন হ'ব
1: তেনেকুৱাকৈ।
0: হয়, এতিয়া সেইখিনি আপুনি কুকুৰাঝাৰত কৰোৱাব,
1: তাত কৰামগৈ।
0: হয়, মূল্য কেনেকুৱা হ'ব চাগে?
1: তাকে চাই লওঁ সূতা কিমান খায়, গোটেই সূতা কিমান খায়, বোৱনী কিমান দিব লাগিব
0: লগা হয়,
1: গোটেই টোটেল কৰি পেলাই তেতিয়া দামটো।
0: এই যে আপুনি যে ধৰক ইমান এটা ধুনীয়া অৰ্ডাৰ আপুনি পাইছে, আপোনাৰ কোনোবাই অৰ্ডাৰটো দিছে, এই অৰ্ডাৰটো আপুনি কেনেদৰে পালে বা কেনেকৈ লিংক হ'ল?
1: মোৰ পৰিয়ালৰ মানুহে আছে, মই কৈছোঁ পৰিয়ালৰ মানুহে মোক বহুতখিনি ছাপোৰ্ট দিছে। মোৰ ভাগিন বোৱাৰী থাকে তাত,
0: ভাগিন বোৱাৰী
1: গোটেই হেৰি কৰে।
0: হয়,
1: আৰু মোৰ ভাগিন এজনী থাকে ফৰিদাবাদত, তাইকে মই পিঠা চিঠাপে ধৰি গামোচাপে ধৰি মোৰ তাৰমানে পৰিয়ালটোৱে বহুতখিনি ছাপোৰ্ট কৰে, সেইটো কাৰণে হয়তো চাগৈ ব্যৱসায়টো চলি আছে ধুনীয়াকৈ।

0: তেনেকুৱা হয়।
1: হয়, আচলতে লাগিবই। আমাৰ প্ৰতিগৰাকীয়ে যদি আমি প্ৰতিগৰাকীৰ বাবে তেনেকৈ এটা সহায় কৰা মন লৈ পেলাই আমি থাকোঁ, নহয় জানো, তেতিয়াহে এটা কামত উন্নতি কৰিবলৈ সহজ হ'ব।
0: আৰু বিশেষকৈ পৰিয়ালৰ মানুহ লাগিবই,
1: লাগিবই। হয়,
0: আৰু আমাৰ মানুহখিনি এনেকুৱা, বেলেগৰপৰা কিনাতকৈ তোক কিনো, তোক আমি ইমান পইচা দিব পৰা নাই, তই এনেকৈ আগবাঢ়,
1: হয়
0: তেনেকুৱা ধৰণে ছাপোৰ্ট কৰে।
1: হয়, এইটো খুব ভাল কথা। এনেকুৱা এটা মানে মানসিকতা থাকিলে
0: সেইটো
1: প্ৰত্যেকগৰাকীয়ে আগবাঢ়ি যাবলৈ সক্ষম হ'ব, নহয় জানো।
0: পৰিয়ালৰ বিয়া বাৰু হ'লে মানদানপে ধৰি চব মুখেই অৰ্ডাৰটো দি দিয়ে,
1: খুবেই ভাল কথা
0: সেইটো ফালৰপৰাও।
1: হয় হয় হয়। এতিয়া বাইদেউ ধৰক আপুনি কাপোৰৰ ব্যৱসায়খিনি কৰিছে, আপুনি অসমৰ বিভিন্ন ঠাইলৈ বস্তু পঠিয়াইছে, ভাৰত অসমৰ বাহিৰতো পঠিয়াইছে, আৰু এনেকুৱা মনত
0: আমেৰিকাত এযোৰ গৈছে,
1: আমেৰিকাতো গৈছে,
0: আমেৰিকাত গৈছে।
1: হয়, সেয়া কোন হয়?
0: তাৰপিছত সেই দোকানৰ কাষ্টমাৰে হয়,
1: হয়
0: তেখেতে ভাল পালে লৈ গ'ল, এনে যোগাযোগ কৰিম বুলি কৈছে।
1: কি কাপোৰ নিছিলে?
0: মোৰ নুনি বাই নুনি নিছিলে।
1: নুনি বাই নুনি, কি ৰঙৰ আছিল?
0: য়েল্ল' কালাৰ আছিল।
1: য়েল্ল' কালাৰ, হয়। কেনেকৈ পালে আপুনি, মানে যোগাযোগ কেনেকৈ হ'ল?
0: যোগাযোগ মানে মই যেতিয়া নতুন বজাৰ দোকান দিওঁ, মোৰ ছাইডৰ এগৰাকীও আছিলে সহপাঠী, তেখেতৰ নন্দেকে আহি পেলাই কাপোৰযোৰ পচন্দ কৰি তেতিয়া লৈ গৈছিল,
1: লৈ গৈছে
0: তেনেকুৱাকে।
1: হয়, তেতিয়া বিদেশতো আপোনাৰ কাপোৰ পিন্ধিছে, গৈছে, খুব ভাল কথা,
0: ভাল লাগিছে।
1: আৰু আপুনি তেনেকৈ কিবা ভাবেনে যে আগলৈ মই আৰু কামত এইখিনি কামত এনেকৈ কৰিম বা আৰু আগবাঢ়িম বা তেনেকুৱা কেনেকুৱা পৰিকল্পনা?
0: সেইটোতো সপোনটো আছে,
1: সপোন আছে,
0: সপোন আছে মোৰ, তাৰমানে সপোন খুব তেনেকৈ কৰি মোৰ হোলচেল কৰা সপোন এটা আছে। ভগৱানে যদি সহায় কৰে, ভগৱানৰ ওপৰতো আহাত আছে, ভগৱানে যদি সহায় কৰে তেতিয়া সেইখিনি কৰিম বুলি মনতে সপোন এটা পুহি ৰাখিছোঁ আৰু।
1: হয় হয়,
0: তাকে।
1: হয়, এতিয়া আপোনাৰ নগাঁও জিলাৰ আপুনি টাউনৰ কোনখিনিত থাকে? ভাড়াঘৰত থাকে?
0: ভাড়াঘৰত থাকোঁ।
1: হয়, আৰু আপোনাৰ পৰিয়ালৰ কথা কওকচোন।
0: মোৰ পৰিয়ালৰ হাজবেণ্ডেতো প্ৰাইভেট জব কৰে,
1: হয়,
0: আৰু ছোৱালী এজনী, ল'ৰা এটা, ছোৱালী ইংলিছত এম এ কৰিলে, তাইক বিয়া দিলোঁ, ল'ৰা এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে, ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ দিব, এতিয়া এণ্ট্ৰেঞ্চখিনি দি আছে আৰু,
1: দি আছে আৰু,
0: ক'ত পায় তেতিয়া।
1: হয় হয়, আৰু ধৰক এতিয়া আপুনি দিনটোৰ কাৰণে যেতিয়া ওলাই আহে, ঘৰখনৰ গোটেই দায়িত্ব চাগে আপোনাৰ মানুহজনে যিমানখিনি পাৰে, নহয় জানো, খোৱা বোৱাৰ পৰা আদি কৰি,
0: সেয়া পৰিয়ালে ছাপোৰ্ট দিছে, ল'ৰা ছোৱালীয়েও ছাপোৰ্ট দিছে, আৰু সেইখিনি সিহঁতে একো অজুহাত নধৰে, তেনেকৈ যেনেকৈ বনাই থৈ আহোঁ তেনেকৈ খাই কৰি পেলাই তেনেকুৱা কৰে। আৰু টাউনৰ মাজত আছোঁ যদিও ধৰক এতিয়া ল'ৰা চাম যিটো হৈছে তাৰ আগত ক'ব নাপায়, কিন্তু ভাল ল'ৰা এজনে পাইছোঁ।
1: হয় হয়,
0: এতিয়া যুগত আৰু,
1: এতিয়াৰ যুগত হয়, ভালদৰে গঢ় দিছে আচলতে, সেইটোৱে কথা,
0: ভগৱানে জানে।
1: হয় হয়, আৰু তাৰ লগতে আপুনি আকৌ আহিছোঁ বাৰু আপোনাৰ পাচলি ব্যৱসায়, কলৰ ব্যৱসায় কথা, এই যে কলৰ ব্যৱসায় কথা যে ক'লে, আপুনি কোনোবা দোকানত দিছিল নে নে ঘৰ আপোনাৰ?
0: দোকানত দিয়া নাছিলোঁ,
1: হয়,
0: ঘৰতে মোৰ ৰিলেশ্যনৰ মানুহখিনিয়ে গম পাই পেলাই তেনেকৈ, আৰু কলটো সেইটো কাৰণে এৰি দিলোঁ, মই গৈ দিবগৈ লাগে, তেনেকৈ ল'ৰা এজন ল'ম বুলি ভাবিছিলোঁ, ভাবিলে আৰু কলত ৰিস্কটো ল'বলৈ দিগদাৰ, কাপোৰত ধৰক আপুনি এমাহ পৰি থাকিলেও কোনো কথা নাই, কেঁচা শাক পাচলিখিনি ৰিস্ক ল'বলৈ দিগদাৰ কাৰণে সেইকাৰণে সেইটো বাদ দিলোঁ, কিন্তু বহুত লাভজনক ব্যৱসায়।
1: হয় হয়,
0: আমাৰ ল'ৰাখিনিয়ে যদি কৰিব পাৰে বহুত লাভজনক ব্যৱসায়। মোৰ তাৰমানে মাইণ্ডটো এনেকুৱাই হ'ল, এনিটাইম বিজনেচতেই মানে গৈ থাকে,
1: লাগি থাকে আৰু, হয়,
0: ক'ৰবাত কিবা এটা কৰিলে কিবা এটা পাম তেনেকুৱা এটা।
1: হয়, খুব ভাল কথা আচলতে, আমি তেনেকুৱা এটা মানে নিজৰ আমি চিন্তাধাৰা তেনেকুৱা এটা আনিব লাগিব, নহয় জানো,
0: তাকে,
1: নহ'লে আমাৰ বজাৰখন বাহিৰা মানুহে আহি দখল কৰিব বা তেনেকুৱা কৰিছে, গতিকে আমি যদি নিজেই অকণমান সেইখিনি ক্ষেত্ৰত ওলাই যাওঁ,
0: আমাৰ এতিয়া মহিলাসকল বহুতেই ওলাই
1: ওলাই, সেইটো
0: কাৰণে ভালো লাগিছে,
1: ভালো লাগিছে।
0: আৰু বাণিজ্যিক উদ্যোগসকলে তেওঁলোকে অফিচৰ পৰা আমাক যিখিনি সহায় কৰিছে, কোন এতিয়া ধৰক ষ্টল এখন দিলে তাত আমাৰ কোনো ভাড়া চাৰা কথা নাই,
1: তেওঁলোকে
0: বিনামূলীয়াকে দিয়ে, আমি চৰকাৰেও সেইটো সুবিধা দিলে, আমি কাপোৰখিনি উলিয়াইছোঁ, আমি বজাৰ এখন পাইছোঁ,
1: হয়,
0: তেনেকৈ আমিতো চবৰে ঘৰলৈকে যাব নোৱাৰোঁ,
1: যাব নোৱাৰে,
0: আৰু ঘৰলৈ যোৱা প্ৰশ্নও নুঠে, ধৰক কোনে কি ব্যৱহাৰ কৰে সেইটো ঠিক নাই,
1: হয়,
0: সেইটো কাৰণে আমাক
1: আৰু তাৰ লগতে ধৰক
0: বজাৰ এখন দিছে।
1: হয়, আপুনি ধৰক এতিয়া দোকান এখন দি চলাটো অকণমান অসম্ভৱ,
0: অসম্ভৱ,
1: অসম্ভৱ, কাৰণ আপুনি প্ৰত্যেক দিনে ওলাই আহিব লাগিব, দোকানখনৰ ভাড়াৰ কথা থাকিব, কিন্তু এই যে আপোনাৰ থলুৱাভাৱে যিখিনি বস্তু উৎপাদিত বস্তুখিনি বিক্ৰী দিহা কৰিছে চৰকাৰে, এইটো আচলতে সঁচাকৈ খুব উল্লেখনীয়, খুব।
0: আৰু ইয়াতে নাম ল'ব লাগিব, এগৰাকী মীনাক্ষী বাইদেউ, তেওঁ কলেজত কৰে, বাইদেউ যে নিজে লয়, নিজে লৈ গৈ কলেজত এগৰাকী প্ৰফেচাৰনীয়ে গৈ পেলাই আকৌ মোৰ কাপোৰৰ প্ৰডাক্টটো বেলেগক দেখায়,
1: হয়,
0: সেইফালৰ পৰাও বহুতখিনি সহায় পাওঁ।
1: হয়, মানে পৰোক্ষভাৱে তেখেতেও আপোনাক বহুত সহায় কৰে,
0: সহায় কৰে, তেনেকৈ ধৰক আজিকালি তেনেকৈ কোৱা মানুহো বহুত কম।
1: হয়,
0: সেইটো আৰু এটাই কয় যে অসমীয়া মানুহ এগৰাকী ওলাই আহিছে, আমি সহায় কৰোঁ,
1: সহায় কৰিছোঁ,
0: সেইটো কাৰণেও ভালো লাগিছে মানুহখিনি, বিশেষকৈ সমাজ এখন পোৱা গৈছে,
1: হয়
0: ভাল সমাজ এখন পোৱা গৈছে।
1: হয়তো কেতিয়াবা কোনোবাগৰাকীয়ে আপোনাৰ পৰা কিছু পৰামৰ্শ জানিব বিচাৰিবও পাৰে, নহয় জানো, যে বাইদেউৰ লগত কথা পাতোচোন বা আমিও কিবা সহায় পাব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ পৰামৰ্শৰ বাবে যদি আপোনাৰ সৈতে যোগাযোগ কৰিবলগীয়া হয় তেতিয়া কেনেকৈ কৰিব কওকচোন।
0: মোৰ ফোন নাম্বাৰ আছে,
1: হয়
0: ফোন নাম্বাৰটো যদি দিলে অসুবিধা নহয় তেতিয়া ফোন নাম্বাৰটো দিওঁ, তেওঁলোকে মোৰ সৈতে ছ'চিয়েল মিডিয়া যুগ যেতিয়া
1: হয়
0: তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিব।
1: হয়, আপোনাৰ ফোন নাম্বাৰটো তেনেহ'লে কৈ দিয়কচোন।
0: মোৰ 7002895114।
1: হয়, পুনৰ কওকচোন,
0: 7002895114।
1: হয়, তেনেহ'লে আপোনাৰ এই নম্বৰত যোগাযোগ কৰিলে তেখেতসকলক নিশ্চয় আপুনি কোনো দিহা পৰামৰ্শ সহায় কৰিব পাৰিব, নহয় জানো? হয় হয়, খুব ভাল লাগিছে। হয় বাইদেউ, ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। আপুনি আৰু আগুৱাই যাওক, আপোনাৰ সপোনবোৰ আপুনি পূৰণ কৰিব
0: কৰিব।
1: হয়, আমি আগলৈও লগ পাম, কথা পাতিম, আৰু বিচাৰোঁ যে আপুনি যেনেকৈ বিচাৰিছে যে অকল কাপোৰেই নহয় তাৰ লগতে অন্যান্য ধৰণৰ আপুনি ব্যৱসায় ভিত্তিক কিবা কৰোঁ বুলিও যদি ভাবিছে আপুনি সেইখিনি কৰি যাওক। আমি সদায় আপোনাক মানে উৎসাহ জনাই আছোঁ বাৰু, জনাই থাকিম সদায়। আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ, ধন্যবাদ।
0: নমস্কাৰ, ধন্যবাদ।
1: ইমান পৰে এগৰাকী স্বাৱলম্বী আয়তী ৰাণু বৰুৱা ৰাজবংশীৰ সৈতে হোৱা কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ আয়তী আমি ইমানতে সামৰিছোঁ, নমস্কাৰ।
2: আয়তী অনুষ্ঠানটি শুনিলে এফএমএনৰ 102.7 মেগাহাৰ্টজত, এয়া আকাশবাণী নগাঁও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ ইমানতেই অন্ত পৰিল। কাইলৈ পুনৰ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰত মোৰ সৈতে কাৰ্যকক্ষৰ পৰা সহযোগ কৰিলে জুন হাজৰিকাই, আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহযোগ কৰিলে পি কে ৰাজা আৰু বিবেক যাদৱে। সকলোলৈকে পুনৰবাৰ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান সামৰি মই ৰাধাৰাণী দত্তই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।